নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ 1433 খ্ৰীষ্টাব্দৰ শাওন মাহৰ 10 তাৰিখ, 1948 শকাব্দৰ শাওন মাহৰ আজি 5 দিন, 2006 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 27 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজন এয়াৰ মোবাইল এপ যোগেও শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ দায়িত্বত ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা, মোৰ সৈতে ডিউটি ৰুমত আছে আৰাধনা বৰা, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, বিবেক শৰ্মা আৰু আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত আছে বিজয় দাস, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু তিলক চন্দ্ৰ দাস। এতিয়া শুনক ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত নিকুঞ্জলতা মহন্ত আৰু সহশিল্পীসকলৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ধনদা পাঠকৰ কণ্ঠৰ লোকগীত, বীৰেণ বৰাৰ কণ্ঠৰ দেহ বিচাৰৰ গীত, মইনা সখী আৰু সংগীপেন্দ্ৰৰ কণ্ঠৰ টোকাৰী গীত আৰু শেষত চিত্ৰা দাসৰ কণ্ঠৰ ভজন শুনিলে অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: हमारी परीक्षा पद्धति में सबसे ज्यादा टेक्नोलॉजी का उपयोग हो, इन सारी बातों को ध्यान में रखते हुए विश्व प्रसिद्ध टेक्नोलॉजी एक्सपर्ट श्रीमान नंदन निलेकनी जी के नेतृत्व में एक हाई पावर टास्क फोर्स बनाने का निर्णय किया है, जो एग्जामिनेशन रिफॉर्म की तरफ फोकस करेगा और जल्द से जल्द आने वाली परीक्षाओं की विश्वसनीयता को सुनिश्चित करने का काम इसके रिपोर्ट के आधार पर कर दिया जाएगा।
1: Union Minister Prahlad Joshi assumed charge as the Education Minister. Mr. Joshi was appointed to the post on Saturday following the resignation of Dharmendra Pradhan. Mr. Joshi also continues to hold the portfolios of Consumer Affairs, Food and Public Distribution, and New and Renewable Energy. Delhi government has constituted the Delhi Commission for Women and the Delhi Minorities Commission. Lata Gupta has been named chairperson of the Delhi Commission for Women with Shambala, Malti Verma, Lata Sodhi, Sandrika Sharma Jha and Renu Bhalla appointed as members. Nirmal Jain has been appointed chairperson of the Delhi Minorities Commission with Kuldeep Singh and Muhammad Haroon as members. Chief Minister Rekha Gupta stated that these initiatives aim to enhance the protection of women's rights, support the empowerment, ensure the welfare of minority communities and safeguard their constitutional rights. A deep depression over the Bay of Bengal is likely to intensify monsoon activity in Odisha from today, with the India Meteorological Department issuing red alerts for several districts. As a precautionary measure, the state government has ordered the closure of all government and private schools, higher secondary institutions and Anganwadi centres in Mayurbhanj and Jagatsinghpur districts. Maritime operations have also been suspended and fishermen have been advised not to venture into the sea. US and Iran have paused attacks for a second straight day, raising hopes of renewed negotiations on an interim ceasefire after nearly 2 weeks of escalating military action. US Ambassador to the UN, Mike Waltz, said yesterday, President Trump is giving diplomacy space, noting that Oman, Iran and other negotiators have been engaged in talks at all levels in recent weeks. India's weightlifting queen Mirabai Chanu has won her first gold medal for the country at the 2026 Commonwealth Games in Glasgow. She dominated the women's 48kg weightlifting event with a record-breaking total lift of 190 kilograms. The 31-year-old weightlifter set new Commonwealth Games records by lifting 85 kilograms in the snatch and 105 kilograms in the clean and jerk. Vice President C.P. Radhakrishnan and Prime Minister Narendra Modi have congratulated Mirabai Chanu on her achievement. In men's cricket, India defeated host Zimbabwe by 35 runs in the third and final T20 international to clean sweep the series 3-0 in Harare yesterday. And that is the end of this news bulletin.
2: ভাৰতীয় সুকুমাৰ কলাৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল, এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা। সময়ৰ লগে লগে ভাৰতৰ সুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে। কি সংগীতত, কি চিত্ৰকলাত প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে। সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ, চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে। কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে। ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া, মেক্সিকোৰ প্ৰভাৱ, পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব, যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয়। ভাৰতৰ সুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয়। কি সংগীত, কি নৃত্য, কি চিত্ৰ, সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ। ৰবীন্দ্ৰনাথে কৈছিল, অতীতক একেবাৰে এৰি ভৱিষ্যত হ'ব নোৱাৰে। অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে, কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে। ভাৰতীয় কলাকাৰসকলে

সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে। গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰি।

0: সম্পূৰ্ণৰূপে নাপাব পাৰে, কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায়, খিৰিকী জপাই পেলাব পাৰে এনে মানুহ নাই। চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত। পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে। গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা, ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে। বাৰ্ণাৰ্ড শ্ব'ই কৈছে, কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ। সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে। ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব। শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ। এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: মুকুতামালা শুনিলে অহা 28 তাৰিখ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাৰ স্বাস্থ্যৰ যতন। এই অনুষ্ঠানত অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ স্বপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক কিশোৰী অমনকাৰৰ কণ্ঠত ব্ৰাগ আহিৰ ভৈৰৱ। শিল্পীৰে বাদ্য সংগত কৰিছে সাৰেংগীত চুলতান খানে আৰু তবলাত বালকৃষ্ণ আয়াৰে।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে কেশৰী আমনকাৰৰ কণ্ঠত ৰাগ আহিৰ ভৈৰৱ শুনিলে। শিল্পীৰে বাদ্য সংগত কৰিলে সাৰংগীত চুলতান খান আৰু তবলাত বালকৃষ্ণ আয়াৰে। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ভৱেশ ভূঞাৰ কণ্ঠৰ আধুনিক গীত, বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত দৰং জিলাৰ পশ্চিম হাতীমুৰীয়া অঞ্চলত থলিতে পানীবদ্ধ কৰা উদ্যমী খেতিয়ক ভাস্কৰ কুমাৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত আলোচনাৰ বিষয় আমাৰ হস্ততাঁত শিল্পৰ পৰম্পৰা, প্ৰাসংগিকতা আৰু নতুন সম্ভাৱনা। অংশগ্ৰহণকাৰীসকল হ'ল যামিনী বৰগোহাঁই আৰু গিৰিণ চৰকাৰ, প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত শিশুকালত শ্ৰৱণ শক্তিৰ সমস্যা আৰু নিৰাময়, এই বিষয়ে ডাক্তৰ কল্পনা শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ। কৌস্তম্ভনি শইকীয়া ৰচিত নাট ভাল দিন বেয়া দিন শুনিবলৈ পাব নিশা 9:30। নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, আজি পুৱাৰ সময় 7:15, 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানৰ আজিৰ শিল্পী সংগীত

বৰঠাকুৰ, ৰঞ্জিত কটকী, শান্তাউজীৰ হীৰেণ শৰ্মা আৰু ৰূপাঞ্চলি বৰুৱা। জিলাৰ ৰেহৰূপ এই অনুষ্ঠানটি শুনিবলৈ পাব পুৱা 9:15। 10 বজাত হাতে বাতে সুৰৰ আৱেশ। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ পুৱা 10:30। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত প্ৰাণজিৎ প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে আগবঢ়োৱা আলেখ্য জতুৱা ঠাঁচৰ সাঁচত, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, গীত আৰু গাজাল দিনৰ 12:15, 12:30 সুৰৰ কৰণী, 1:20 বেলা চৌধুৰীৰ কণ্ঠত সুধ চাৰেং ৰাগৰ খেয়াল শুনিবলৈ পাব, 1:50 জয়মতীৰৰ কণ্ঠৰ লোকগীত, 3:05 সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীত, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব মূল পঞ্চতন্ত্ৰ সাধুৰ নাট্যৰূপ মিত্ৰলাভ, অনাতাঁৰ অভিযোজনা তুখপ্ৰভা কলিতাৰ, প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ।

পুৱা 7 বজা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, 7:05 বৃন্দ গান। আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিবলৈ পাব আজি সন্ধিয়া 7:20। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত কেশৱ প্ৰেৰণ আৰু সংগীসকলে পৰিৱেশন কৰা কাৰ্বি গীত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। নিশা 9:00 চিত্ৰগীত। 9:15 বিধানসভাৰ আজিৰ দিনটো। দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। অনুষ্ঠান পরিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: मेरे प्यारे देशवासियों, जब हमारे दृढ़ संकल्प के साथ सामूहिक भागीदारी का संगम होता है तो पूरे समाज के लिए अद्भुत नतीजे सामने आते हैं। इसका सबसे ताजा उदाहरण है एक पेड़ माँ के नाम। ये अभियान अद्भुत अभियान रहा। जन भागीदारी का ऐसा उदाहरण वाकई बहुत प्रेरित करने वाला है। पर्यावरण संरक्षण को लेकर शुरू किए गए इस अभियान में देश के कोने कोने में लोगों ने कमाल कर दिखाया है।

0: ऐसे सभी प्रयासों की हृदय से सराहना करता हूँ। मेरा आपसे भी आग्रह है कि एक पेड़ माँ के नाम इस पवित्र अभियान से आप जरूर जुड़िए।
1: आलाप अनुराग আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

কাইলৈ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বোলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটো ইয়াত ধৰিব ভাস্বতী কলিতাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জ্ঞান বিজ্ঞান।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: বেলুন। ইংৰাজ ৰসায়ন বিজ্ঞানী ৰবাৰ্ট বয়েলে গেছীয় পদাৰ্থৰ বিষয়ে অতি মহত্বপূৰ্ণ অৱদান আগবঢ়াই কৈছে। বয়েলে এবিধ পাতল গেছ হাইড্ৰজেনৰ পৃথকীকৰণ পদ্ধতি উদ্ভাৱন কৰে। তেওঁ নিজৰ নামেৰে বিখ্যাত বয়েল সূত্ৰ উদ্ভাৱন কৰে। এই সূত্ৰমতে নিৰ্দিষ্ট উষ্ণতাত কোনো গেছৰ আয়তন বাঢ়িলে তাৰ চাপ কমি যায়। ইংৰাজ ৰসায়ন বিজ্ঞানী হেনৰি কেভেণ্ডিছে প্ৰথমবাৰৰ বাবে হাইড্ৰজেনৰ ওজন নিৰ্ণয় কৰিবলৈ সক্ষম হৈছিল। তেওঁ বায়ুতকৈ হাইড্ৰজেন 11 গুণ পাতল বুলিও কৈছিল। ইয়াৰ পাছত জোচেফ ব্লেক নামৰ আন এজন বিজ্ঞানীয়ে হাইড্ৰজেন ভৰ্তি বেলুন বা পাতল মোনা এখন আকাশলৈ উৰাব পাৰি বুলি মতামত আগবঢ়ায়। দৰাচলতে 17 শতিকাত ইটালীৰ যশস্বী পণ্ডিত আৰু গৱেষক ইভানজেলিষ্টা টৰিচেলিয়ে বায়ুমণ্ডল আৰু ইয়াৰ গেছৰ বিষয়ে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰাৰ পাছতহে বেলুনত গেছ ভৰাই আকাশলৈ উৰাব পৰাৰ ধাৰণা মানুহৰ মনলৈ আহে। ইটালীৰ বৰেলি নামৰ এজন বিজ্ঞানীয়ে বিজ্ঞানসন্মত উপায়েৰে আকাশলৈ বেলুন কিদৰে উৰাব পাৰি তাৰ বিষয়ে পৰীক্ষা আৰম্ভ কৰে। চৰাইৰ দৰে মানুহেও হাত ভৰিৰ সহায়ত আকাশত উৰিব পাৰিবনে নোৱাৰে সেই বিষয়ে বৰেলিয়ে পৰীক্ষা চলায়। 1678 চনত বেচেনিয়াৰ নামৰ এজন তলাচাবি প্ৰস্তুতকাৰীয়ে কৃত্ৰিম ডেউকাৰ সহায়ত মাটিৰ পৰা 1 ফুটমান উঠিবলৈ সক্ষম হয়। বৰেলি আৰু বেচনিয়াৰৰ পৰীক্ষাৰ পাছত মানুহে বুজিলে যে চৰাইৰ দৰে ডেউকাৰ সহায়ত আকাশত উৰা মানুহৰ পক্ষে সম্ভৱ নহয়। ইয়াৰ পাছৰ পৰাই বেলুনৰ সহায়ত আকাশত উৰণৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ হয়। 1782 চনত ফ্ৰান্সৰ লিয়ন চহৰৰ কাগজ প্ৰস্তুতকাৰী ভাতৃদ্বয় জোচেফ মনগল্ফিয়েৰ আৰু ইটিয়েন মনগল্ফিয়েৰে প্ৰথমে বেলুন আকাশত উৰুৱাইছিল বুলি জনা যায়। ডাঙৰ ৰেচম কাপোৰৰ

নাওখনত গৰম বায়ু ভৰাই মোনাখনৰ তলিৰ ফুটা বন্ধ কৰি দিয়াৰ পাছত এইখন মাটিৰ ওপৰত প্ৰায় 1.5 কিলোমিটাৰমান ওপৰলৈ উৰাবলৈ সক্ষম হৈছিল। 1783 চনত মনগলফিয়াৰ ভাতৃয়ে তেওঁলোকৰ বেলুনৰ পৰীক্ষা আকৌ আৰম্ভ কৰে। এইবাৰ তেওঁলোকে প্ৰায় 7,300 ঘনমিটাৰৰ ৰেচমী কাপোৰ মিহলি কাগজৰ বেলুন সাজিছিল। এই বেলুনটো তেওঁলোকে 2,000 মিটাৰ অৰ্থাৎ আকাশৰ 2 কিলোমিটাৰ ওপৰলৈ উৰাবলৈ সক্ষম হৈছিল। সেই একে সময়তে পেৰিছত খ্যাতনামা পদাৰ্থ বিজ্ঞানী J.A.C. Searle তেওঁৰ দুজন সহযোগীৰ লগত যুটীয়াভাৱে কাম কৰি প্ৰায় 330 ঘনমিটাৰৰ এটা হাইড্ৰজেন বেলুন সাজি উলিয়াবলৈ সমৰ্থ হয়। লৌৰ সৰু সৰু টুকুৰাৰ ওপৰত ছালফিউৰিক এচিড ঢালি তাৰ সহায়ত হাইড্ৰজেন গেছ প্ৰস্তুত কৰি সেই গেছ বেলুনত ভৰাই চাৰ্লছ আৰু তেওঁৰ 2 সহযোগীয়ে পেৰিছৰ আকাশৰ প্ৰায় 24 কিলোমিটাৰ ওপৰলৈ বেলুন উৰুৱাইছিল। সেই সময়ত চাৰ্লছৰ হাইড্ৰজেন বেলুন আৰু মনগলফিয়েৰৰ গৰম বতাহৰ বেলুনৰ মাজত এক প্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা আৰম্ভ হয়। 1783 চনৰ 21 নৱেম্বৰৰ দিনা মনগলফিয়েৰ ভাতৃৰ 26,000 ঘনমিটাৰ আয়তনৰ বেলুন এটাৰ সহায়ত ফ্ৰান্সৰ জিন পিলাৰ্টি দ্য ৰোজাৰ আৰু মাৰ্কিউছ ডি আৰ্লেন্স নামৰ দুজন বুৰঞ্জীবিদে আকাশত 26 মিনিট সময় উৰি ফুৰিবলৈ সক্ষম হয়। মানুহৰ আকাশ ভ্ৰমণৰ ক্ষেত্ৰত এইটোৱেই হ'ল এক মাইলৰ খুঁটিস্বৰূপ। এই সফল যাত্ৰাৰ পাছতে সেই একে বছৰৰে 1 ডিচেম্বৰৰ দিনা বিজ্ঞানী চাৰ্লছ আৰু মেৰী নোয়েল ৰবাৰ্টে 9 মিটাৰ ব্যাসৰ হাইড্ৰজেন বেলুন এটাৰ সহায়ত আকাশৰ 43.47 কিলোমিটাৰ ওপৰলৈ উৰি গৈ 2 ঘণ্টা ধৰি আকাশত উৰি ফুৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত চাৰ্লছে অকলে তেওঁৰ হাইড্ৰজেন বেলুনৰ সহায়ত আকাশৰ 3,333 মিটাৰ ওপৰলৈ উৰিবলৈ সক্ষম হৈছিল। ক্ৰমাৎ বেলুনৰ সহায়ত আকাশত ভ্ৰমণ কৰা মানুহৰ এটা চখ হৈ পৰিল। অনেক বৈজ্ঞানিক গৱেষণাও ইয়াৰ ওপৰত আৰম্ভ হ'ল। কিছুমানে বেলুনেৰে আকাশত দুঃসাহসিক অভিযানো আৰম্ভ কৰিলে। লাহে লাহে বতৰ বিজ্ঞান, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য, বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ অনুসন্ধান আদি বিভিন্ন কামতো বেলুনৰ ব্যৱহাৰ হ'বলৈ আৰম্ভ হয়।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়ে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3, পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব।

0: থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আর সরকারি আসনির বিষয়ে অবগত কৰাবলৈ আমার ফোন নম্বরটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটি, সর্বক্ষণ সর্বত্র আপোনাৰ হৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ হৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্র এটা ক্লিকতে আমার কেন্দ্রবর অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটোপলর নির্ভরযোগ্য বাতৰিৰ সৈতে আমার ওয়েবসাইট akashbani.gov.in। নতুন ভারত, ন রূপত আকাশবাণী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া বাতৰি শুনিবলৈ পাব।
5: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 763খন গাঁও বুৰ গৈ আছে। গ্লাছকোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আৰু হাৰাৰেত অনুষ্ঠিত অন্তিমখন T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এই এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচ ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
6: লেকিন হামে ভৱিষ্য কে লিয়ে সোচনা হে, হামাৰি পৰীক্ষা পদ্ধতি ট্ৰান্সপৰেণ্ট হো, हमारी परीक्षा पद्धति में सबसे ज्यादा टेक्नोलॉजी का उपयोग हो, इन सारी बातों को ध्यान में रखते हुए विश्व प्रसिद्ध टेक्नोलॉजी एक्सपर्ट श्रीमान नंदन नीलेकणी जी के नेतृत्व में एक हाई पावर टास्क फोर्स बनाने का निर्णय किया है, जो एग्जामिनेशन रिफॉर्म की तरफ फोकस करेगा और जल्द से जल्द आने वाली परीक्षाओं की विश्वसनीयता को सुनिश्चित करने का काम इसके रिपोर्ट के आधार पर कर दिया।

0: দিয়া যায়গা।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নন্দন নীলেকানীৰ নেতৃত্বত নতুনকৈ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে এই কাৰ্যবাহিনীয়ে কোনোৱে যাতে দেশৰ শিক্ষা ব্যৱস্থাৰ মৰ্যাদা ভংগ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ লগতে কয় যে চৰকাৰে প্ৰশ্নকাকত ফাদিল কৰাসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি কোনোৱে যাতে এনে অপৰাধ কৰিবলৈ চেষ্টা নকৰে সেয়াও নিশ্চিত কৰিব। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা আইন 2024 সংশোধন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফাদিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 24টা ৰাজহচক্ৰৰ 763খন গাঁও বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি চৰাইদেউ জিলাত আৰু 2জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰ চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃমন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলিও শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। গ্লাছকোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰোত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। ভাৰোত্তোলনত ভাৰতে আৰু 2টা ৰূপৰ পদক সংযোজন কৰিছে। সনাম্বাম ঋষিকান্ত সিঙে পুৰুষৰ 60 কিলোগ্ৰাম শাখাত মুঠ 264 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডিয়ে 65 কিলোগ্ৰাম শাখাত মুঠ 286 কিলোগ্ৰাম ভাৰ তুলি ৰূপৰ পদক অৰ্জন কৰে। এই শিতানত মালয়েছিয়াৰ মোহাম্মদ আজনিল বিন বিদিনে সোণৰ পদক লাভ কৰে। বক্সিঙতো ভাৰতে অগ্ৰগতি লাভ কৰিছে। যদুমণি সিঙে পুৰুষৰ 55 কিলোগ্ৰাম শাখাত পাকিস্তানৰ সুমামা ৰহমানক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে মহিলাৰ 54 কিলোগ্ৰাম শাখাত প্ৰীতি পাৱাৰে মালয়েছিয়াৰ ডেবৰা এম টেনজিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কমনৱেলথ গেমছ 2026ত ভাৰতে বৰ্তমানলৈ 1 সোণ, 2 ৰূপ আৰু 1 ব্ৰঞ্জৰ পদকেৰে মুঠ 4টা পদক লাভ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনাই পেৰা ভাৰোত্তোলক ঝণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ তালিকা মুকলি কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰাৰ বাবে মীৰাবাই চানুক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে মীৰাবাই চানুৱে কমনৱেলথ গেমছত সোণৰ পদক লাভেৰে হেট্ৰিক কৰি ভাৰতৰ প্ৰথমগৰাকী ভাৰোত্তোলক হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিলে। এই বিজয়ে সমগ্ৰ দেশতে গৌৰৱ আৰু উল্লাসৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। ফ্ৰান্স আৰু স্পেইনৰ প্ৰায় 3 লাখ লোকক বনজুইৰ বাবে স্থানান্তৰিত কৰা হৈছে। বনজুয়ে বৃহৎ অঞ্চল ছানি ধৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সৰ ঐতিহাসিক চহৰ বৰ্ডাৰ কাষৰীয়া ঠাইলৈ প্ৰায় 2,20,000 লোকক স্থানান্তৰিত কৰা হৈছে। বনজুইৰ ফলত আটলাণ্টিক উপকূলৰ কেপ ফেৰেট উপদ্বীপৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে চহৰখনৰ প্ৰায় 15 কিলোমিটাৰলৈ বনজুই বিয়পি পৰিছে।

বৰ্ডৰ মেয়ৰ থমাছ কেজেনাভে কয় যে সম্প্ৰতি এই চহৰখনৰ পৰা লোকসকলক আঁতৰাই নিয়াৰ কোনো পৰিকল্পনা নাই। কৰ্তৃপক্ষই পৰিস্থিতি নিৰন্তৰ পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ কয়। ফ্ৰান্সৰ গৃহমন্ত্ৰী লৰেন নুনাইজে কয় যে বনজুইৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে আৰু বৰ্ডাও মেট্ৰপলিটান এলেকাৰ দিশে বিয়পি পৰিছে। ইপিনে ফ্ৰান্সৰ চুবুৰীয়া স্পেইনৰো 75,000ৰো অধিক লোকক স্থানান্তৰিত কৰাৰ বিপৰীতে 30,000 লোকক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰো ছেঞ্জেছে এভিলাৰ বনজুয়ে বিয়পি পৰা অঞ্চল পৰিদৰ্শন কৰাৰ লগতে মাদ্ৰিদ আৰু টলেলেডৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ভাৰত আৰু জিম্বাবৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে তিনিখনীয়া শৃংখলাটো দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 49টা বলত সৰ্বাধিক 81 ৰাণ কৰাৰ লগতে ঈশান কিষাণে 29 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ মায়ংক য়াদৱে 3টা আৰু য়াশ ঠাকুৰে 2টা উইকেট লাভ কৰে। ইপিনে এই তিনিখনীয়া শৃংখলাটো দখল কৰি ভাৰতে ICC 20 আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত প্ৰথম স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। লোকসভাত আজি লোক পৰীক্ষা সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বানত এতিয়াও 9খন জিলাৰ 763খন গাঁও বুৰ গৈ আছে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আৰু হাৰাৰেত অনুষ্ঠিত অন্তিমখন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিম্বাবৱে 35 ৰাণত পৰাস্ত কৰি ভাৰতে তিনিখনীয়া শৃংখলাটো দখল কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিম। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা। আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: ষ্টিফেন হকিঙে কৈছিল, যেতিয়া মৃত্যুৰ সম্ভাৱনাৰ মুখামুখি হোৱা তেতিয়া বুজিব পাৰিবা জীয়াই থকাৰ কিমান প্ৰয়োজন আৰু কিমান কাম কৰিবলৈ বাকী আছে। প্ৰিয় শ্ৰোতা, 1996 চনত ছবিন মেধিয়ে ৰচনা আৰু প্ৰযোজনা কৰা প্ৰতীক্ষা নামৰ সংগীতালেখ্যখনিয়ে যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভ কৰিছিল। তেখেতক সহযোগ কৰিছিল অৱনী বৰা আৰু ৰীণা দেৱীয়ে। আলেখ্যখনিৰ আঁত ধৰিছিল ধীৰু ভূঞাই। গীতাংশত অংশগ্ৰহণ কৰিছিল খগেন মহন্ত, অৰ্চনা মহন্ত আৰু শান্তাউজীৰে। আলেখ্যখনি সংগীতেৰে সজাই তুলিছিল ছবিন মেধিয়ে। আজিৰ আকাশবাণীৰ গৌৰৱ শিতানত আগবঢ়াইছো প্ৰতীক্ষা নামৰ এই সংগীতালেখ্যখনিৰ কিয়ন অংশ।
1: প্ৰতীক্ষাৰ সময় হেনো অতি মধুৰ, পলে পলে অনুপলে পাৰ হোৱা ক্ষণবোৰ প্ৰতীক্ষাৰ মধু মিলনৰ ক্ষণ। প্ৰতীক্ষাৰ মিলন অনুভৱ মাথো, প্ৰতীক্ষাৰ স্মৃতিৰ মন্থন, প্ৰতীক্ষাৰ সোঁৱৰণি, প্ৰতীক্ষাৰ অভিমান, প্ৰতীক্ষাৰ প্ৰতিশ্ৰুতি।

সপোন সেইটো নহয় যিটো আমি টোপনিত দেখোঁ, সপোন সেইটোহে যিটোৱে আমাক শুব নিদিয়ে। কথাষাৰ কৈছিল ডক্টৰ এ পি জে আব্দুল কালামে। প্ৰিয় শ্ৰোতা, আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী, দাৰ্শনিক তথা মিছাইল মেন ৰূপে খ্যাত ডক্টৰ এ পি জে আব্দুল কালামৰ স্মৃতি দিৱস। ডক্টৰ এ পি জে আব্দুল কালাম ভাৰতক বিশ্বৰ বুকুত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত অতুলনীয় অৱদান আগবঢ়োৱা এইগৰাকী মহান মনীষীৰ বাবে দেশ সেৱা আছিল জীৱনৰ ব্ৰত। তেখেতৰ জন্ম হৈছিল 1931 চনৰ 15 অক্টোবৰ তাৰিখে তামিলনাডুৰ ৰামেশ্বৰমৰ এক সাধাৰণ পৰিয়ালত। আৰ্থিক অনাটনৰ মাজতো শিক্ষালাভৰ দুৰন্ত হেঁপাহে কালামৰ জীৱনক প্ৰদান কৰিছিল নতুন গতি। শৈশৱৰ পৰাই মেধাৱী ছাত্ৰ হিচাপে পৰিচিত কালামে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকনলজিত অধ্যয়ন আৰম্ভ কৰে। শিক্ষা জীৱন সমাপ্ত কৰাৰ পিছত তেখেতে ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সৈতে জড়িত হৈ ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত সূচনা কৰে যুগান্তকাৰী ইতিহাসৰ। ভাৰতক পাৰমাণৱিক শক্তিধৰ দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰতো ডক্টৰ কালামৰ অৱদান চিৰস্মৰণীয়। স্বদেশী ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ অন্যতম ৰূপকাৰ হিচাপে ডক্টৰ এ পি জে আব্দুল কালামে ভাৰতক দিলে এক নতুন পৰিচয়। পাৰমাণৱিক বিজ্ঞান, ক্ষেপণাস্ত্ৰ প্ৰযুক্তি আৰু বৈজ্ঞানিক গৱেষণাত অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে ডক্টৰ কালামে জীৱনকালত পদ্মভূষণ, পদ্মবিভূষণৰ লগতে লাভ কৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। 2002 চনত ডক্টৰ কালামে ভাৰতৰ 11গৰাকী ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেখেত আছিল জনসাধাৰণৰ অতি আপোন ৰাষ্ট্ৰপতি। দেশবাসীয়ে তেখেতক জনতাৰ ৰাষ্ট্ৰপতি বুলি অভিহিত কৰিছিল। ডক্টৰ কালামৰ হৃদয় আছিল শিশুৰ দৰে সৰল। দেশৰ যুৱ প্ৰজন্মক বিজ্ঞান, জ্ঞান আৰু নৈতিক মূল্যবোধেৰে অনুপ্ৰাণিত কৰাই তেখেতৰ জীৱনৰ অন্যতম লক্ষ্য আছিল। তেখেতে লাখ লাখ ছাত্ৰ ছাত্ৰীক সপোন দেখিবলৈ আৰু সেই সপোন বাস্তৱায়িত কৰিবলৈ উদ্বুদ্ধ কৰিছিল। জীৱনৰ শেষ মুহূৰ্তলৈকে এই মহান দায়িত্ব নিষ্ঠাৰে পালন কৰি গৈছিল ডক্টৰ কালামে। 2015 চনৰ 27 জুলাই তাৰিখে মেঘালয়ৰ শ্বিলঙত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে ভাষণ দি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। ডক্টৰ এ পি জে আব্দুল কালাম কেৱল এগৰাকী বিশিষ্ট বিজ্ঞানী বা ৰাষ্ট্ৰপতিয়েই নাছিল, তেখেত আছিল কঠোৰ পৰিশ্ৰম, সৰলতা, দেশপ্ৰেম আৰু মানৱতাৰ এক অনন্য প্ৰতীক। তেখেতৰ আদৰ্শ, চিন্তাধাৰা আৰু কৰ্মৰ প্ৰেৰণাই যুগে যুগে ভাৰতবাসীক আলোকিত আৰু অনুপ্ৰাণিত কৰি থাকিব।

0: এক স্বকীয় শৈলীৰে অসমীয়া সাহিত্য জগতক সমৃদ্ধ কৰা বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ তথা অনুবাদক অতুলানন্দ গোস্বামীৰ আজি স্মৃতি দিৱস। চেনেহ জৰীৰ গাঁঠি শীৰ্ষক গল্প সংকলনখনৰ বাবে 2006 চনত তেখেতক সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল। অতুলানন্দ গোস্বামীয়ে ৰচনা কৰা নামঘৰীয়া নামৰ এখন উপন্যাস গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ধাৰাবাহিকৰূপে প্ৰচাৰ কৰিছিল। তেখেত কামৰূপ অনুসন্ধান সমিতিৰ সম্পাদকৰ পদত অধিষ্ঠিত আছিল। 1935 চনত যোৰহাট জিলাৰ ৰংদৈৰ ককিলা আধাৰ সত্ৰত জন্মগ্ৰহণ কৰা অতুলানন্দ গোস্বামীয়ে স্নাতকোত্তৰ শিক্ষা লাভ নকৰিলেও 1962 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমান্বয়ে অসমীয়া আৰু ইংৰাজী এই দুয়োটা বিষয়ত ব্যক্তিগতভাৱে স্নাতক ডিগ্ৰী লাভ কৰিছিল। হামদৈ পুলৰ জোন আছিল তেখেতৰ প্ৰথমখন গল্পপুথি। এইগৰাকী বিশিষ্ট গল্পকাৰ তথা ঔপন্যাসিকে নামঘৰীয়া উপন্যাসৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, বলিয়াহাতী নামৰ গল্পৰ বাবে 1992 চনত কথা বঁটা লাভ কৰিছিল। এই নামঘৰীয়া উপন্যাসখনেই নেশ্যনেল বুক ট্ৰাষ্টৰ উদ্যোগত 12টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে। 2013 চনত তেখেতলৈ যচা হৈছিল অসম উপত্যকা সন্মান। ৰাজপাট, পলাতক, আশ্ৰয়, গুড বাই মিষ্টাৰ চিপছ, পিতা পুত্ৰ, চেতপদ্মা আৰু বনসংখী, 21টা বাংলা গল্প, বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ ইত্যাদি আছিল তেখেতৰ কিছু সাহিত্যকৃতি। 2022 চনৰ 27 জুলাই তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এইগৰাকী সাহিত্যিকৰ দেহাৱসান ঘটে। এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা অসম চৰকাৰৰ জলসিঞ্চন আৰু ভূমি সংৰক্ষণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেৰ আজি স্মৃতি দিৱস। 1991 চনৰ পৰা 2006 চনলৈ হোজাই সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত 2011 চনৰ পৰা 2016 চনলৈ হোজাইৰ পৰা পুনৰ বিধায়ক হিচাপে তেখেত নিৰ্বাচিত হৈছিল। 2021 চনৰ এপ্ৰিল মাহত তেখেতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল। 2022 চনৰ 27 জুলাই তাৰিখে এইগৰাকী ৰাজনীতিবিদৰ দেহাৱসান ঘটে। এগৰাকী ভাৰতীয় আমেৰিকান লেখক আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ভাৰতী মুখাৰ্জীৰ আজি উপজাদিন। তেখেতে কেইবাখনো উপন্যাস, চুটিগল্প সংকলন আৰু তথ্যভিত্তিক সাহিত্য ৰচনা কৰিছে। 1988 চনত ভাৰতী মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ বঁটা আৰু YTR কলেজৰ পৰা ডক্টৰ অৱ হিউমেন লেটাৰ্ছ সন্মান লাভ কৰিছিল। দ্য টাইগাৰ্ছ ডটাৰ, ৱাইফ, জেচমিন, দ্য হোল্ডাৰ অৱ দ্য ৱৰ্ল্ড, Leave It To Me, Desirable Daughters, Darkness, The Middleman and the Other Stories, Days and Nights in Calcutta, The Shore and the Terror, The Haunting Legacy of the Air India Tragedy, Political Culture and Leadership in India, Regionalism in Indian Perspective, ইত্যাদি হৈছে ভাৰতী মুখাৰ্জীৰ কিছু সাহিত্যকৃতি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1844 চনত ইংৰাজ ৰসায়নবিদ, পৰমাণু তত্ত্বৰ প্ৰৱৰ্তক জন ডেল্টনৰ মৃত্যু হয়। 1881 চনত নোবেল বঁটা বিজয়ী জাৰ্মান জৈৱ ৰসায়নবিদ হান্স ফিছাৰৰ জন্ম হয়। 1921 চনত ডক্টৰ ফ্ৰেডেৰিক পেণ্টিং আৰু তেখেতৰ সহযোগী চাৰ্লছ বেষ্টৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ইনচুলিন হৰম'ন পৃথকীকৰণ সম্ভৱ হৈছিল। কেন্দ্ৰীয় পুলিচ বাহিনী প্ৰতিষ্ঠা কৰা হৈছিল 1939 চনত। 2000 চনত অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত 37 বৰ্গ কিলোমিটাৰ জুৰি থকা সংৰক্ষিত এটা অঞ্চলক নাম্বৰ অভয়াৰণ্য নামেৰে ঘোষণা কৰা হৈছিল। 2009 চনত চৈয়দ চিবেটৰাজীয়ে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। লণ্ডনত অলিম্পিক খেল আৰম্ভ হৈছিল 2012 চনত। প্ৰখ্যাত ভাৰতীয় গল্প লেখক কৃষ্ণ বলদেৱ বৈদ্যৰ জন্ম হয় 1927 চনত। ভাৰতৰ অন্যতম প্ৰখ্যাত অভিনেতা আমজাদ খানৰ মৃত্যু হয় 1992 চনত। ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি কৃষ্ণকান্তৰ মৃত্যু হয় 2002 চনত। আজি ম্যানমাৰৰ শ্বহীদ আৰু আহত সৈনিক দিৱস।
4: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ।

বাতৰ প্ৰধান বাতৰিসমূহ। বানত ক্ষতিগ্ৰস্তৰ বাবে বিশেষ সাহায্য অভিযানক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা। 4 লাখ বানপীড়িত মহিলা শিশুক কাপোৰ দিব ৰাজ্যিক বিজেপিয়ে। ৰাজ্যত এইবাৰৰ বানত নিহতৰ সংখ্যা 66গৰাকীলৈ বৃদ্ধি। এতিয়াও 25,000 বানপীড়িতক দিব পৰা নাই বিদ্যুৎ সংযোগ। অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলী জিলাত নিৰ্মীয়মান 2,880 মেগাৱাট ক্ষমতাসম্পন্ন দিবাং বহুমুখী প্ৰকল্পক কেন্দ্ৰ কৰি উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত উদ্বেগ বৃদ্ধি পাইছে। দিবাং নদী বান্ধে পানী এৰিলেই উজনি হ'ব ছাৰখাৰ। সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰি ইতিহাস ৰচনা কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপমণি গড়ক কালি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদ আগবঢ়াইছে। চলিত বৰ্ষৰ অধ্যাপক তাবুৰাম টাইট স্মাৰক সাহিত্য আৰু উপন্যাসৰ সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। ডিমাহাছৰ পৰা নাগালেণ্ড সীমাঞ্চলত জৰীপৰ বাবে গৈ সন্ধানহীন হোৱা 26জনীয়া বনকৰ্মীৰ দল এটা অৱশেষত নিৰাপদে উদ্ধাৰ কৰা হয়। নীটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষোভৰ প্ৰতি সন্মান জনাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ 24 ঘণ্টাৰ ভিতৰতে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰি বিভাগীয় কাম আৰম্ভ কৰে প্ৰহ্লাদ যোশীয়ে। 136 সংখ্যক মন কী বাত অনুষ্ঠানত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ উদ্দেশ্যে কাৰ্গিল বিজয় দিৱস, সেনাবাহিনীৰ সাফল্য, খেলা ধূলা, বিজ্ঞান সংগ সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰে। মাৰণ ভাইৰাছ ইবোলাৰ প্ৰকোপত নাজল নাথল অৱস্থা হৈছে আফ্ৰিকান দেশ ডিআৰ কংগোৰ। কংগোত মৃতকৰ সংখ্যা 1,300গৰাকীলৈ বৃদ্ধি। খেলৰ পৃষ্ঠাত আছে ভাৰতৰ তাৰকা ভাৰাত্তোলক মীৰাবাই চানুৱে 23 সংখ্যক কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়েৰে উজ্বলি উঠিছে। ভাৰতৰ প্ৰথমগৰাকী স্কোৱাছ খেলুৱৈ হিচাপে বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে অনাহত সিঙে। প্ৰিয়শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা শুনিলে প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।

0: বাইদেউ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাৰ সংগীত যাত্ৰাৰ আজি ইয়াৰ তৃতীয় খণ্ড।
1: হয়,
0: আজি খুব গুৰুত্বপূৰ্ণ এটা পৰ্যায়ত আমি কথা পাতিব খুজিছোঁ। আপুনি আকাশবাণীত কেতিয়া আহিল এগৰাকী শিল্পী হিচাপে?
1: হয়, আকাশবাণীলৈ কেতিয়া আহিলোঁ মানে বহুত বছৰ হৈ গ'ল। মই অডিশ্যন দিবলৈ আহিছিলোঁ ইয়াত 1967
0: হয়,
1: আৰু ঠিক সেই সময়খিনিত আচলতে মোৰ বৰ তৈয়াৰী, মই অলৰেডি মোৰ নাম হৈ গৈছিলে, মই শ্ৰদ্ধাৰে গ্ৰহণ কৰিছিলোঁ নামখিনি, কিন্তু মোৰ কোনো গপ অহংকাৰ মানা আছিলে কৰাৰ, গতিকে একো নাভাবোঁ যেন মই একো নাজানোৱেই, কিন্তু সেইকাৰণে ৰিয়াজ আছিল কাৰণে অলপ ডাঠি পেলাই মই আহিছিলোঁ। আৰু ইণ্টাৰেষ্টিং কি, অডিশ্যন দি পেলাই মানে মই শ্বিলং যাম, মই ভিনদেউহঁতৰ লগত আহিছোঁ নহয়, মোৰ খুব এক্সাইটমেণ্ট, মোৰ খুব মানে উৎসাহ আছিলে যে ইছৰাম আজি মই শ্বিলং যাবলৈ পাম, সেইকাৰণে মই ভাবিছিলোঁ যে অডিশ্যনটো সোনকালে হ'ব লাগে। মই আহিছোঁ, তাৰপিছত আকৌ মই খবৰ কৰিছে মানে মোৰ লগত অহা মোৰ দাদাহঁতে যে অকণমান আগতে লৈ দিব নেকি, মানে সেইটো এটা মানে আচৰিত ধৰণৰ লাগে পিছত ভাবিলে মোৰ। ময়ে কৈছিলোঁ কাৰণ মই তিনিটা বিষয়ত অডিশ্যন দিছিলোঁ, আধুনিক গীতৰ, ভজন আৰু গজলৰ, গতিকে মোৰ মানে খুব আগ্ৰহ আছিলে, মই মানে অডিশ্যনটো দি পেলাই মই শ্বিলং যামগৈ আৰু। অকণমান তেতিয়া ধমকিও খাইছিলোঁ মই, তো ভালকৈ গাবি মানে এনেকৈ শ্বিলং যাব ইমান হেৰি কৰিব নালাগে নহয়। তাৰপিছত অডিশ্যন দি শ্বিলং গুচি গ'লোঁগৈ, ঘূৰি আহিলোঁ, আহি পেলাই মই অলৰেডি মানে হেৰি পালোঁ, ৰিজাল্ট পালোঁ মই যে মই পাছ কৰিছোঁ, আৰু তেতিয়া খুব সোনকালে আমি প্ৰগ্ৰেম পাইছিলোঁ কিন্তু।

0: আৰু ইমান ইণ্টাৰেষ্টিং, মই গুৱাহাটীলৈ এইবাৰ আহি পেলাই মোৰ পুৰণা বহীখন পাইছোঁ মই। ৰেডিঅ'ত মই যিখন বহী ষ্টাৰ্ট কৰিছিলোঁ 67ত, 67 চনত মই ৰেডিঅ'ত গোৱাৰ পৰা যিখন বহী মই আৰম্ভ কৰিছিলোঁ, প্ৰথম গীতটি কোন ডেটত গাইছিলোঁ, কোন সময়ত ব্ৰডকাষ্ট হৈছিল, সেই পৰ্যন্ত সেইবিলাকত চব ডিটেইলছ লিখি ৰাখিছিলোঁ। মোৰ এতিয়া দেখি সেইখন খুব আচৰিত লাগিছে জানা, মই ইমান ডিটেইলছত লিখি থৈছিলোঁ, কিন্তু ভালো লাগিছে আৰু সেই বহীখনৰ প্ৰতি মোৰ বেলেগ এটা শ্ৰদ্ধা আৰু মৰম উপজিছে।
1: তাতে আপুনি যে আকাশবাণীত অডিশ্যন দিছিলে,
0: হয়,
1: অডিশ্যন দিবলৈ আহোঁতে আপুনি যোৰহাটৰ পৰাই আহিছিলে?
0: যোৰহাটৰ পৰা আহিছিলোঁ।
1: একেদিনা সেইটো অডিশ্যন দিব নোৱাৰি যোৰহাটৰ পৰা, গতিকে আপুনি এদিন বা দুদিন আগতে আহিছে?
0: নিশ্চয় আগদিনা আহিছোঁ মই,
1: আগদিনা আহিছে,
0: পিছদিনা অডিশ্যন আছে আৰু অডিশ্যন দি পেলাই শ্বিলং যাম। মোৰ মানে যোৰহাটৰ পৰা এক্সাইটমেণ্ট আছিলে যে মই শ্বিলং যাম এবাৰ, তেতিয়া অলপ বহুত ইয়াং আছিলোঁতো, ইমান মানে মনটো হেৰি আছিলে আৰু মোৰ খুব প্ৰিপাৰেশ্যন ভাল আছিলে বুজিছা।
1: কিন্তু আপুনি সোনকালে যাবও বিচাৰিছে আৰু তিনিটা বেলেগ বেলেগ বিষয়ত দিছেও,
0: হয়,
1: তাৰ ভিতৰত ধৰকচোন এনেকুৱা এটা থাকে, মই আপুনি খোলাখুলিকৈ সুধিছোঁ, খোলাখুলিকৈ উত্তৰটো বিচাৰিছোঁ,
0: নিশ্চয়,
1: মানে ধৰকচোন এনেকুৱা যে মোৰ যদি কিবা কাৰণত বেয়া হয় এইটোতে হওক, বাকী দুটাত কিন্তু পাছ কৰোঁ, এনেকুৱা কি আছিলে সেইখিনি মনৰ ভাৱ?
0: আচৰিত কথা, মোৰ জানা একো নাছিলে তেনেকুৱা, মই সেইটোৱে আচৰিত লাগে, মোৰ ইমান ধুনীয়া প্ৰিপাৰেশ্যন আছিলে। গজল মই কৈছোঁৱে মই যে মই কাৰোবাৰ কাৰোবাৰ পৰা মই শিকিছোঁ, প্ৰনাউন্সিয়েশ্যনৰ কাৰণে মই কৈছোঁ, উচ্চাৰণবোৰ কেনেকৈ হয়, এতিয়া দৰ্দ চিনে মে ছুপালে তে হে হম, পণ্ডিতজীৰ পৰা শিকা, ৰোনে সে ঔর ইশ্ক মে ইশ্ক, ইশ্ক কেনেকৈ কয়, এইবিলাক এটা এটা বস্তু মই কষ্ট কৰি মই শিকিছোঁ। ভজন গাওঁতে মোক দেউতাই শিকাইছিল যে ভজনত কেনেকৈ অন্তৰ ঢালি দিব লাগে, তুমি আগত থাপনাখন ভাবি পেলাইহে ভজন গাবা, সেইকাৰণে মোৰ এতিয়াও সেই বাগানৰ ঘৰৰ থাপনা মোৰ চকুৰ আগত ভাঁহি উঠিছে কেনেকুৱা আছিল। গতিকে এইবোৰ চাপ বহি যোৱা, মনত চাপ বহি যোৱা,
1: গতিকে আপুনি মানে অডিশ্যন দিওঁতে বিচাৰিছিল যে মই তিনিটাতে যাতে সমানে পাছ কৰিম,
0: মই সমানে মানে মোৰ খুব বিশ্বাস আছিল যে মই ইমান ধুনীয়াকৈ মই প্ৰিপাৰেশ্যন কৰি আহিছোঁ, গতিকে মই নিশ্চয় মানে বিশ্বাস আছিল। খালি মোৰ গজলৰ কাৰণে মোৰ অকণমান ভয় আছিলে, কাৰণ যোৰহাট আৰু গুৱাহাটী তেতিয়া বহুত ডিফাৰেঞ্চ আছিল। যোৰহাট মানে আমি ভাবিছিলোঁ যে যোৰহাটৰ মই, আৰু গুৱাহাটীত চাগে বহুত বিশাল, মানে সকলো বস্তু চাগে খুব বিশাল, তথাপি মোৰ যিমান ৰেয়াজ টেয়াজ কৰিছিলোঁ শিকিছিলোঁ ভালকৈ, এটা বিশ্বাস আছিল। অকণমান গজলটোৰ কাৰণে মোৰ ভয় আছিলে কিজানি, প্ৰনাউন্সিয়েশ্যনৰ কাৰণে বা কিবা কাৰণে, কিন্তু গোৱাৰ ক্ষেত্ৰত নহয়। কিন্তু যেতিয়া পাৰ হৈ গৈছিলোঁ মই, পণ্ডিতজীৰ পৰাও শিকিছিলোঁ, বালগৌতমজীৰ পৰাও মই বহুতখিনি শিকিছিলোঁ, কক্কৰ বুলি এজন ল'ৰাৰ পৰা, মোৰ দাদাৰ লগৰ, তেওঁ কাশ্মীৰৰ
1: ল'ৰা, শিকাইছিলে,
0: মই উচ্চাৰণবোৰ শিকিছিলোঁ, সেইকাৰণে কনফিডেঞ্চটো আছিল আচলতে।
1: গতিকে গজল শব্দটো উচ্চাৰণ কৰোঁতেই অকণমান দিগদাৰ,
0: গজলতে
1: গজল বহুতে মানে গজল কয়,
0: বহুতে
1: বিভিন্ন ধৰণে কয়, আচলতে গজল শব্দটো সম্পূৰ্ণ বেলেগ,
0: সম্পূৰ্ণ
1: উৰ্দু উচ্চাৰণটো সম্পূৰ্ণ বেলেগ,
0: এই জটো জেদ উচ্চাৰণ হয় কিছুমান ক্ষেত্ৰত, মানে বহুত আছে তাত শিকিব লগা
1: বহুত কথা আছে। এতিয়া আপোনাৰ এই যে পাছ কৰিলে, তিনিটা বিষয়তে পাছ কৰিলে আপুনি, সেইটো 1967 চনতে, আৰু তাৰপিছৰ পৰা আপুনি যেতিয়া গীতৰ আমন্ত্ৰণ পালে, তে প্ৰথম গীতটো আধুনিক গীত আছিল নে গজল আছিল নে হেৰি?
0: প্ৰথম গীত আধুনিক আছিলে, আধুনিকৰে মই কেইবাটাও কৰিছোঁ, প্ৰথমতে গজল ভজনৰ মই কৰিছিলোঁ বন্দনাৰ কাৰণে, বন্দনা অনুষ্ঠানৰ কাৰণে, তেতিয়া বহুত বেলেগ আছিলে ৰেডিঅ'ৰ পৰিৱেশ, যেনেকৈ মানুহ বেলেগ থাকিছিলে, ৰেডিঅ' পৰিৱেশ বেলেগ, নিয়ম বেলেগ, সেইকাৰণে ভজন কৰোঁতে মোৰ মনত আছে বন্দনাৰ কাৰণে কৰিছিলোঁ, আৰু সেই বন্দনাৰ সেই বুটকৰো ৰেকৰ্ডিংটো মোৰ হেমেন দাই কৰিছিল নেকি, হেমেন হাজৰিকা, খুব সম্ভৱ মই এটা স্তোত্ৰ গাইছিলোঁ আৰু খুব ভাল হৈছিলে বুলি মোক কৈছিলে তেতিয়া স্তোত্ৰটো, মই যে কৈছোঁ যে সংস্কৃত শিকিলে প্ৰনাউন্সিয়েশ্যনৰ কাৰণে সুবিধা হয়, আৰু মই সংস্কৃত সঁচাকৈ খুব ভাল পাইছিলোঁ, এতিয়াও মই পিছতো বহুত পিছতো মই কৰিছোঁ বন্দনাৰ কাৰণে, কিন্তু বন্দনা অনুষ্ঠানত মোৰ ভজন আৰু সংস্কৃত স্তোত্ৰ কৰে আছিলে। তাৰপিছত ভজনৰ প্ৰগ্ৰাম আকৌ যেনেকৈ লাইভ প্ৰগ্ৰাম হয় তেনেকৈ ৰেকৰ্ডিং কৰি থৈছিলে, কেইজনমান ইয়াতে বিখ্যাত সেইসকলক মই সুৱৰিছোঁ, যেনে আমাৰ আক্তাৰ খাছ

0: আছিলে, প্ৰভাত দাদা আছিলে, প্ৰভাত শৰ্মা দাদা, তাৰপিছত প্ৰমোদ চক্ৰৱৰ্তী দাদা, আৰু জয়হৰি দাস ৰেকৰ্ডিষ্ট হিচাপে থাকে সদায়, আৰু তেতিয়া ৰমেনদা একৰ্ডিয়ান বজাইছিলে ৰেডিঅ'ত, এনেকৈ এনেকৈ ইকবাল খা চাৰিংগ এই তানপুৰা আছিলে এজন। কাৰণ মোৰ কি হৈছিলে, ভজন গজলৰ প্ৰগ্ৰামটো বাদেই দিছোঁ, মডাৰ্ণ গাবলৈ হ'লেও মই চিধা মিউজিক ৰুমত যাওঁ আৰু মই তানপুৰাখন উঠাই আনো সদায়, কাৰণ মোৰ হাৰমনিয়ামৰ লগত সম্পৰ্কটো মই সৰুৰে পৰা কম ৰাখিবলৈ কৈছিলে মোক, যে হাৰমনিয়াম বজালে এটা সঁহাৰি লাগে সদায়, মানে গোৱাৰ কাৰণে সহায় লাগে, মানে নহ'লে ডিষ্টিউ নোহোৱাৰ বা কিবা হোৱাৰ চান্স থাকে, সেইটো কাৰণে হাৰমনিয়ামৰ লগত অলপ কম আছিলোঁ মই। বিয়াৰ পিছতো এওঁহে মোৰ লগত হাৰমনিয়াম বজাই দিছিলে, এওঁ সুন্দৰ গাইছিলোঁ, মাত্ৰাটো খুব ভাল, বাকীটো সকলোৱে জানেই গানবিলাকৰ বিষয়ে। মই আচলতে এওঁ বুলি কৈ আছোঁ কি, মোৰ জীৱন সংগীজন, মই নামটো নলওঁ, তুমি নামটো কৈ দিয়া।
1: আমি সকলোৱে জানো দ্বিজেন্দ্ৰ মোহন শৰ্মা,
0: হয়,
1: তেখেত আমাৰ আকাশবাণীৰ শ্ৰদ্ধেয় এগৰাকী সুৰকাৰ, গীতিকাৰ, গতিকে তেখেত সংগীতৰ জগতখনত বহুত গভীৰলৈ প্ৰৱেশ কৰা এগৰাকী ব্যক্তি, আৰু সেই কথালৈ আহিম আমি পিছত। কিন্তু আমি আকাশবাণীত আপোনাৰ প্ৰথম যে পদাৰ্পণ হ'ল, আপুনি শ্বিলং গ'ল, তাৰপিছত আৰু
0: শ্বিলং গৈ ঘূৰি আহি ৰিজাল্টটো পালোঁ, গতিকে আকৌ আশীৰ্বাদ পালোঁ, সেইকাৰণে মন ভাল লাগিলে। কিন্তু খুব সোনকালতে মই পাই গৈছিলোঁ প্ৰগ্ৰাম, মই 67 পাছ কৰিছিলোঁ আৰু 67 ডিচেম্বৰ মাহত মোৰ প্ৰগ্ৰাম এটা আছিলে, মই সেই বহীখনৰ যে গানৰ বহীখনৰ সংযোগত এই কথা মই আজি ক'ব পাৰিছোঁ, আৰু ডেটটো আছিলে, এইটো কিবা এটা ডেট আছিলে কিন্তু ডিচেম্বৰ মাহৰ, আৰু ব্ৰডকাষ্টিঙৰ টাইমো আছে তাত। গতিকে প্ৰথম গীতটো মই মোৰ ৰেকৰ্ডিং হৈছিলে, এতিয়া লাইভ আছিল নে ৰেকৰ্ডিং মনত নাই মোৰ, তেতিয়াতো বহুত লাইভ প্ৰগ্ৰামবিলাক হৈছিলে, সেইটো গীত আছিলে প্ৰথম গীতটো, শ্ৰদ্ধাৰ লীলা গগৈদেৱৰ গীত, আৰু সুৰ কৰিছিলে আমাৰ শ্ৰদ্ধাৰ লক্ষী বাইদেউ, মই শ্ৰদ্ধা জনাইছোঁ আৰু গীতটি মই গুণগুণাই দিছোঁ অকণমান।
1: নিশ্চয় নিশ্চয়।

0: وجود جوگار بهانه بی پال دور زی مارم بنده او راجانی گنده ایگی تو প্ৰথম
1: প্ৰথম বাণী বন্ধন কৰিছিল কিন্তু সেইটো জেনেৰেল প্ৰগ্ৰেমৰ আছিল সেইটো
0: জেনেৰেল প্ৰগ্ৰেমৰ গীত আৰু কি আছিলে জানা জেনেৰেল প্ৰগ্ৰেমত আমি পাঁচটিকে গীত গাব লাগিছিল মই ছেকেণ্ড গীতটো কৰিছিলোঁ ইন্দ্ৰেশ শৰ্মাৰ সুৰত আৰু সেইটোৰ গীতিকাৰ আছিলে আমাৰ বিমল ৰাজখোৱা বাইদেউ যোৰহাটৰে এইটো আছিলে

প্ৰীতি প্ৰশ্ন মোৰ বসুন্ধৰা, এইটো ছেকেণ্ড গান আছিলে বিমল ৰাজখোৱা বাইদেউৰ আৰু ইন্দ্ৰেশ্বৰ শৰ্মাদেৱৰ সুৰ। থাৰ্ড গানটো মই 68 গুচি গ'লোঁ। এইটো এটা খুব অদ্ভুত কথা হয়, এইটো মই ফেব্ৰুৱাৰী মাহত যেতিয়া সৰস্বতী পূজাৰ দিনা মোৰ ব্ৰডকাষ্ট হৈছিলে এই গীতটি, আৰু সেইকাৰণে মই তেতিয়া সেই সময়ত মই আজি কি বাৰ বা কি ধৰণত মোৰ গানটো ব্ৰডকাষ্ট হ'ব, কেনেকুৱা সময়, কিবা উৎসৱ আছে নেকি, সেইমতে গীতবোৰ ছিলেক্ট কৰি লৈছিলোঁ। আৰু নৰুলদাৰ লিখা গীত, নৰুলহকৰ গীত, আৰু তেওঁক মই কৈছিলোঁ যে সৰস্বতী পূজাৰ দিনা ব্ৰডকাষ্ট হ'ব, মোক এটা গীত লাগে, আৰু জিতু দা তপনদাই সুৰ কৰি দিছিলে। সেইটো আছিলে বৰ সুন্দৰ গীত, এটি এইটো চাগে মই আকৌ বাণীবদ্ধ কৰিম। আজি আকাশ

0: বৰ সুন্দৰ গীত আছিলে
1: আৰু
0: সৰস্বতী পূজাৰ দিনা ব্ৰডকাষ্ট
1: হৈছিলে। আপুনি এতিয়া তিনিটা গীতৰ কথা ক'লে, গুণগুণাই দিলোঁ আমাক সেইখিনি সময়ত, অৰ্থাৎ প্ৰথম যেতিয়া বাণীবন্ধন কৰিছিলে তেতিয়া আপোনাৰ ঠিক ক্লাছিকেল শাস্ত্ৰীয় মাৰ্গৰ গীতৰ প্ৰভাৱটো খুব বেছি আছিলে আপোনাৰ, হয়তো লক্ষী বাইদেউৰ কাৰণেও হ'ব পাৰে, হয়তো ইন্দ্ৰেশ্বৰ শৰ্মাৰ কাৰণেও হ'ব পাৰে, সেইখিনি সময়ত আপোনাক ঠিক
0: আকাশবাণী গুৱাহাটীত
1: আৰু আকাশবাণী গুৱাহাটীত সেইখিনি সময়ত যিকেইজন ব্যক্তিয়ে সংগীতানুষ্ঠানটো চাইছিলে আটাইকেইজন মানে শাস্ত্ৰীয় মাৰ্গৰ অতি অনুৰাগী, আৰু সেইখিনি সময়ত গুৱাহাটীৰ ধাৰাটোত আৰু সেইখিনি সময়ৰ বোধকৰো মানুহৰ যিটো যিটো ৰুচি, সেই ৰুচিটো বোধকৰো শাস্ত্ৰীয় সংগীতৰ কিছু আৱেশ আছিলে, সেইকাৰণে সেইখিনি সময়ত
0: বীৰেণ
1: ফুকন আছিলে,
0: তেখেতক বৰ শ্ৰদ্ধা জনাইছোঁ মই বহুতখিনি তেখেতৰ পৰা, আৰু তেখেতৰ অনুষ্ঠান মই গৈ পেলাই শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰিছিলোঁ। সেই সময়ত মুন্নিখা চাহাব আছিলে গুৱাহাটীত, তেখেতে সংগত কৰিছে মোৰ লগত, আৰু ভাগ্যক্ৰমে জলছা এখনত মই শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰোঁতে তেখেতে মোৰ লগত বজাইছে শাস্ত্ৰীয় সংগীতৰ লগত, আৰু নগমা মই তেখেতৰ তবলাৰ লগত ধৰিছিলোঁ জীৱনত প্ৰথমবাৰৰ বাবে। এইবিলাক মোৰ কাৰণে আশীৰ্বাদ, বহুত শ্ৰদ্ধাৰে মই সোঁৱৰিছোঁ,
1: বহুত ডাঙৰ অভিজ্ঞতা, বহুত ডাঙৰ প্ৰাপ্তি বুলি কয়,
0: প্ৰাপ্তি হয়, এইবোৰে প্ৰাইজ মোৰ কাৰণে জানা, এই যে ৰাইজৰ মৰম আদৰ, শ্ৰোতাৰ মৰম, তাৰোপৰি
1: এই সংগখিনি, এই সংগ
0: আপুনি
1: যিখিনি শিল্পীৰ নাম ক'লে,
0: হয় হয়,
1: তেখেতসকলৰ সৈতে একেলগে বহিবলৈ পোৱা, মঞ্চত গীত গোৱা, আপোনাৰ লগত বহিব পোৱাটো কাৰোবাৰ কাৰণে বহুত ডাঙৰ প্ৰাপ্তি, সেইটো আমি জানো, কিন্তু তেতিয়া আপুনি ধৰকচোন ঠিক উঠি অহা এগৰাকী গায়িকা, গতিকে সেইখিনি সময়ত আপুনি বীৰেণ ফুকনৰ লগত ক'ৰবাত এটা সংগত কৰিবলৈ পোৱা, তেনেকুৱাবিলাক কথাই মানুহক বহুত বেছি শিকাই যায়। এতিয়া তেনেকৈ আপুনি গীত গোৱা আৰম্ভ কৰিলে আকাশবাণীৰ 1987 চনৰ পৰা গীত গোৱা আৰম্ভ কৰিলে, আৰু ক'ব গ'লে আপুনি এতিয়াও গায়ে আছে, যদিও আজি অসমৰ বাহিৰত এই মুহূৰ্তত আপুনি আমাক গাজল এটা লাগে বুলি ক'লেই গাই দিব নোৱাৰে, কাৰণ আপুনি বহুত দূৰত থাকে, কিন্তু এতিয়াও আপুনি মঞ্চৰ লগত জড়িত, গীতৰ লগত জড়িত হৈ আছে। ঠিক আছে বাইদেউ, আজি আমি তৃতীয় খণ্ড এইখিনিতে সামৰিছোঁ, আৰু সামৰোঁতে আকৌ আপোনাৰ এটি গীতেৰে সামৰিছোঁ, শ্ৰোতাই নিশ্চয় ভাল পাব গীতটি, আৰু আপোনাৰ কোনটো গীতনো বেয়া পাব, মোৰ হাতত যিখন তালিকা আছে সেই তালিকাৰ কোনটো গীত শ্ৰোতাক নুশুনাম সেইটোহে মোৰ কাৰণে সমস্যা হৈ যায়। ইয়াৰ পিছত আপোনাক লগ পাম চতুৰ্থ খণ্ডত, নমস্কাৰ।
0: নিশ্চয় নমস্কাৰ, ধন্যবাদ।

শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবুৰাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: হেৰো এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত
2: চিন্তা কিয় কৰিম মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো
1: কোন ঠাই
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত হেৰো কি কি সুবিধা পোৱা যায়
2: বিশেষজ্ঞ ক্লিনিক চৰকাৰী সাহায্যত সুলভ চিকিৎসা যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা
3: তেন্তে মইও এবাৰ যাব লাগিব
2: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
5: ভিডিঅ' লাইক কৰিলে পইচা পাম ইমান সহজ
6: অচিনাকি লিংকত ক্লিক নকৰিব RBIয়ে কয়
7: জানি ৰক সতৰ্ক হৈ ৰক
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
9: হয়
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে পিছে এনে যত্ন ক'ত পালি
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
8: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
9: নহয় অ' শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
8: অঁ সঁচাকৈ বৰ ভাল কথা
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
10: কাইলৈ অৰ্থাৎ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ হাইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানত আমাৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্টৰ সপলা পাটোৱাৰী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব অনুষ্ঠানটিৰ আগধৰিব ভাস্বতী কলিতায়

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 9খন জিলাৰ 24টা ৰাজহ চক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলিও শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহচক্ৰৰ 1,040খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়েও উল্লেখ কৰে।
4: বানপানীত এতিয়ালৈকে শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা কি ধৰণে ক্ষতিগ্ৰস্ত হৈছে? এই 4খন জিলাৰ 19টা ৰাজহচক্ৰই বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1,040খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি 9,77,483 ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে 145টা ৰিলিফ কেম্প স্থাপন কৰিছে। 41,945 ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে।
3: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰেই হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচোৱা ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰোৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃতলাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ ঢকুৱাখনৰ সহযোগত ঘিলামৰা কৃষ্টিভৱনত কালি 16th অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পৰীক্ষাত আৰু সৰ্বভাৰতীয়

0: gold medal in women's 48kg category. Rishikant Singh bagged silver in men's 60kg class. And with that, we end the morning news. Have a nice day.
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 kHz আৰু FM বেণ্ডৰ 101.6 MHz-ত। নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ আৰম্ভণিতে শুনক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ভৱেন বৰঠাকুৰৰ।

0: সেয়া আছিল সংগীতা বৰঠাকুৰ, গীতৰ কথা ভৱেন বৰঠাকুৰৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছো গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনক ৰঞ্জিত কটকীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা প্ৰফুল্ল পাঠকৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: ৰঞ্জিত কটকীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল প্ৰফুল্ল পাঠকৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ।
1: সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: কাইলৈ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয়ে গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে, অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্বতী কলিতাই। উভতি আহিছোঁ গীতিমালিকাৰ মাজুলী। অনুষ্ঠানত এইবাৰৰ শিল্পী শান্তা উজীৰ, গীতৰ কথা কমল নাৰায়ণ চৌধুৰীৰ, প্ৰযোজনা জিতেন দেৱৰ।

0: শান্তাউজীৰৰ কণ্ঠত কমল নাৰায়ণ চৌধুৰীৰ ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল জিতেন দেৱৰ।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক হীৰেণ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা কাকুল চলিহাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

কাকুল চলিহা ৰচিত গীতটি শুনিলে হীৰেণ শৰ্মাৰ কণ্ঠত, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ ৰূপাঞ্জলী বৰুৱাই গোৱা এই গীতটি। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠত দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল মুকুল বৰুৱাৰ। আৰু ইয়াৰ লগে লগে সামৰিছোঁ আমাৰ আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

এইখিনিতে এটি ঘোষণা শুনক। কাইলৈ দিনৰ 12 বজাত, আকৌ কৈছোঁ, কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন, অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সফলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। ঘোষণাটি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিব পাৰে।

এতিয়াৰ পৰা কিছু সময় পিছতে অৰ্থাৎ 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, এতিয়াও 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন, কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় দলৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা, লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন, ৰাজ্যৰ ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী লোক নিৰ্মাণ বিভাগক নিৰ্দেশ, আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 9খন জিলাৰ 24টা ৰাজহ চক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 জন লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। খাদ্য আৰু বাসস্থানৰ সমস্যাৰ লগতে পানী শুকোৱাৰ পাছত দেখা দিব পৰা ৰোগক লৈও জনসাধাৰণ উদ্বিগ্ন হৈছে। স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানো অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয় দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহ চক্ৰৰ 1,040খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই বানত অন্যান্য ক্ষয় ক্ষতিৰ বিষয়েও প্ৰকাশ কৰে।
1: বানপানীত এতিয়ালৈকে শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা এই 4খন জিলাৰ 19টা ৰাজহ চক্ৰই বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1,040খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি 9,77,483 গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে 145টা ৰিলিফ কেম্প স্থাপন কৰিছে। 41,945 গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে। 28,645 গৰাকী ব্যক্তিক বিভিন্ন উপায়েৰে উদ্ধাৰ কৰা হৈছে আৰু এই মুহূৰ্তলৈকে এই 4খন জিলাত 79গৰাকী আৰু সমগ্ৰ অসমত 65গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বানপানীত মৃত্যু হৈছে।
0: মুখ্যমন্ত্ৰী কয় যে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মন্ত্ৰী বিধায়কসকলে উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰি থকাৰ উপৰি জিলা প্ৰশাসন, বিভিন্ন সংগঠন, স্বেচ্ছাসেৱক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে সক্ৰিয়ভাৱে সাহায্য অভিযানত অংশ লৈছে। সাহায্য অভিযানৰ অংশ হিচাপে চৰকাৰে ইতিমধ্যে 14,400 কুইণ্টল চাউল, 2,236 কুইণ্টল দাইল, 58,975 লিটাৰ মিঠাতেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত কথা পতাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে বুলি জানিবলৈ দিয়ে।
1: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বানপানীৰ সম্পৰ্কত যোৱাকালি মোৰ লগত কথা পাতিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত সম্পৰ্ক

0: ৰক্ষা কৰি আছে। আজি ভাৰত চৰকাৰৰ যিটো আমি ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কওঁ, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী এম ৰামচন্দ্ৰ ডুডু তেখেতৰ অধ্যক্ষতাত ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীমে ভিজিট কৰা আৰম্ভ কৰিছে। চৰাইদেউ জিলাৰ ভিজিট ইতিমধ্যে সম্পূৰ্ণ হৈছে। পৰৱৰ্তী সময়ত তেখেতসকল শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা ভ্ৰমণ কৰিব আৰু ফ্লাডত হোৱা ডেমেজ সম্পৰ্কত তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব।
1: শিৱসাগৰৰ জিলায়ুক্ত মৃদুল যাদৱে শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতি বিগত 50 বছৰৰ ভিতৰতে অতি ভয়াৱহ বুলি উল্লেখ কৰে। জিলায়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীযাদৱে কয় যে বানত শিৱসাগৰ জিলাৰ 301 গাঁৱৰ প্ৰায় 4 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত বৰ্তমানলৈকে 30 জন লোকৰ মৃত্যু হৈছে আৰু 7 জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জিলায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
2: শিৱসাগৰ জিলে মে অভি ভি হমাৰি নদীয় কা জো লেভেল হে দিখো দিমো দিসাং গোৰিকা সবকা লেভেল ডেঞ্জৰ লেভেল সে জ্যাদা হে সমস্যা ইম্প্ৰুভ হুই হে ৱাটাৰ লেভেল গিৰা হে লেকিন অভি ভি হমাৰে 40-50 ৰিলিফ কেম্প চল ৰহে হে ঔৰ হম লগভগ 100-150 ডিষ্ট্ৰিবিউচন চেণ্টৰ সে জো ৰাহত সামগ্ৰী হে वो सब तक पहुंचा रहे हैं। राहत सामग्री के रूप में हम लोग अभी तक 12 से 15 लाख बोतल वाटर बोतल बांट चुके हैं, 3 से 4 लाख बिस्कुट पैकेट बांट चुके हैं और लगभग 1 लाख परिवार और 4 लाख लोगों को हम लोग 6 दिन का राशन, जिसमें से 3 दिन का कंप्लीट हो चुका है और 3 दिन का राशन उनके घरों तक पहुँचाने का काम चल रहा है।
1: ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4খন গেটেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4টা দিনত ধনশিৰি নৈ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলটোৱে কালি চৰাইদেউ জিলাত অসম চৰকাৰৰ প্ৰতিনিধি আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ লগতে চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, ৰাজহ বিভাগৰ বিশেষ সচিব ভাস্কৰ বেগুকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী মহন্তই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে বৈঠকত নাগালেণ্ডৰ পাহাৰৰ পৰা হঠাৎ অহা প্ৰবল বানৰ প্ৰকোপ আৰু ক্ষয় ক্ষতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে কেন্দ্ৰীয় দলটোক অৱগত কৰে। জিলা আয়ুক্তই আশ্ৰয় শিবিৰৰ ব্যৱস্থাপনা, আন্তঃগাঁথনিৰ ক্ষয় ক্ষতিৰ উপৰি পশুধন আৰু কৃষি ক্ষেত্ৰত হোৱা বিস্তৰ ক্ষতিৰ সবিশেষ তথ্য আলোকচিত্ৰসহ প্ৰতিনিধি দলটোৰ দৃষ্টিগোচৰ কৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ সৈতে হোৱা এই বৈঠকৰ পাছতে কেন্দ্ৰীয় দলটোৱে কালি জিলাখনৰ কেইবাটাও বান প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰে। দলটোৱে আজি শিৱসাগৰ জিলাত বানত ক্ষয় ক্ষতিৰ বুজ ল'ব। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL-এ ৰাজ্যখনত সকলো পৰিস্থিতিতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধুবুৰী, বঙাইগাঁওকে ধৰি কেইবাখনো জিলাত দেখা দিয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত APDCL-এ এনে প্ৰচেষ্টা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বান পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ সময়ত ৰাজ্যৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান বন্ধ ৰখা হৈছিল। পানীৰ স্তৰ হ্ৰাস পোৱাৰ পাছতে কাৰিকৰী বিশেষজ্ঞৰ দলে বৈদ্যুতিক ব্যৱস্থাৰ বিস্তৃত পৰিদৰ্শন আৰু সুৰক্ষা নিশ্চিত কৰি সংশ্লিষ্ট অঞ্চলসমূহলৈ পুনৰ বিদ্যুৎ যোগান ধৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ যোদ্ধাসকলৰ এই অবিৰত সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচোৱা ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকাটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰোৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃত লাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা

0: অসৎ উপায় প্ৰতিৰোধ আইন 2024ৰ সংশোধন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফাইল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্টেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ পৰা ধুবুৰীৰ প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয়, কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন প্ৰেক্ষাগৃহ নিৰ্মাণ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন প্ৰেক্ষাগৃহ, লোকসেৱা ভৱন চৌহদৰ যানজট মুক্তকৰণ আৰু উন্নীতকৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে মুম্বাই আৰু দ্বাৰকাত নতুন অসম ভৱন নিৰ্মাণ প্ৰকল্পৰো অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ৰাজ্যখনৰ ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেটশ্বট 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। সোনামবম ঋষিকান্ত সিঙে পুৰুষৰ 60 কিলোগ্ৰাম শাখাত মুঠ 264 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডিয়ে 65 কিলোগ্ৰাম শাখাত মুঠ 286 কিলোগ্ৰাম ভাৰ তুলি ৰূপৰ পদক অৰ্জন কৰে। এই শিতানত মালয়েছিয়াৰ মহম্মদ আজনিল বিন বিদিনে সোণৰ পদক লাভ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: উজনিৰ বানত 2000 কোটিৰ ক্ষতি, চৰাইদেউ নাজিৰা শিৱসাগৰ ডিমৰ বানাক্ৰান্ত অঞ্চলত মন্ত্ৰী সিংহল, বান সাহায্যৰ আশাত পুৱাৰ পৰা নিশালৈ ৰাজপথত অপেক্ষা শ শ লোকৰ আদি ভিন ভিন শিৰোনামেৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যৰ শেহতীয়া বানৰ বাতৰি প্ৰকাশ কৰিছে। বানপীড়িত শিশু মহিলাক বিজেপিয়ে টি শ্বাৰ্ট আৰু মেখেলা চাদৰ দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অসম কাকতে 4 লাখ মহিলা শিশুক দিব কাপোৰ বিজেপিয়ে সংগ্ৰহ কৰিব 12 কোটি টকা, এই শিৰোনামেৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ পৰীক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যবাহিনী গঠন কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেপালত 200 আৰু 500 টকীয়া ভাৰতীয় নোট পুনৰ বৈধ হোৱাৰ ফলত পৰ্যটকে বৃহৎ সকাহ লাভ কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। মাউণ্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ বাতৰি দৈনিক জনমভূমি আৰু নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। আজিৰ কাৰ্বি পাহাৰসহ অসমৰ বহু অংশ একালত সাগৰহে আছিল। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ শেহতীয়া অধ্যয়নত এই তথ্য পোহৰলৈ অহাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী। ভাৰত আৰু জিম্বাবুৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবুৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে 3খনীয়া শৃংখলাটো দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। প্ৰত্যুত্তৰত জিম্বাবুৱে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰানহে কৰিবলৈ সমৰ্থ হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, এতিয়াও 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন। কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় দলৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহী গঠনৰ কথা ঘোষণা। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন। ৰাজ্যৰ ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৰ ভাৰোত্তোলনত দেশৰ হৈ

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক দৰং জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে দৰঙৰ পৰা আমাৰ সংবাদদাতা ময়ূখ গোস্বামী। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো অহা 2 আগষ্টৰ পৰা হ'বলগীয়া লোকপিয়লৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এইবাৰৰ লোকপিয়ল 2টা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে পৰিচালিত হ'ব।
2: লোকপিয়ল সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে দৰং জিলাত 2018গৰাকী গণনাকাৰী বিষয়াৰ লগতে 341গৰাকী পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে। এই বিষয়াসকলৰ প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ হৈছে আৰু পৰ্যায়ক্ৰমে 3দিনীয়াকৈ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। অহা 2 আগষ্টৰ পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব আৰু উক্ত দিনাই মোবাইল পৰ্টেল https://se.census.gov.in মুকলি হোৱাৰ পাছত জনসাধাৰণে এই পৰ্টেলত লগ ইন কৰি নিজৰ পৰিয়ালৰ সদস্য, বাসগৃহ, শিক্ষা, জীৱিকা আদি তথ্য স্বঘোষণাৰ জৰিয়তে নিজে দাখিল কৰিব পাৰিব। এই স্বনথিভুক্তিকৰণ প্ৰক্ৰিয়া 15টা দিন পৰ্যন্ত কাৰ্যক্ষম হৈ থাকিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকল ঘৰে ঘৰে গৈ সংগৃহীত তথ্যসমূহ পৰীক্ষা আৰু সত্যতা নিৰূপণৰ লগতে গৃহ গণনাৰ কাম সম্পন্ন কৰিব। এই পৰ্যায়ৰ কাম 15 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰ লোকপিয়লত মুঠ 33টা প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰ প্ৰতিজন নাগৰিকে প্ৰদান কৰিব লাগিব। এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰতিটো বাসগৃহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো বাসগৃহক এক বিশেষ পৰিচয়সূচক নম্বৰো প্ৰদান কৰা হ'ব। কোভিড-19 মহামাৰীৰ পৰিস্থিতিৰ বাবে 2021 চনত দেশত লোকপিয়ল অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল, সেয়েহে নিৰ্ধাৰিত সময়তকৈ প্ৰায় 5 বছৰ ব্যৱধানত অনুষ্ঠিত হ'বলগীয়া এই লোকপিয়লক বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে।
1: সমগ্ৰ দেশৰ লগতে দৰং জিলাতো বিকশিত ভাৰত ফৰ গেৰাণ্টি ৰোজগাৰ আজীৱিকা অভিযান গ্ৰামীণ চমুকৈ VBG আঁচনিৰ ৰূপায়ণ দৰং জিলাতো আৰম্ভ হৈছে। অসম চৰকাৰৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে যোৱা 2 জুলাই জিলাখনত আনুষ্ঠানিকভাৱে এই আঁচনিৰ শুভাৰম্ভ কৰে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: এই উপলক্ষে মঙলদৈস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ লগতে গ্ৰামাঞ্চলত বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ জৰিয়তে প্ৰতিজন ব্যক্তিলৈ উন্নয়নৰ সুফল নিশ্চিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা কেন্দ্ৰীয় অভিলাষী আঁচনিখন শুভাৰম্ভ কৰি দিয়া ভাষণত মন্ত্ৰী নীলিমা দেৱীয়ে প্ৰায় একেটা উদ্দেশ্যৰে দীৰ্ঘদিন ৰূপায়ণ হৈ পিছত বিলুপ্ত হোৱা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি চমুকৈ MGNREGA আৰু VBG আঁচনিৰ মাজৰ মৌলিক পাৰ্থক্য ব্যাখ্যা কৰে। তেওঁ কয় যে নতুন আঁচনিখন গ্ৰামাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু স্থায়ী সম্পদ সৃষ্টিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। তেওঁ লগতে আঁচনিখনৰ সঠিক আৰু ফলপ্ৰসূ ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্য চৰকাৰে গাঁও আৰু নগৰৰ মাজৰ বৈষম্য দূৰ কৰি সমন্বিত উন্নয়নৰ লক্ষ্যৰে নিৰন্তৰভাৱে কাম কৰি আহিছে বুলিও মন্তব্য কৰে। প্ৰতিখন পঞ্চায়তে উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণৰ বাবে বছৰি প্ৰায় 2 কোটি টকা অনুদান লাভ কৰিব বুলি উল্লেখ কৰাৰ লগতে আঁচনিখনৰ অধীনত 125 দিনৰ কৰ্মসংস্থাপনৰ নিশ্চয়তা প্ৰদান কৰা হ'ব বুলি তেওঁ ভাষণত উল্লেখ কৰে।
1: ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদ চমুকৈ ICAR উদ্যোগত সমগ্ৰ ভাৰতবৰ্ষতেই যোৱা 1 জুনৰ পৰা মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত পথাৰ বচাও অভিযান দৰং জিলাতো কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত ৰূপায়ণ কৰা হয়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে।
2: কাৰ্যসূচী অংশ হিচাপে জিলাখনৰ বিভিন্ন গাঁৱত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা, প্ৰাকৃতিক খেতি, জৈৱিক কৃষি আদিৰ বিষয়ে কৃষকসকলৰ মাজত সজাগতা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। কাৰ্যসূচী সামৰণি উপলক্ষে মঙলে ৰাজচক্ৰৰ অন্তৰ্গত নহাউলি গাঁৱত এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা কৃষি বিভাগৰ সহযোগত অনুষ্ঠিত এই সভাত কৃষক আৰু অংশীদাৰসকলৰ মাজত কৃষিভূমি সুৰক্ষিত কৰাৰ গুৰুত্ব, বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰা আৰু অঞ্চলটোত বহনক্ষম কৃষি উন্নয়ন নিশ্চিত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা হয়। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ মুৰব্বী ডক্টৰ আব্দুল হাফিজে পথাৰ বচাওক অভিযানৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ মাটিৰ স্বাস্থ্য ব্যৱস্থাপনাৰ জৰিয়তে কৃষিভূমি সুৰক্ষিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু কৃষকসকলক উন্নত উৎপাদন তথা পৰিৱেশৰ বহন ক্ষমতাৰ বাবে উন্নত কৃষি প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কাহিকুচিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ প্ৰধান বৈজ্ঞানিক ডক্টৰ ডালিম পাঠকে কৃষি সম্পদ সুৰক্ষিত কৰিবলৈ আৰু সাম্প্ৰতিক প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে কৃষি ক্ষেত্ৰখনক শক্তিশালী কৰিবলৈ সমূহীয়া অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। কাহিকুচি উদ্যান শস্য গৱেষণা কেন্দ্ৰ উদ্যান শস্য বিভাগৰ প্ৰধান বিজ্ঞানী ডক্টৰ কুসুম ডেকাই সমবেত ৰাইজক উদ্দেশ্যে ভাষণ প্ৰদান কৰে। তেওঁ সাম্প্ৰতিক কৃষি পদ্ধতিত পৰিৱৰ্তন আনিবলৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ সামূহিক প্ৰচেষ্টাৰ দিশত আলোকপাত কৰে। আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ উদ্যান শস্য বিশেষজ্ঞ ডক্টৰ অমৃতা খাউন শৰ্মাই ভৱিষ্যৎ প্ৰজন্মৰ বাবে উৰ্বৰ কৃষিভূমি সংৰক্ষণৰ বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে আলোচনা কৰে।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি দৰং জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠিয়াইছিল দৰঙৰ পৰা আমাৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্না পূৰৱ ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মান্না পূৰৱ ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিবলৈ লৈছোঁ চিত্ৰগীত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনক ৰামধেনু ছবিখনৰ এই গীতটি। গীতটিত কণ্ঠদান কৰিছে অংগৰাগ মহন্তয়।

ৰামধেনু ছবিখনত সেয়া আছিল অংগৰাগ মহন্ত। এইখিনিতে এটি ঘোষণা আগবঢ়াইছোঁ। কাইলৈ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব কাইলৈ মঙলবাৰে দিনৰ 12:30 বজাত আইডৰ বুলনিৰ পোনপটীয়া ফোন ইন অনুষ্ঠান। উভতি আহিছোঁ চিত্ৰগীতৰ মাজলৈ। এবাৰ শুনক অনামিকা চৌধুৰীৰ ৰমেন ডেকা কণ্ঠৰ এই গীতটি, দুৰ্জন ছবিখনৰ পৰা লোৱা এই গীতটিৰ কথা বিজয়তা।

দুৰ্জন ছবিখনৰ গীতটি শুনিলে। এবাৰ শুনক জুৰুৱা ছবিখনৰ দি গীত। গীতটিত কণ্ঠদান কৰিছে দেৱ নেগী আৰু নেহা কাকাৰে।

জুৰুৱাটো ছবিখনৰ গীতটি শুনিলে অজানিতে মনে মনে ছবিখনৰ গীতটি শুনাবলৈ লৈছোঁ জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠত।

0: অজানিতে মনে মনে ছবিখনত সেয়া আছিল জুবিন গাৰ্গ আৰু অনিন্দিতা পাল।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে ময়ো এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছো চিত্ৰগীতৰ মাজলৈ। এইবাৰ শুনক অ' মাই গড ছবিখনৰ এটি গীত, কৈলাশ খেৰ আৰু সহশিল্পীসকলৰ কণ্ঠৰ এই গীতটি শুনক।

0: মই মধুফান আৰু হিমাংশু ৰেশমিয়াৰ সৈতে গীতটি শুনিলে চিত্ৰগীত অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
5: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
4: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: চিত্ৰগীত অনুষ্ঠানৰ শেষৰ গীতটি শুনক ৰ'দৰ চিঠি ছবিখনৰ পৰা লোৱা। গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গে।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আহাতে বাটে সুৰৰ আৱেগ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে বাটে সুৰৰ আৱেগ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
4: নমস্কাৰ বাইদেউ, আপোনাক হাতে বাতে সুৰৰ আৱেগ অনুষ্ঠানটিলে আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয় জনাব।
5: মোৰ নামটো জ্যোতিলা ৰাভা, মই ইয়াতে বজাৰ দাওঁ।
4: আপুনি মিৰ্জাত বজাৰ দি আছে নহয় জানো? আপুনি ৰাতিপুৱা কেতিয়া আহে?
5: কেতিয়া আহে মানে মাইনা আবুলি আহোঁ কেতিয়াবা, কেতিয়া আজি 10টাত আছোঁ, আহি পেলাই বিক্ৰী কৰিছোঁ, বিক্ৰী হোৱা নাই, সেনেকৈ চলি আছোঁ, মাইকী কৰবি আৰু উপায় নাই।
4: হয়, ঘৰলৈ কেতিয়া যায়?
5: ঘৰলৈ এতিয়া 6টা-7টামানত যাম আৰু।
4: আপোনাৰ ঘৰত কোন কোন আছে?
5: আমাৰ ঘৰত ল'ৰা এটা, মাইনা এটা, মই
4: আৰু ল'ৰা ছোৱালী নিশ্চয় পঢ়ি আছে নহ'লে বা কাম কৰি আছে।
5: ল'ৰাটোৱে এনেই হাজিৰা কৰে, ছোৱালীটোৱে হাই স্কুল পালে এতিয়া, আৰু ল'ৰাটোৱে সেই নাতিটোৱে 7 পালে। সেই
4: আপোনাৰ পৰা কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি গীত শুনিব বিচাৰিব?
5: হেৰি এনেই লোকগীত শুনিব ভাল পাওঁ।
4: ঠিক আছে, মই আপোনাক লোকগীত এটা শুনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।
3: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক উপানন্দ তালুকদাৰৰ কণ্ঠত এটি কামৰূপীয়া লোকগীত।

0: নমস্কাৰ দাদা, আপোনাক হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠান দিলে আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম অৰ্জুন হালদাৰ, মই গুৱাহাটী বৈশিষ্ট্য চাৰিআলিত থাকোঁ।
0: আপুনি বৰ্তমান কি কৰি আছে?
1: মই বৰ্তমান চব্জি দোকান কৰোঁ।
0: এই ব্যৱসায়টো আপোনাৰ কৰা কিমান বছৰ হ'ল?
1: মেক্সিমাম 15 বছৰমান হৈছে মোৰ ব্যৱসায়টো।
0: এই বৰ্তমান ব্যৱসায়টো কেনে চলি আছে?
1: ঠিকে আছে, চলি আছোঁ আৰু যেনে তেনে।
0: দিনত আপোনাৰ কিমান হয়?
1: মোটামুটি 600-700 টকা হৈ যায়।
0: আপুনি এই চব্জিবোৰ ক'ৰ পৰা আনে?
1: মই লালমাটিৰ পৰা আনো।
0: আপোনাৰ পৰা কথাখিনি গম পাই খুব ভাল লাগিলে। আপোনাৰ পৰা এতিয়া জানিব বিচাৰিছোঁ, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কি কি শুনিব বিচাৰিব?
1: হিন্দী গীত শুনালে হ'ল।
0: যিকোনো হিন্দী
1: গীত? যিকোনো।
0: ঠিক আছে, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ আলকা য়াগনিক আৰু অৰিজিত সিঙৰ কণ্ঠত এই গীতটি।

0: নমস্কাৰ বাইদেউ, আপোনাক হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম অনিমা মজুমদাৰ, মই ইয়াতে বেলতলাতে ভাড়া থাকোঁ।
0: আপুনি যিহেতু ই ৰিক্সা চলাই আছে বেলতলাত, গতিকে আপোনাৰ অনুভৱটো জানিব বিচাৰিছোঁ।
1: অনুভৱটো মানে আৰু চলি আছোঁ, লোকৰ হেৰিয়াত কাম কৰাতকৈ আৰু নিজে কিবা এটা কৰিছোঁ, ধৰা নিজে স্বাৱলম্বী হৈছোঁ, বেলেগৰ তলত কাম কৰিব খোজা নাই। বেলেগৰ তলত কাম কৰিলে মজুৰিটো কম হয়, আমাৰ কষ্টটো বেছি হয়, সেইকাৰণে নিজে কিবা এটা কৰি চলিছোঁ আৰু।
0: আপুনি এই যে ই ৰিক্সাখন চলাওঁ বুলি মনটো বান্ধিলে, সেইটো কেনেকৈ আহিলে?
1: তাৰমানে বেলেগত বেলেগত কৰি আছিলোঁ, কোম্পানীটো কৰিছোঁ। মই প্ৰথমেতো নাৰ্ছিং বিভাগতে আছিলোঁ, ট্ৰেইনিং প্ৰাইভেট আছিল কাৰণে প্ৰাইভেটতে আছিলোঁ। তাৰপিছত কিবাকিবি ঘৰুৱা প্ৰব্লেমৰ কাৰণে মানে এৰি দিব লগা হ'ল। তাৰপিছত বেলেগৰ ঘৰত কাম কৰিছোঁ, পইচাটো নিমিলে, খাবলৈও কষ্ট হয়, ভাড়া দিব লাগে। তাৰপিছত চিন্তা কৰি কৰি আৰু ৰিক্সাখন ল'লোঁ। এতিয়া বেলেগৰ কথাও শুনিব নালাগে, অকণমান নিজকে সময় দিব পাৰিছোঁ, ল'ৰা ছোৱালী চাব পাৰিছোঁ, সিহঁতকো অকণমান টাইম দিব পাৰিছোঁ, নিজেও অকণমান ৰেষ্ট ল'ব পাৰোঁ, সেইকাৰণে আৰু এইটোকে চিন্তা কৰি আছিলোঁ।
0: আপুনি ই ৰিক্সাখন কেতিয়া চলায়?
1: মই ৰাতিপুৱা 8:30 এনেকুৱাত ওলাই আহোঁ, দুপৰীয়া ঘৰত যাওঁ 2:30, ভাত পানী খাই আকৌ গধূলি 4:30 আহোঁ।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ঘৰত ছোৱালী আছে আৰু মই আছোঁ, ছোৱালী পঢ়ি আছে।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে, এইদৰে আগবাঢ়ি যাওক। আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আপুনি কাৰ গীত শুনিব বিচাৰিব?
1: মইতো ভূপেন হাজৰিকাৰ গান শুনিব বিচাৰিম।
0: ঠিক আছে, নিশ্চয়কৈ মই আপোনাক ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক কিশোৰ কুমাৰ, আশা ভোছলে আৰু ভূপেন হাজৰিকাৰ কণ্ঠত চিকমিক বিজুলী ছবিখনৰ পৰা এই গীতটি।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেগ অনুষ্ঠান দিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ নাম?
1: মোৰ নাম মুস্তাফা আলী।
0: আপুনি কি কৰ্মৰ সৈতে ব্যস্ত সেয়া আমাৰ শ্ৰোতাসকলক জনাওক।
1: মই 98ৰ পৰা বাছ চলাই আছোঁ, 1998ৰ পৰা এতিয়াগিলা বাছ চলাই আছোঁ আৰু চলে আগন্তকগিলা চলে থাকিব লাগিব, যে ইমান দিন থাকিম বাৰু।
0: আপোনাৰ ঘৰ ক'ত?
1: মোৰ ঘৰ এনেই হাজুং কলমত ঘৰ।
0: আপুনি 98ৰ পৰা গাড়ী চলাই আছে, গতিকে অভিজ্ঞতাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: কি যিমান চলাই আছোঁ বস্তুটো আৰু গাড়ীৰ বিশেষটো বেছি এটা নলেজ হৈ গৈছে। বস্তুটো এটা যেনেকুৱা গাড়ী এখন কেপচাৰ কৰি চলাই আছোঁ, ধৰি লওঁ সেনেকৈ চলাই আছোঁ, মানে অভিজ্ঞতাটো যিমান দিন গাড়ী চলাইছোঁ সিমান দিন আগবাঢ়ি গৈয়ে থাকে অভিজ্ঞতাটো সেনেকুৱাই।
0: হয়, ব্যৱসায় কেনেকুৱা চলিছে
1: এতিয়া? বৰ্তমান ব্যৱসায়টো অলপ বেয়া চলি আছে, আমাৰ গাড়ীবোৰ চিটি বাছবোৰ অকণমান এই মানে গ্ৰীণে আমাক অলপ বেয়া কৰিছে কণ্ডিশ্যনটো।
0: কিহৰ কাৰণে?
1: এই গ্ৰীণবোৰ মানে তেওঁলোকে কেপচাৰ কৰিব বিচাৰি আছে চিটি খান, মানে আমাক ধৰি লওক আমাক বাহিৰত দিয়াৰ কথা ব্যৱস্থা লৈ আছে।
0: সেই বিষয়ে আপোনাৰ কিবা মতামত আছেনে?
1: আমাৰ আৰু কি মতামত থাকিব, চাওক আমিতো ধৰি লওক যিটো আমাক চৰকাৰে ৰায় দিব আমি সেইমতে চলিব লাগিব, সেই হিচাপতে আমি চলিয়ে আছোঁ এতিয়াগিলা। এতিয়া আমাৰ এটা অনুৰোধ যে পাব্লিকখিনিক ছাৰ্ভিচ দিব পাৰিব না নাই গ্ৰীণে, সেইটোহে সমস্যা মেইন। এতিয়া ধৰি লওক আমি ৰাতিপুৱা 6টাৰ পৰাই বা 5টাৰ পৰাই আমি ডিউটি কৰোঁ, ৰাতি 9টা 10টাগিলা গ্ৰীণেতো নোৱাৰে ন। আমাৰ কামটো আমি কৰি গৈয়ে আছোঁ আৰু তেওঁলোকে যদি কৰক কথা নাই, আমি আৰু আঁতৰি যাম, আমাৰ লাইন আমাক লাইনত দিব বা যেনেকুৱা দলাহাল বৰপেটা বা এতিয়া কি বুলি কয় আমাৰ শুৱালকুচিটো এই ISBT এনেকুৱা লাইন দিব আৰু, যেনেকুৱা সোণাপুৰটো ISBT লাইন দিব, সেইবিলাক চিটিৰ বাহিৰৰ আউটত থাকিব আৰু, আমাৰ চিটিৰ ভিতৰত আমাক নিদিয়ে।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল, আপোনাৰ প্ৰায় বেছি সময় নলওঁ কাৰণ আমি কেতিয়া গৈ আছোঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানত মানে আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাবলৈ চেষ্টা কৰোঁ। আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কি গীত শুনিব বিচাৰিব?
1: শুনিব জুবিন গাৰ্গৰ যি
0: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নখন জিলাৰ চৌবিশটা ৰাজহচক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। খাদ্য আৰু বাসস্থানৰ সমস্যাৰ লগতে পানী শুকোৱাৰ পাছত দেখা দিব পৰা ৰোগক লৈও জনসাধাৰণ উদ্বিগ্ন হৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19 ৰাজহচক্ৰৰ 1,040 গাঁও বানৰ কবলত পৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4 গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাটপথসমূহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ 42 লোকক উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে যোৱা 23 আৰু 24 জুলাইত বায়ুসেনাই 148 লোকক উদ্ধাৰ কৰিছিল।

0: উত্তৰ পূব সীমান্ত ৰেলৱে ৰেলপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ নিউ হাৰাংগাজাও ষ্টেচনৰ এক আৰু দুই নম্বৰ ৰেল লাইনেৰে চলাচল বাতিল কৰাৰ ফলত লামডিং বদৰপুৰ পাহাৰীয়া অংশত ৰেল সেৱা ব্যাহত হৈ পৰিছে। বিভাগীয় সূত্ৰই জাৰি কৰা জাননী অনুসৰি বৰ্তমান কেৱল তিনি নম্বৰ লাইনেৰে বিয়লি 7 বজাৰ পৰা পুৱা 5 বজালৈ ৰেল চলাচল অব্যাহত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী দুৰ্লভচেৰা এক্সপ্ৰেছ আৰু গুৱাহাটী শিলচৰ এক্সপ্ৰেছৰ ৰেলসেৱা নিৰ্দিষ্ট দিনকেইটাত বাতিল কৰা হৈছে। তদুপৰি আগৰতলা শিলচৰ চাংগলদান ৰঙিয়া নতুন দিল্লী আৰু ৰাণী কমলাপতিলৈ যোৱা আন কেইবাখনো ৰেলৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে লামডিং সংমণ্ডলেৰে চলাচলৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ৰেলৰ শেহতীয়া স্থিতি পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰি অতি শীঘ্ৰেই স্বাভাৱিক ৰেল চলাচল পুনৰ আৰম্ভ কৰিবলৈ মেৰামতিৰ কাম অব্যাহত আছে বুলি প্ৰকাশ কৰিছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত কালি আৰক্ষীয়ে অভিযান চলাই 3 কিলোগ্ৰাম হেৰইন জব্দ কৰে। জব্দ কৰা হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 6 কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত দুজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ টিম ঢকুৱাখনাৰ সহযোগত ঘিলামৰা কৃষ্টি ভৱনত কালি 600 বাৰ্ষিক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত উচ্চ মাধ্যমিক স্তৰৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পৰীক্ষাত আৰু সৰ্বভাৰতীয় পৰীক্ষাসমূহত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অহা বছৰ দুলীয়াজানত হ'বলগীয়া অসম সাহিত্য সভাৰ অধিৱেশন সফলতাৰে সম্পন্ন কৰাৰ বাবে অধিৱেশনৰ কাৰ্যকৰী সভাপতি তৰংগ গগৈয়ে কালি আয়োজক সমিতিৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত অধিৱেশনৰ সামগ্ৰিক প্ৰস্তুতি, বিভিন্ন সাংগঠনিক দিশ, অতিথি অভ্যৰ্থনা, আন্তঃগাঁথনি ব্যৱস্থাকে ধৰি অধিৱেশন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰতিটো যাৱতীয় ব্যৱস্থা চালি জাৰি চোৱা হয়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। আমাৰ আজিৰ এতিয়াৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে অজয় আনন্দ আৰু মিতুল গগৈ, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী।
2: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
3: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
2: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ নিবেদন কৰিছে পুনম বৰুৱাই।
4: श्रोतागण, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव और मैं हूं आपकी प्रस्तुतकर्ता पूनम बरुआ। बारिश ये केवल आसमान से गिरती हुई पानी की बूंदें नहीं होती, बल्कि ये अपने साथ अनगिनत यादें भी लेकर आती है। कभी बचपन की मस्ती, कभी दोस्तों की हंसी, कभी माँ के हाथों की गर्म चाय और पकौड़े, तो कभी किसी अपने के साथ बिताए हुए पल। कहते हैं बारिश जब भी होती है जमीन ही नहीं दिल भी भीग जाता है। आज हमारा ये सफर इन्हीं भीगी हुई यादों के नाम है।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ এখনি সংগীতালক্ষ্য।
1: লিপিৰ অৱধাৰণাৰ অতীত ভাষাৰ প্ৰবাহ। সমাজত বাক স্বাধীনতা আৰু পাৰিপাৰ্শ্বিকৰ সুতীক্ষ্ণ পৰ্যবেক্ষণেই ভাষাৰ প্ৰবাহক ন ন ৰূপ দিলে। মুখে মুখে বাগৰি অহা বহু কথাই নিজস্ব অৰ্থ বহন কৰি এক অনবদ্য ৰূপত ভাষাৰ মাজত স্থায়ী হৈ ৰ'ল।
2: কিছুমান বিশিষ্ট শব্দৰ লগত আমাৰ কিছুমান বিশেষ শব্দ বা ধাতুৰ সমষ্টিত শব্দ দুটাৰ গাইগুটীয়া অৰ্থতকৈ পৃথক অৰ্থ বহন কৰা জতুৱা ঠাঁচো মুখে মুখে বাগৰি অহা কথাবোৰৰে এক অনবদ্য ৰূপ।
1: দৈনন্দিনতাৰ তিতা মিঠা, ভাল বেয়া, উচিত অনুচিত বিভিন্ন অভিজ্ঞতাই যেন ভাষাৰ অলংকাৰ স্বৰূপ, জতুৱা ঠাঁচৰ উৎস অথবা সংঘাতন। গতিকে মনত সাজ পেলোৱা কথাকো জতুৱা ঠাঁচে দিব পাৰে নতুন ব্যঞ্জনা।
3: এখন দেশত এক

0: অ আ ক খ পঢ়িব নজনা এজনেও চকুৰে মনিব নোৱাৰা নানা ৰং নিজৰ কৰি ল'ব বিচাৰে। ভাল বেয়া, আশা নিৰাশা, সৌভাগ্য দুৰ্ভাগ্যৰ ৰঙো তেওঁলোকে চিনি পায়। মনৰ ভাৱ ক্ৰিয়াত সৃষ্টি হোৱা মুখৰ অভিব্যক্তিকো কপালখনেই আঁকি যায়।
1: কেতিয়াবা নিৰাশাত ক'ব, কপালৰ ঘাম মাটিত পেলায়ো কপাল মুকলি কৰিব পৰা নাই। আনহাতে ক্ষীণ আশাত বন্ধা মনটোৱে প্ৰবোধ দিব, কপাল নাই বাবেই হয়তো কপাল চাইছো, কিজানি কপাল ফুলেই।

সাধাৰণ মানুহৰ সাধাৰণ জীৱনতো কত ৰকমৰ উত্থান পতন, কেতিয়াবা কিঞ্চিত প্ৰাপ্তিতেই ভুৱন ভুলোৱা হাঁহি দেহা ৰাই যায়, আকৌ এচুল ব্যথাতেই যেন কান্ধত কটাৰী চিলিম চিগা আলাই আঁথনি। সমাজেই যেন সাধাৰণভাৱেৰেই ক'ব, আঁঠুৱাৰ তলৰ মহ হৈ মৰণত শৰণ দি উঠি পাৰ লাগিলেও কি হ'ব, অৱশেষত কঁকালেই ভাঙিব।

0: নপতা ফুকনৰ জয়দেউ কাকতিত আগচোতাল ভৰি পৰে। বগলী ভকতে টোপাইবোৰ মাৰি বুকুৰ কুটুম বুলি ক'লে,
1: গঢ়াৰ মঙহল সপোন এটাক জানো উধা মুধাকৈ সামৰি থব পাৰি।
0: বিন্যাস হেৰুৱা কথাবোৰক কিয় বাৰু থাপি থুপিহে ল'ব পাৰি।
1: বালিৰ বান পাহৰি মৰ্যা দিহে বিনা মেঘে অহা বজ্ৰপাতক ভেটিব পাৰি।

লহ পোৱাকৈ বাঢ়ি অহা নতুনত্ববোৰৰ সাঁচত পুৰণিৰ প্ৰভাৱ বাৰুকৈ প্ৰতীয়মান। তথাপিও নতুনৰ খবৰত মন উঠি আহে। নতুনৰ ধাৰাপ্ৰৱাহত কাৰোবাৰ ঐকান্তিক প্ৰয়াসত হাজাৰজনে প্ৰাণ পাই উঠে। সহস্ৰজনৰ চিন্তাত যেন নতুনেই পূৰ্ণতা দিব পাৰে, এজনৰ চিন্তাই সহস্ৰজনৰ বুকুত শিপাই পৰে। চকুৰ পচাৰতেই যেন কাণ বাগৰি কোনোবা হিয়াৰ আমঠু হৈ পৰে, হাত উজান দিলেই অসংখ্য নতুনৰ গা ধৰি উঠে।

জতুৱা ঠাঁচৰ সাঁচত। ইমান পৰে শ্ৰোতাই সংগীতালক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে প্ৰাণজিত প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বান ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাৰ সংবাদমেল, ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলৰ শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন, ৰেলপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত লামডিং বদৰপুৰ পাহাৰীয়া অংশত ৰেল সেৱা ব্যাহত আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নখন জিলাৰ ২৪টা ৰাজচক্ৰৰ ৭৬৩খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি ৫২৪৭৩৩জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু ২জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬৮ হৈছেগৈ। ৰাজ্যখনত এতিয়াও ৩৭৭২৪জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে ২৮৮০০০ পেকেট খাদ্য সামগ্ৰী, ৬৭০০০০ লিটাৰ খোৱাপানী আৰু ৩০,০০০ পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই বানত ৬৬,০০০ গৰু ছাগলী আৰু ৭১,০০০ হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ ১৯টা ৰাজচক্ৰৰ ১০৪০খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ

0: সহায়ৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালক খাদ্য সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা আগবঢ়াব বুলি সদৰি কৰে।
1: প্ৰথম অৱস্থাত আমি বানপানীৰ খবৰ পোৱাৰ পিছৰে পৰা 14,400 কুইণ্টল চাউল, 2,734 কুইণ্টল দালি, 58,967 লিটাৰ মিঠাতেলকে ধৰি বিভিন্ন সামগ্ৰী আমি যোগান ধৰিছিলো। যোৱা কালিৰ পৰা আমি কামৰূপ মহানগৰ, নগাঁও, শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আমি কিছুমান কিট বনাইছো। যি কিটত চাউল আছে, দালি আছে, মাষ্টাৰ্ড অইল আছে, নিমখ আছে, কেণ্ডেল আছে। এটা কিটত প্ৰায় 8 কেজি চাউল, 2 কেজি দালি, প্ৰায় 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি কিট বনাইছো। আৰু আমি এতিয়াৰ পৰা সামগ্ৰী পৃথককে পৃথকে নহয় এটা টোপোলা বনাই আমি পৰিয়ালটোৰ মাজত বিতৰণ কৰাৰ চেষ্টা কৰিছো।
0: শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতি বিগত 50 বছৰৰ ভিতৰতে অতি ভয়াৱহ বুলি উল্লেখ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীযাদৱে কয় যে বানত শিৱসাগৰ জিলাৰ 301 গাঁৱৰ প্ৰায় 4 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।
2: শিৱসাগর জিলে মে অভি নদীয় কাজ লেভেল হিখো দিমো দিসাং গোরিকা সবকা লেভেল ডেঞ্জর লেভেল সে জাদা হ্যাঁ সমস্যা ইম্প্রুভ হুই হাটার লেভেল গিরা হ্যাঁ অভি 40-50 রিলিফ ক্যাম্প চল রে লগভগ 100-150 ডিস্ট্রিবিউশন সেন্টার সে রাহত সামগ্রী হ্যাঁ वो सब तक पहुंचा रहे हैं। राहत सामग्री के रूप में हम लोग अभी तक 12-15 लाख बोतल वाटर बोतल बांट चुके हैं, 3-4 लाख बिस्कुट पैकेट बांट चुके हैं और लगभग 1 लाख परिवार और 4 लाख लोगों को हम लोग 6 दिन का राशन, जिसमें से 3 दिन का कंप्लीट हो चुका है और 3 दिन का राशन उनके घरों तक पहुंचाने का काम चल रहा है।
0: ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4 গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4 গেটেৰে 4,00,000 ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4 দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয়ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলে আজি শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিছে। উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই প্ৰতিনিধি দলটোৰ সৈতে বিস্তৃত আলোচনাত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবৰাই কয় যে এই মূল্যায়নৰ ভিত্তিত বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অধিক ফলপ্ৰসূ সময় উপযোগী সহায় নিশ্চিত কৰাৰ লগতে পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন ব্যৱস্থা অধিক শক্তিশালী কৰাত সহায় কৰিব। প্ৰতিনিধি দলটোৱে কালি চৰাইদেউ জিলাত অসম চৰকাৰৰ প্ৰতিনিধি আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ বানৰ ক্ষয় ক্ষতিৰ বুজ লয়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ পূব সীমান্ত ৰেলৱেই ৰেলপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ নিউ হাৰাংগাজাও ষ্টেচনৰ 1 আৰু 2 নম্বৰ ৰেলপথেৰে ৰেলগাড়ীৰ চলাচল বাতিল কৰাৰ ফলত লামডিং বদৰপুৰ পাহাৰীয়া অংশত ৰেলসেৱা ব্যাহত হৈ পৰিছে। বিভাগীয় সূত্ৰই জাৰি কৰা জাননী অনুসৰি বৰ্তমান কেৱল 3 নম্বৰ লাইনেৰে বিয়লি 7 বজাৰ পৰা পুৱা 5 বজালৈ ৰেলগাড়ীৰ চলাচল অব্যাহত আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী দুল্লচেৰা এক্সপ্ৰেছ আৰু গুৱাহাটী শিলচৰ এক্সপ্ৰেছৰ ৰেলসেৱা নিৰ্দিষ্ট দিনকেইটাত বাতিল কৰা হৈছে। তদুপৰি আগৰতলা, শিলচৰ, চাংগলদান, ৰঙিয়া, নতুন দিল্লী আৰু ৰাণী কমলাপতিলৈ যোৱা আন কেইবাখনো ৰেলগাড়ীৰ সময় পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে লামডিং সংমণ্ডলেৰে চলাচলৰ ব্যৱস্থা কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ৰেলৰ শেহতীয়া স্থিতি পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। তদুপৰি যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰি অতি শীঘ্ৰে স্বাভাৱিক ৰেল চলাচল পুনৰ আৰম্ভ কৰিবলৈ মেৰামতিৰ কাম অব্যাহত আছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাটপথসমূহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ 42 জন লোকক উদ্ধাৰ কৰিছে। ইয়াৰ পূৰ্বে যোৱা 23 আৰু 24 জুলাইত বায়ুসেনাই 148 জন লোকক উদ্ধাৰ কৰিছিল। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ বিকাশত যুগান্তকাৰী অৱদান আগবঢ়োৱা ডঃ কালামক ভাৰতৰ মিছাইল মেন হিচাপে জনা যায়। 2015 চনৰ এই দিনটোতে মহান বিজ্ঞানীগৰাকীৰ মৃত্যু ঘটিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে ডক্টৰ এ পি জে আব্দুল

কালামক ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ ক্ষেত্ৰখনৰ স্থপতি বুলি অভিহিত কৰি কয় যে বিজ্ঞানৰ ক্ষেত্ৰখনত ডঃ কালামৰ দক্ষতাই ভাৰত দুৰ্যোগ শক্তি হিচাপে গঢ়ি উঠাৰ পথ প্ৰশস্ত কৰিছিল। দেশবাসীৰ বাবে ডঃ কালাম সদায়ে এগৰাকী অনুপ্ৰেৰণাদায়ক ব্যক্তি হৈ ৰ'ব বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা জনাইছে। এটা বাৰ্তাত তেওঁ কয় যে ডঃ কালাম এখন উন্নত, আত্মনিৰ্ভৰশীল আৰু শক্তিশালী ভাৰতৰ দূৰদৰ্শী সপোন দেখা ব্যক্তি আছিল। তেওঁ কয় যে থলুৱাভাৱে নিৰ্মিত ক্ষেপণাস্ত্ৰ আৰু মহাকাশ কাৰ্যসূচীক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত ডঃ এ পি জে আব্দুল কালামৰ অৱদান ভাৰতীয় বিজ্ঞানৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব। ডঃ কালামে জ্ঞান, নিয়মানুৱৰ্তিতা, সৰলতা আৰু ৰাষ্ট্ৰৰ সেৱাক তেওঁৰ জীৱনৰ ভেটি কৰি লৈছিল বুলি উল্লেখ কৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে মহান বিজ্ঞানীগৰাকীয়ে ভাৰতৰ লাখ লাখ যুৱক যুৱতীৰ মনৰ দৃঢ়তা, উদ্ভাৱন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰণা জগাই তুলিছিল। লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই যক্ষ্মামুক্ত ভাৰত অভিযানৰ উদ্যোগত কালি ধেমাজি জিলাৰ 300গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰে। চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত আয়োজিত কাৰ্যসূচীত এই খাদ্যসমূহ বিতৰণ কৰা হয়। কাৰ্যসূচীত অংশ লৈ সাংসদগৰাকীয়ে এই অভিযান ৰূপায়ণত সহায় আগবঢ়োৱা প্ৰতিগৰাকী দাতা আৰু নিষ্ঠাবান স্বাস্থ্যকৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। খেলৰ বাতৰি। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলা 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেচত 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। বান ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাৰ সংবাদমেল। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলৰ শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰেলপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত লামডিং বদৰপুৰ পাহাৰীয়া অংশত ৰেল সেৱা ব্যাহত আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক গীত আৰু গজলৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

জগজিৎ সিঙৰ কণ্ঠৰ গজলটি শুনিলে। শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ লাকী আলীৰ কণ্ঠৰ এটি গীত।

গীত আৰু গজলৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন, অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো সুৰৰ কৰণী। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া মেৰী খাতুনৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে সুৰৰ কৰণি অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ চাৰু বৰদলৈৰ কণ্ঠৰ এটি গীত।

কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয়, গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। আমাৰ ফোন নম্বৰ দুটি হৈছে 03612662325 আৰু 9435405223। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 03612662325 আৰু 9435405223। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। কাইলৈ দিনৰ 12:30 বজাত আইডৰ বুলনি অনুষ্ঠানত। শ্ৰোতাসকলে সুৰৰ কৰণী অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া মমতা বৰুৱাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে ইমান পৰে সুৰৰ কৰণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনিছে ভৱেশ ভূঞাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি গীত।

শ্ৰোতাসকলে ইমান পৰে ভৱেশ ভূঞাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে ভৱেশ ভূঞা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো বেলা চৌধুৰীৰ কণ্ঠৰ খায়াল ৰাগ সুধ সাৰংগ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে বেলা চৌধুৰীৰ কণ্ঠৰ খায়াল শুনিলে, ৰাগ আছিল সুধ সাৰং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 1:40 বাতৰি শুনিবলৈ পাব।
1: লোকসভাত আজি লোক পৰীক্ষা অসত উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। উচ্চতম ন্যায়ালয়ে নীটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিবাদী শিক্ষাৰ্থীৰ বিৰুদ্ধে আৰক্ষীক অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। লোকসভাত আজি লোক পৰীক্ষা অসত উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসত উপায় প্ৰতিৰোধ আইন 2024 সংশোধনী ঘটাবলৈ বিচৰা হৈছে। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত আজি দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী ৰাজহুৱা অজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। বিধেয়কখন উত্থাপন কৰাৰ সময়তে বিৰোধী পক্ষ

0: ফাদিল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্টট্ৰেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। ইয়াৰ পূৰ্বে নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগোত অনুষ্ঠিত 23 সংখ্যক কমনৱেলথ গেমছত পদক জয় কৰা ভাৰতৰ তাৰকা ভাৰোত্তোলক মীৰাবাই চানু, সনম্বম ঋষিকান্ত সিং, ৰাজা মুথুপাণ্ডি আৰু পেৰাশক্তি ভাৰোত্তোলক ঝণ্ডু কুমাৰক শুভেচ্ছা জনায়। শ্ৰীবিৰলাই লগতে এই ঐতিহাসিক সফলতাৰ বাবে প্ৰশিক্ষক তথা ভাৰতীয় দলক শুভেচ্ছা জনাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
1: ভাৰত কি সুশ্ৰী মীৰাবাই চানুনে ৱেট লিফটিং কি 48 কিলোগ্ৰাম বৰ্গ কি প্ৰতিযোগিতামে স্বৰ্ণ পদক জিতা হে। ইস প্ৰতিযোগিতামে শ্ৰী ঋষিকান্ত সিং চনম বম তথা শ্ৰী ৰাজা মুথু পাণ্ডিনে উৎকৃষ্ট প্ৰদৰ্শন কৰোতে হুৱে ৰজত পদক জিতা হে। মই সদন কি ওৰ চে জিতনে ৱালে সবি খিলাড়িয়ো কো ইস ঐতিহাসিক উপলব্ধি পৰ হাৰ্দিক বধাই তথা ভৱিষ্য কে লিয়ে শুভকামনায়ে দেতা হুঁ।
0: ৰাজ্যসভাতো আজি একেই পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীয়ে কেইবাটাও বিষয় উত্থাপন কৰে। ৰসায়ন আৰু সাৰ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে সম্পৰ্কিত বিভাগৰ প্ৰতিবেদন সদনত উত্থাপন কৰা হয়। ইয়াৰ পাছত সভাপতি চি পি ৰাধাকৃষ্ণনে বিৰোধী নেতা মল্লিকাৰ্জুন খাৰ্গেক তেওঁৰ বিষয়টো উত্থাপন কৰিবলৈ অনুমতি দিয়ে। শ্ৰীখাৰ্গেই সংবিধানৰ 267 অধিনিয়মৰ অধীনত ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাৰ্যকলাপৰ বিষয়ত আলোচনাৰ বাবে দাবী জনাইছিল। পাছত হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। পৰৱৰ্তী সময়ত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছত একেই পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভাপতিয়ে পুনৰ বিয়লি 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। উচ্চতম ন্যায়ালয়ে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ক লৈ প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষী বাহিনীক অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা সন্দৰ্ভত দাখিল হোৱা এখন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মোহনাৰ বিচাৰপীঠে এখন পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। এই প্ৰতিবাদৰ সময়ত আক্ৰমণৰ বলি হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকে দাখিল কৰা আন এখন আবেদনৰ লগতে কেইবাখনো আবেদনৰ বিচাৰপীঠখনে শুনানি গ্ৰহণ কৰিব। ইপিনে শান্তিপূৰ্ণ আৰু বৈধ প্ৰতিবাদৰ অধিকাৰ সাংবিধানিকভাৱে সুৰক্ষিত বুলি মুখ্য ন্যায়াধীশ সূৰ্যকান্তে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ হৈ আদালতত চলিচিটৰ জেনেৰেল তুষাৰ মেহতা শুনানিৰ সময়ত উপস্থিত থাকিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 9খন জিলাৰ 24টা ৰাজহচক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুয়োগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহচক্ৰৰ 1,040 বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰ প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ

বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনাই নাগালেণ্ডৰ বিভিন্ন অংশত আবদ্ধ হৈ পৰা লোকসকলৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যখনত শেহতীয়াকৈ প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিভিন্ন ঠাইৰ বাটপথসমূহেৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। বায়ুসেনাৰ হেলিকপ্টাৰে লংলেং জিলাৰ নামচাঙৰ পৰা মুঠ 42 লোকক উদ্ধাৰ কৰিছে। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীক তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ বিকাশত যুগান্তকাৰী অৱদান আগবঢ়োৱা ডঃ কালামক ভাৰতৰ মিছাইল মেন হিচাপে জনা যায়। 2015 এই দিনটোতে মহান বিজ্ঞানীগৰাকীৰ মৃত্যু হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহমন্ত্ৰীগৰাকীয়ে ডঃ APJ আব্দুল কালামক ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ ক্ষেত্ৰখনৰ স্থপতি বুলি অভিহিত কৰি কয় যে বিজ্ঞানৰ ক্ষেত্ৰখনত ডঃ কালামৰ দক্ষতাই ভাৰতক দুৰ্জয় শক্তি হিচাপে গঢ়ি উঠাৰ পথ প্ৰশস্ত কৰিছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাইছে। এটা বাৰ্তাত তেওঁ কয় যে ডঃ কালাম এখন উন্নত, আত্মনিৰ্ভৰশীল আৰু শক্তিশালী ভাৰতৰ দূৰদৰ্শী সপোন দেখা ব্যক্তি আছিল। খেলৰ বাতৰি। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 শাখাত মুঠ 190 ভাৰোত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 ভাৰোত্তোলকগৰাকীয়ে স্নেচত 85 আৰু ক্লিন এণ্ড জাৰ্কত 105 ভাৰ তুলি নতুন অভিলেখ কৰিবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জনাইছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। উচ্চতম ন্যায়ালয়ে নীটৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰতিবাদী শিক্ষাৰ্থীৰ বিৰুদ্ধে আৰক্ষীক অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ APJ আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে জয়মতী ৰয়ৰ কণ্ঠত।

0: অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 3 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নগাঁও জিলাৰ 24টা ৰাজহ চক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4খন গেটেৰে 2,00,000 ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4টা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ্বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে। বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। বৈঠকৰ অন্তত দলটোৱে চান্তক, বিহুবৰ, নাজিৰা, বেতবাৰী, চাৰিং, জাজি আৰু আমগুৰিকে ধৰি কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি বানপানীৰ ফলত জিলাখনৰ 385খন গাঁও আৰু 4,00,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এই বানত 31 লোকৰ মৃত্যু হোৱাৰ লগতে 3গৰাকী এতিয়াও নিখোজ হৈ আছে। পশুপালন খণ্ডতো বানৰ প্ৰভাৱ পৰিছে। অৱশ্যে অঞ্চলবোৰত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে যদিও জিলা প্ৰশাসনে দীৰ্ঘম্যাদী পুনৰ্বাসন কাৰ্যত অধিক গুৰুত্ব দিছে। শিৱসাগৰ জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত এগৰাকী গাঁও প্ৰধানক জিলা প্ৰশাসনে সাময়িকভাৱে বৰ্খাস্ত কৰিছে। জানিব পৰা মতে তৃণমূল পৰ্যায়ত বান সাহায্য বিতৰণ, উদ্ধাৰ অভিযান, ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু বান প্ৰভাৱিত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। কিন্তু গাঁও প্ৰধানজনৰ বিষয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা, কৰ্তব্যত অনুপস্থিত থকা, যোগাযোগবিহীন হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত কোনো সঁহাৰি নিদিয়াৰ অভিযোগত গাঁও প্ৰধানগৰাকীক সাময়িকভাৱে কৰ্তব্যৰ পৰা বৰ্খাস্ত কৰা হৈছে। এই অভিযোগৰ ভিত্তিত শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ আলিচিগা, আজাৰগুৰি, বনমা কৈবৰ্ত আৰু বলোমা মিলিগাঁৱৰ গাঁও প্ৰধান খেৰুজা য়েন আৰু শিৱসাগৰ জিলাৰ আয়ুক্তৰ নিৰ্দেশত গাঁও প্ৰধানজনক সাময়িকভাৱে কৰ্তব্যৰ পৰা আঁতৰাই ৰখা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ হালমাৰা মানকাছৰ জিলাতো 2027 লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ হৈছে। লোকপিয়লৰ কামৰ বাবে জিলাখনত নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি হাতশিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। জিলাখনৰ মুখ্য প্ৰশিক্ষক ৰাফিউল আনম আহমেদে এই প্ৰশিক্ষণ কাৰ্যসূচী অহা 8 আগষ্টলৈকে অব্যাহত থাকিব বুলি উল্লেখ কৰে। দক্ষিণ হালমাৰা ৰাজচক্ৰ এলেকাটো 30 জুলাইৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। লোকপিয়লৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য দেশৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ। এই তথ্যৰ জৰিয়তে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ জনসংখ্যা আৰু

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে এয়া সংগীতা কাকতিৰ কণ্ঠৰীতি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ সংগীতা কাকতি আৰু দিলীপ দাসৰ কণ্ঠৰ গীত।

ইমান পৰে নেপালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিবেদন কৰিছো কাৰ্বি অনুষ্ঠান।

0: উচ্চতম ন্যায়ালয়ে নীটৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ক লৈ প্ৰতিবাদ কৰা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষী বাহিনীক অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা সন্দৰ্ভত দাখিল হোৱা এখন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। দেশে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ মৃত্যুবাৰ্ষিকীত তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। কাছাৰৰ উদ্ধাৰ বন্দৰ পানগ্ৰামৰ হ্ৰদ নিৰ্মাণ কাৰখানাত সংঘটিত বিস্ফোৰণৰ ঘটনাত আৰক্ষীয়ে কাৰখানাটোৰ পৰিচালক আমিৰ চান জাহাংগীৰকে ধৰি মুঠ 5 লোকক আটক কৰিছে আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।
1: চেজৰ নাংকক লাপেন লেলে আপ্ৰাং আহুত পেনকে আৰ্নি আৰ্বিটা চাৰ্চি নাংকক আনপাৰ্টা লুটিছো আৰেৰি বাপলুম নন্থে হেহুই দাম্বামাহুত একে বৰ্ডুন আলাম লাকে চিংক্ৰিং পি কাংচাম আহুত লোটে আৰ এ আমু নাংকে ক্লু দুন দপ দপ ইংফাত নাংকে বন কে কৰ দুনকে চেপা জগজে জগজে আৰু নাতেং পেন থান বাং ৰাংকে তা লু থান দাম্বম লাচি আচিক্লু জন তিনটা টাংকা মাহাতা ডিপাৰ্টমেণ্ট পেণ্টা লং দুনবম ৰংমান পি আৰং আলামুকে মৌ আপ্ৰাংটা কেথান মাছাপ পাজিৰিমি চি পাচিনি ল ৰংচপি পেনকে হেলোৱিং লাং মুলুক দা অং ই বন্তা হা ইংলং বিৰিক হা ইংলং আৰু পাক হা কিলিং আলংৰি আ অসমাৰ লাপেন লা ৰংমান পি আংলং পেন আ অসমাৰ পাংৰুম চি বাংচু হাই স্কুল আলং লু চাৰ্লি লংবম তা আপৰ নং লেবম পেন আথান বাং তা আহুত পেন দাম আহুত পেনকে দাম দে পাংচেংল পেজো পেন চাম প্ৰিকিমি আৰ্তুৰাফান পাবিন পাংচেংল আথেমা আলংলি ইনুত লু থান বাং পূজা দি পাৰ্চিক চে চি লুটি কেং টিং আনাত কিং কাম চেজৰ দুন পাংচেংল লাহেলো হালাপু আ অসমাৰ আতুমতা মাষ্টৰ বাং বাং বাংৱে ৱে পু চিনি চি লু কাচাৰলি আহেম নংকে দুন পাংক্ৰে ৱে বা দককলো লাপেন বাংচো আজক চি অসমাৰ আতুমতা কাচাৰলি ঠেকবেক নংজি আচন্তা ঠেক ঠেদেতলো মাতে অসমাৰ আতুমতা কাপোৰ হি ঠেক ঠে কিমলাখা ঠেক ঠে কেটক কাংঠিৰ ঠে হেহুই দককলো আনপাৰ তাথান বাং ৰাংকি লো কেথান দাম দে পিন পুটা অসমাৰ আপি আপু আতুম মাতে এছ এম চি আতুমতা চিনি বন্তা আজাহাক আবাং ফু লাপেন মেকাৰ আতুমকে থান বাং পেন হৰ এজয় জয়নী জোনৰাপ লংপেট আজয়নে লু থান ঠেদেত পুচিতা দুজয় জয় চি লু চাৰ্লি আহিন মেচেন নাংজি পুকে কেজাদি চেপাচুং দুন ইংটুং টেদেল পুথত লান কাহে লু আদিম আনকে এছ আই আতুমতা লু কাচাৰলি আহেম কেলাংজি আফানকে বাংবেলু পুচি কামাথা আংঠিন চেপাঠে বমলো মাতে এছ আই আতুমলে লান ইংলং আজুলে নাটচি বাং উঞ্জিমা পু আছেং চি জাদি ৰংল লাপুচন কামাথা আজকচি থান বাং ৰাংকি আকাই ক্লোলিন আলুটি কাংটিং আজচি কেংকাম চেজৰ বমলো লাহেলো চাম্প্ৰি আতুৰ আফানকে চিট্টিবিন থিপ পানুং থিপ আজৈনে আৰ্নি আৰ্নিতা হৰ ডুমা আনপাৰ্টা হা দাম্প্ৰু থেংপিয়াৰুম হেমচোৱাৰলো টিকিট কেপাঠু আনাত পাঠে ৰং লাচি থান বাংকে অসমাৰ আফান লো কেথান দামজি আফান কেমাথা মেক কেদজি কালিচি হৰ কেজুন টিকিট কেপাঠু লংজি আনাতচি কাম আথা মেক দৰংল ইনুত বাংহিনী বিদি লাংনো কেপাৰ্টিং আজিৰ পু আতুমকে লা ৰাংকে পেন কচনচি টাংকা কাংচিপ দুন ঠেকজিমা পুচি চেপেং চেপেং বন্তা আলাংলিকে থাংটা মুঠি পাৰ্চিক চে চি আহক কেমেচেন আজিৰ পু আচনচি চিটিন থিপল আৰ্নিচি হৰ জোনবম টিকিট পাঠু বম আহুত কাংৰি অং হেম কাচেৱাং আহুত মুলুককে অং আহি থি আলং ক্ৰেপথৰ আমাত আজিৰ পু আতুমকে মাই হৰকে জোন আপ এ তা চো আমাস্তৰ পুচি ইংনেক দুন চয়চয়ল আবাদু আকেং আংতুৰ মালম বিতুচু পাংৱাই প্ৰেল হিঠি কুলাত কেৱাং আতুমকে ঠেকলক লক পেন মাই আলাংলিতা পু আঞ্চত লাংমা হা আনুত পেনকে কাচংবীৰ আমনিত আপাকচি কেটিনথু বন্তা লাগে ৰাংকে আকিং কাম কাচে জ্বৰ কেচকচি আলুটি আলামো লাচে আলাংলি লং অসমাৰ আতুমলু চাৰ্লি দুনতে ক আন আলি লংজি মুঠি ইগথা আৰ্নিচি চাব ইনস্পেক্টৰ অফ স্কুল ৰংমানপি আই স্কুল লাংদামজি আফান মাংচি দামলো

来速速的扣，速跟灯来速。

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা।

0: কেও নিজ নিজ পৰ্যায়ত বান সাহায্য আগবঢ়োৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযোগ্য যে গৌৰীসাগৰ দিখৌমুখ শাখাই বানত ক্ষতিগ্ৰস্ত খেতিয়কসকলৰ সহায়ৰ বাবে 4.5 বিঘা মাটিত ধানৰ কঠীয়া উৎপাদন কৰি পুনৰ ৰোপণৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰা এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোচবিহাৰ মধুপুৰ সত্ৰক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কালি লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত গ্ৰহণ কৰা পদক্ষেপক মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আদৰণি জনাইছে। সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত অসমৰ ঐতিহ্যমণ্ডিত স্থানসমূহ বৰ্ণাঢ্য ৰূপত সজাই তোলাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে। এই উদ্দেশ্যে মধুপুৰ সত্ৰখনক চলিত বিত্তীয় বৰ্ষত ধাৰ্য কৰা ধনৰাশিৰ জৰিয়তে বটদ্ৰৱা সত্ৰৰ নিচিনাকৈ সজাই তোলা হ'ব। এই ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাই অসমৰ জাতীয় আৰু আধ্যাত্মিক জীৱনক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি দিছপুৰৰ জনতা ভৱনত আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োটা বিভাগৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ সবিশেষ পৰ্যালোচনা কৰাৰ লগতে এই সংক্ৰান্তত সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। বৈঠকত আবকাৰী বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিট্টাল, সচিব নীৰা দৌলাগফু, আয়ুক্ত জিতু দলেৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সঞ্চালিকা শুভলক্ষ্মী ডেকা আৰু পৰামৰ্শদাতা দশৰথ ডেকাও এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে কুমাৰ শিল্পৰ বাবে ৰাজ্যৰ মুঠ 1900 জন শিল্পী পঞ্জীয়নভুক্ত হৈছে। ইয়াৰে 1041 গৰাকী কুমাৰ শিল্পীয়ে প্ৰয়োজনীয় সা সঁজুলি লাভ কৰিছে আৰু 93 গৰাকীলৈ মুঠ 74,94,000 টকাৰ ঋণ আগবঢ়োৱা হৈছে। বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী বিমল বৰাই সদনত আজি এক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। পঞ্জীয়নভুক্ত শিল্পীসকলৰ ভিতৰত 1131 গৰাকীয়ে প্ৰশিক্ষণ লাভ কৰিছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ জৰিয়তে উপযুক্ত থলুৱা পঞ্জীয়নভুক্ত হস্তশিল্প সমবায় সমিতিসমূহক কৰ্মশালা নিৰ্মাণৰ বাবে আৰু প্ৰয়োজনীয় সঁজুলিৰ বাবে সাহায্য আগবঢ়োৱা হয়। কুমাৰ বা মৃৎশিল্পকে ধৰি আন আন হস্তশিল্প যেনে বাঁহ বেতৰ কাম, শীতল পাতা, জাপি শিল্প, তাঁতশাল, কাঁহ পিতল শিল্প আদিৰ লগত জড়িত হস্তশিল্পী কাৰিকৰসকলৰ জীৱিকাৰ উন্নয়ন সাধনেই এই আঁচনিৰ উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে পৰম্পৰাগত হস্তশিল্পী কাৰিকৰসকলক চিনাক্ত কৰি পৰিচয় পত্ৰৰ লগতে বিনামূলীয়াকৈ প্ৰশিক্ষণ আৰু সা সঁজুলি যোগান ধৰা হয় বুলি তেওঁ উল্লেখ কৰে। তাৰোপৰি প্ৰয়োজন অনুসৰি শিল্পীসকলক বেংকৰ জৰিয়তে ৰেহাই সুতত 1,00,000 টকা পৰ্যন্ত ঋণৰ ব্যৱস্থা আছে বুলি তেওঁ প্ৰকাশ কৰে। বিগত 2025-26 বৰ্ষত চালকালয় হস্ততাঁত আৰু বস্ত্ৰশিল্প অসমৰ দ্বাৰা কুমাৰ শিল্পীসকলৰ উন্নয়নৰ বাবে কুমাৰ সশক্তিকৰণ যোজনা নামেৰে এখন আঁচনি ৰূপায়ণ কৰা হৈছে বুলিও তেওঁ কয়। তদুপৰি অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ দ্বাৰা যোৱা 2021-2022 বৰ্ষত মুঠ 45 জন লোকক মৃৎশিল্প প্ৰশিক্ষণ দিয়া হৈছে বুলি সদনত তেওঁ উল্লেখ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাছৰ জিলাতো 2027 চনৰ লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ হৈছে। লোকপিয়লৰ কামৰ বাবে জিলাখনত নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি হাত শিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। জিলাখনৰ মুখ্য প্ৰশিক্ষক ৰাফিউল আলম আহমেদে এই প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত এইদৰে কয়।
1: দক্ষিণ হালমাৰা মানকাছৰ জিলাত চেঞ্চাছ হবলৈ গৈ আছে। এই লোকপিয়ল 2027 গোটেই দেশৰ লগতে ভাৰতবৰ্ষৰ এই চেঞ্চাছ দক্ষিণ হালমাৰা মানকাছৰ জিলাতো হবলৈ গৈ আছে আৰু তাৰে প্ৰস্তুতি হিচাপে চেঞ্চাছৰ লগত যিখিনি ৰিলেটেড কৰ্মচাৰীক আমি নিযুক্ত কৰিছো, ইনুমাৰেটৰ আৰু চুপাৰভাইজাৰ, তেখেতসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী 27 জুলাইৰ পৰা হাতশিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়ত আৰম্ভ হৈছে আৰু দক্ষিণ হালমাৰা চাৰ্কেল পাৰ্টতো আমাৰ 30 জুলাইৰ পৰা ষ্টাৰ্ট হব। এই প্ৰশিক্ষণ 8 আগষ্টলৈকে চলিব। আমাৰ প্ৰতিটো বেটছত মেক্সিমাম 50 ট্ৰেইনি থাকিব, চুপাৰভাইজাৰ আৰু ইনুমাৰেটৰ, আৰু প্ৰতিটো বেটছত আমাৰ 2 জনকৈ ফিল্ড ট্ৰেইনাৰ দিয়া হৈছে। তেখেতসকলে এই প্ৰশিক্ষণৰ 3 দিনীয়া কাৰ্যসূচী আগবঢ়াই লৈ যাব।
0: উল্লেখযোগ্য যে অহা 8 আগষ্টত এই প্ৰশিক্ষণ কাৰ্যসূচী অন্ত পৰিব। দক্ষিণ শালমৰাৰ ৰাজচক্ৰ এলেকাতো অহা 30 জুলাইৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। প্ৰতিটো দলত সৰ্বাধিক 50 জনকৈ

0: শিক্ষার্থীক দুজনকৈ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ জৰিয়তে গণনাকাৰী আৰু তত্বাৱধায়কসকলক লোকপিয়লৰ তথ্য সঠিকভাৱে সংগ্ৰহ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। লোকপিয়লৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য দেশৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ। কাছাৰৰ উধাৰবন্দৰ পানগ্ৰামৰ হ্ৰদ নিৰ্মাণ কাৰখানাত সংঘটিত বিস্ফোৰণৰ ঘটনাত আৰক্ষীয়ে কাৰখানাটোৰ পৰিচালক আমিৰ চান্দ জাহাংগীৰকে ধৰি মুঠ পাঁচজন লোকক আটক কৰিছে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি আনুষ্ঠানিক তদন্ত আৰম্ভ হোৱা বুলি আমাৰ কাছাৰৰ সংবাদদাতাক জনাইছে।
1: আমি এতিয়ালৈকে পাঁচজন লোকক আটক কৰিছোঁ আৰু তেখেতসকলক বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপোনালোক জনাই দিওঁ যে আমি ইতিমধ্যে এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ আৰু এই কেছতেই পাঁচজন লোকক আমি আটক কৰিছোঁ আৰু তদন্তৰ কালত যেতিয়া এফ এছ এল টীম ইয়াত আহিব, এফ এছ এল টীমে ভিজিট কৰিব আৰু সকলোবিলাক বিভাগীয় কৰ্মীকো আমি সোধপোছ কৰিব লাগিব। ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট আছে, ছেফটি নৰ্মছ ফ'ল' হৈছে নাই, কৰাৰ পিছত আমি কাক কাক ইনভল্ভ হওঁ আমি সকলোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ম।
0: ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ গুৱাহাটী ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ এটা দল জিলাখনলৈ ৰাওনা হ'ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাৰ সংবাদমেল। কোচবিহাৰৰ মধুপুৰ সত্ৰক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ জনতা ভৱনত বৈঠক আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাত লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া ছয় বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জুলি দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ধীৰাজ বৈশ্য আৰু ফটিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই হেমন্ত চাবুকধাৰা। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ গঞা শ্ৰোতাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ চিপাঝাৰ গৰুখুটি অঞ্চলৰ পশ্চিম হাতীমৰীয়া গাঁৱৰ প্ৰগতিশীল কৃষক ভাস্কৰ কুমাৰ নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে সহস্ৰাব্দী দত্তই। ডাঙৰীয়া, আপোনাক নমস্কাৰ জনাইছোঁ আৰু আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
4: আপোনালোকক নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী ভাস্কৰ কুমাৰ নাথ, মই পশ্চিম হাতীমৰীয়াৰ নিবাসী সদস্য। এতিয়া বৰ্তমান আমাৰ প্ৰধান কাম হৈছে কৃষিয়ে। আমি কৃষি মানে খেতি পথাৰ কৰিয়ে সকলো তাৰমানে ল'ৰা ছোৱালীৰ পৰা ঘৰৰ সকলো সমস্যা দূৰ কৰি আছোঁ।
3: আপোনাৰ গাঁৱৰ বেছিভাগ মানুহে কৃষিজীৱী মানুহ নাজানো?
4: যিমানখিনি মানুহ আছোঁ আমি কৃষিয়ে, কৃষিত ব্যস্ত হৈ থাকোঁ। আমাৰ মানে ৰাতিপুৱা শুই উঠাৰ পৰা আমি গধূলিলৈ আমি কৃষিতে ব্যস্ত হৈ থাকোঁ বুলি ক'ব লাগিব। মাজতে আমি এই বজাৰলৈ যাওঁ, কৃষি এই লাও চিকা এইবিলাক ফল পাচলি লৈ যাই বিক্ৰী কৰোঁ।
3: কি কি ধৰণৰ খেতি কৰে আপুনি?
4: এতিয়া বৰ্তমান মই 12 বিঘা বড়ো খেতি আছে। তাৰপিছত চিকা এক কঠান মাটি আছে, ভোল আছে, নেচেৰা আছে, তাৰপিছত এই ভেন্দি আছে আৰু ফিচাৰীত মাছ আছে, সেইবিলাকতো ব্যস্ত। হাঁহগৰা 50জনীমান আছে, ছাগলী 25টামান আছে, গৰু মোৰ এতিয়া 3জনী খিৰতী গাই আছে আৰু 2জনী গাভিন হৈ আছে।
3: বেছিকৈ আপুনি ব্যৱসায় ভিত্তিক কৰি আছে?
4: মই ব্যৱসায় ভিত্তিক কৰি আছোঁ। আমি বড়ো ধানটো এইটো তাৰমানে আৰু আমি বেলেগত হাজিৰা কৰিব যোৱা নাই, ইয়াতে আমি মানে ব্যৱসায় ভিত্তিত আমি ইয়াৰে হেৰিটো আমি ইয়াতে উৎপাদন কৰি আছোঁ।
3: ব্যৱসায় ভিত্তিত কৰোঁতে তাত বিজ্ঞানসন্মত, নিশ্চয় বিজ্ঞানসন্মত পদ্ধতি
4: কৰি আছোঁ,
3: ব্যৱহাৰ কৰিছোঁ। সেই ক্ষেত্ৰত প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছে?
4: এনে প্ৰশিক্ষণ লৈছোঁ, কিন্তু আমাৰ ইয়াতে এই গাঁও চাবক আহে, তেওঁলোকৰ লগতো আমি দিহা পৰামৰ্শ লওঁ। আমাৰ ওচৰতে বীজ ভাণ্ডাৰ আছে, তেওঁলোকৰ তাব লওঁ আমি প্ৰডাক্টবিলাক লৈ পেলাই সেই হিচাপত খেতি কৰি আছোঁ। আৰু আজি প্ৰায় 25 বছৰ হ'ল খেতি কৰি আছোঁ, আমাৰ প্ৰায় অভিজ্ঞতা পাই হৈছে। হয়, আমি নিজে নিজে মানে সেই অভিজ্ঞতাৰে খেতি কৰি আছোঁ, কোনটিয়া কি খেতি কৰিব লাগে, কেতিয়া কি দিব লাগে, গোটেইখিনি পাই আমাৰ অভিজ্ঞতা আহিছে।
3: যিহেতু যথেষ্ট অভিজ্ঞ খেতিয়ক, আপোনাৰ সৈতে আপোনাৰ যিখন কৃষি পাম তাত আপুনি আৰু মানুহ নিয়োগ কৰিছে?
4: হয়, মই

0: কৰিছোঁ মোৰ লগত এতিয়া বৰ্তমান 10-12জনমান খেতিয়কক মই লগত লৈ তেওঁলোকক মই ভগাই ভগাই দিছোঁ। মোৰতো মোৰ ঘৰৰ পৰাই মই তেওঁলোক পানী দুনি গোটেইখিনি সুবিধা মই কাৰেণ্টৰ মটৰেদি ঠিক কৰি লৈছোঁ।
1: তেওঁলোক ক'ৰ মানুহ? নিজৰ গাঁৱৰে?
0: আমাৰ ইয়াৰ গাঁৱৰে মানুহ,
1: নিজৰ গাঁৱৰ মানুহ। আপুনি নিজেও খেতি কৰিছে আৰু
0: তেওঁলোককো মই মানে খেতি কৰিব দিয়া দিছোঁ। ময়ে কঠীয়া পৰা আনি দিছোঁ গোটেইখিনি মই, তাৰ বিনিময়ত তেওঁলোকে মোক মূল্য দিব। মই এতিয়া যিটো বৰিঙৰ খৰচ, লাইনৰ যিটো বিল হয় তেওঁলোকে দিব, তাৰ ধান মাটিৰ এটা মূল্য দিব, আৰু তেওঁলোকৰ যিটো বেছি হেৰি হ'ব তেওঁলোকৰ ঘৰৰ পৰিয়াল চলিল, আমিও ময়ো এটা পালোঁ, এনেকুৱাকৈ চলি আছোঁ।
1: সাৰ কেনেধৰণৰ ব্যৱহাৰ কৰে? ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে?
0: ৰাসায়নিক আৰু আমাৰ এতিয়া গৰু ছাগলৰ গোটেইখিনি গোবৰ আছে, পচন সাৰ। আমি প্ৰথম এইবাৰ আমি বিঘাই প্ৰতি 25 কেজি DRP, ইউৰিয়া 10 কেজি আৰু পটাছ 5 কেজিকৈ দিছোঁ প্ৰথম, আৰু দানা দিছোঁ বিপুল দানা।
1: যিটো কঠীয়া আনো বুলি কৈছে, সেই কঠীয়াখিনি ক'ৰ পৰা আনে?
0: কঠীয়াটো আমি বীজভাণ্ডাৰৰ পৰা আনো। এতিয়া বৰ্তমান বড়ো খেতিৰ 1 বিঘাত 1 কেজি কঠীয়া লাগে, বীজ লাগে। 1 কেজি বীজৰ দাম এতিয়া আমি, মই দাবাংটো আনিছিলোঁ, আমি 500 আনিছোঁ 1 কেজি ধানত। মই এতিয়া 12 কেজি ধান আনিছিলোঁ দাবাং, মই গোটেইখিনি দাবাঙে কৰিছোঁ। যোৱা বছৰ মই দাবাঙৰ মই উৎপাদনটো ভাল পাইছোঁ, 27 মোনমানকৈ পাইছোঁ। এইবাৰ অলপ প্ৰডাকশ্যনটো কমব, তাৰমানে এই বৰষুণৰ সেই সত্তো বেছি হৈছে। বৰষুণৰ যিটো তাৰমানে আমাৰ এই বড়ো খেতিত বড়ো পানীৰ হেৰিটো উৎপাদন, পানী বেছি হ'লে খেতিটো অলপ হেৰি হয়, নৰম হয়। সেইকাৰণে এইবাৰ অলপ প্ৰডাকশ্যনটো কমব, আৰু অলপ বেমাৰ ব্যাধিটো অলপ বেছি হৈছে এইবাৰ, মজা কটা পোকটো বেছি হৈছে।
1: বৰষুণৰ ওপৰত বেছি নিৰ্ভৰশীল, তাৰ উপৰি আৰু জলসিঞ্চনৰ ব্যৱস্থা আপুনি কৰিছে?
0: হয়, মই নিজে কৰিছোঁ, জলসিঞ্চনৰ ব্যৱস্থা আছে।
1: আৰু যিটো আপুনি পোক হোৱাৰ কথা কৈছে, তাৰমানে সেই যিটো বেমাৰ লাগে তাৰ উপায় কি?
0: এইটো আমি বীজ ভাণ্ডাৰৰ পৰা গৈ ক'লোঁ, কোৱাৰ লগে লগে তেওঁলোকে আমাক ঔষধ দিছে, ঔষধ দি আমি স্প্ৰে' কৰিছোঁ, আৰু আপুনি স্প্ৰে' নকৰি আৰু এটা পাউডাৰ দিছে তেওঁলোকক, আমি সাৰৰ লগত মিহলাই মাৰিছোঁ।
1: এইটোৱে কাম দিছে?
0: হয়, কাম দিছে।
1: এনেধৰণৰ প্ৰত্যাহ্বান আগতেও নিশ্চয় হৈছে?
0: হয় হৈছে, এইটো এনেকুৱাকৈ পাই থাকোঁ, কিন্তু এইবাৰ বেছি হৈছে, আগতটোত অলপ কম আছিল, এইবাৰ অলপ বেছি হৈছে। এইবাৰ অলপ আমাৰ এইখন পথাৰত খেতিটো অলপ পৰিমাণটো কম হৈছে, আৰু কাৰণে ইয়াতে বাহৰ মাটিও তাৰমানে খেতিয়ক নহ'লে।
1: আৰু ধানৰ উপৰি আপুনি আৰু কি খেতি কৰে?
0: মই এতিয়া এতিয়া বড়ো ধানটো কাটি উঠি মই শালি ধানটো লগাম, শালি তাৰ লগতে এতিয়া মই ৰবি শস্যৰো এতিয়া চিকা কৰিছোঁ, ফল কৰিছোঁ, নেচেৰা কৰিছোঁ, ভেন্দি আছে, তিয়ঁহৰ আছে। এতিয়া বৰ্তমান মই এই কৰা 25 জোপামান মোৰ নেমু টেঙা আছে, এতিয়া মই নেমু টেঙা বিক্ৰী কৰোঁ। জলকীয়া আছে 1 কঠামান মাটিত, এইখিনি
1: বিক্ৰী যে কৰে সামগ্ৰীখিনি বজাৰখন আপুনি ওচৰতে?
0: আমাৰ ওচৰত মানে আমাৰ পৰা 6 কিলোমিটাৰ ঘোঁৰাবান্ধা চকত, আমাৰ ঘোঁৰাবান্ধা ৰাতিপুৱা বজাৰখন বঢ়িয়া হয়, তাৰমানে আমাৰ লোকেল বস্তু লাগে তাতে, তাৰপৰা আমি মানে তালৈ লৈ গ'লে পায়। এতিয়া বৰ্তমান চিকা আমি 50 টকাকৈ বিক্ৰী কৰি আছোঁ, ফল 30 টকা, নেচেৰা কিলো 50 টকা।
1: আপুনি নিজে লৈ যাওঁ?
0: মই নিজে লৈ যাওঁ, আমি 1 ঘণ্টা মানে যাওঁ এই ঘৰৰ ওচৰৰ কামবিলাক কৰি, আমাৰ পৰিয়াল থাকে, পৰিয়ালতে বাকী কাম কৰি আকৌ আহি পেলাই খেতিতে ব্যস্ত হৈ থাকোঁ।
1: খেতিৰ ক্ষেত্ৰত যিসমূহ প্ৰত্যাহ্বান আহে সেইসমূহৰ আপোনালোকে কৃষি বিষয়াৰ লগত আলোচনা কৰেনে?
0: কৰোঁ, আলোচনা কৰোঁ, তেওঁ তেওঁলোকে উপদেশ দিয়ে এইটো কৰিব সেইটো কৰিব, কিন্তু তেওঁলোকৰ আমি এটা মানে অফিচৰ পৰা যিখিনি তাৰমানে আমাক কৃষকৰ সুবিধা পাবলৈ সেইখিনি নাপাওঁ। আপুনি যদি এতিয়া আমি মজা কটা ঔষধটোকে বিচাৰি যাওঁ, তেওঁলোকে একবাৰ ক'ব আজি দিও নাই, অমুক নাই, তমুক নাই, সেইটো সলনি আমি আজিকালি নিজে তাৰমানে বীজ ভাণ্ডাৰৰ পৰা কিনি আনো। তেওঁলোকৰ পৰা মানে আমি বস্তুটো সিমান হয় হেৰিটো নাপাওঁ ভালকৈ। তেওঁলোকে আমাক মানে এইটো বোলে আমি এজন খেতিয়ক, যি খেতিয়ক এনেকৈ ভালকৈ কি উপদেশ দিব লাগে দিলেহে আমি ভালকৈ উপনীত হ'ম, কিন্তু তেওঁলোকৰ সেইটো নাই, তেওঁলোকক বিচাৰি গ'লে নাপাওঁ। আমি এনেকৈ আমি বহুত প্ৰত্যাহ্বানো পাইছোঁ।
1: চৰকাৰী আঁচনি কিবা সুবিধা লাভ কৰিছে?
0: চৰকাৰী আঁচনি মানে এতিয়া বৰ্তমান চৰকাৰী বেলেগকৈ আঁচনি নাই, আমাৰ প্ৰথম মানে যিটো প্ৰথম আমাৰ বৰিং সেই বস্তুটো আমাক চৰকাৰে দিছিল, সেই বস্তুটোৰ পৰা আমি বাৰু উপকৃত হৈছোঁ, আৰু এতিয়া বৰ্তমান কৃষকৰ পইচাটো পাই থাকোঁ।
1: তাৰোপৰি আপুনি মীন পালনৰ সৈতে?
0: মোৰ মীন পালন, মোৰ এতিয়া বৰ্তমান ফিচাৰী পানী থকা জেগাখিনি হ'ল 2 বিঘামান আছে, পাৰেৰি গড়ামত 3 বিঘামান। মোৰ পাহাৰকেইটাত মই ৰবি শস্য খেতি কৰোঁ, তাতে জলকীয়া নেমু আছে মই এইখন, আৰু তাৰ লগতে মোৰ 150 জনীমান হাঁহ আছে। এতিয়া বৰ্তমান মোৰ পুখুৰীতে হাঁহকেইজনী থাকে, তাতে হাঁহকো খাদ্য দিলোঁ, মাছৰো খাদ্যটো হ'ল।
1: খাদ্যবিলাক কি দিয়ে?
0: মই এনেই বেলেগ খাদ্য নাদোঁ, এতিয়া মই হাঁহক তাৰমানে ধান দিওঁ, গুদা দিওঁ, আৰু মানে কণী পাৰা এটা মানে হেৰি দোকানত এটা হেৰি পায়, ঐ মানে খাদ্য পায়, সেইটো আনি খুৱাই থাকোঁ।
1: সেইটো আপোনাৰ ফলপ্ৰসূ?
0: মই ফলপ্ৰসূ। আপুনি এতিয়া বৰ্তমান এতিয়া আমি মোৰ হাঁহৰ কণী

0: হৈ মই মানে ভাল সুন্দৰভাৱে মই পৰিয়ালটো চলাই নিম বুলি ভাবি মই এই কৃষিত মনোনিৱেশ কৰিছোঁ।
1: যেতিয়া যিকোনো এটা খেতিৰ কাৰণে বীজটো যেতিয়া আনে, সেই বীজটো গুণাগুণটো কেনেকুৱা ধৰণৰ সেইটো আপুনি কেনেকৈ?
0: তাৰমানে আমি যদি এতিয়া শালি ধানটো আমি প্ৰায় ঘৰতে ৰাখোঁ, আইজং জহা বনি এইগিলা আমি ঘৰচীয়া হিচাপে ৰাখোঁ, যেতিয়া আমি বীজটো আমি কঠীয়া তলিত ৰোপণ কৰিম তেতিয়া আমি বীজটো এটা কাম কৰোঁ। আমাক মানে প্ৰশিক্ষণত কৈছিল যে এটা খৰাহিত বা ডাঙৰ জাংকিত ধানটো মানে নিমখ দিব দিছিল, পানীত দি তাতে এটা কণী দিব, যেতিয়ালৈ কণীটো নুপঙে তেতিয়ালৈ নিমখ দি থাকি দিব দিছিল। সেই নিমখখিনি যেতিয়া দি থাকোঁতে কণীটো উপঙে তেতিয়া আমি ধানটো সেই পাত্ৰটোত তিয়াই দিওঁ। দিয়াৰ লগে লগে যিটো তাৰমানে তাৰে বেয়া মানে এই পতান সেই বস্তুটো উঠি আহে, উঠি অহাৰ পিছত সেই বস্তুটো আমি পেলাই দি যিটো তলত থাকে সেই বীজটো আমি ৰোপণ কৰোঁ।
1: সেইখিনি কথা নিশ্চয় অভিজ্ঞ কৃষকসকলে জানে, তথাপি কোনোবাই যদি নজনা মানুহ,
0: মই মানে এইটো মোৰ ফালৰ পৰা পৰামৰ্শ মই নজনা কৃষকসকললৈ দিলোঁ,
1: কোনোবা যদি শ্ৰোতাই শুনি আছে নিশ্চয় তেওঁলোকৰ কামত আহিব নহয় জানো?
0: হয়, আমি তাৰমানে এইটো আপুনি তাৰমানে এজন খেতিয়কে এইটো কৈছে আমি চাই থাকোঁ বোলে তেওঁ এনেকুৱা কৈছে মোক অলপ ভাল পাইছে, মই তেওঁক আহি তাৰমানে পৰামৰ্শ লওঁ এইটো তুমি কি দিলি বা কেনেকুৱাকৈ কৰিব লাগে, সেই হিচাপে আমি তাৰমানে এইখিনি আমাৰ গোটেইখিনি কৃষক মানুহ আমি এনেকুৱা চলি থাকোঁ,
1: এজনে আনজনক সহায় কৰে,
0: সহায় কৰে। হয়,
1: ভাল লাগিল আপোনাৰ সৈতে কথা পাতি,
0: আপোনালোকৰ এই আকাশবাণীলৈ ধন্যবাদ থাকিল।
1: শেষত আপোনাক সোধোঁ, এজন ইমান বছৰৰ পৰা কৃষি ক্ষেত্ৰৰ লগত জড়িত হৈ আছে, আপুনি পশুপালনো কৰি আছে, নতুনকৈ যদি কোনোবাই খেতি কৰিব বিচাৰে তেওঁলোকৰ প্ৰতি কি উপদেশ?
0: মই তেওঁলোকলৈ এটাই মোৰ আন্তৰিক থাকি মানে হেৰি থাকিল, তেওঁলোকে যাতে কৃষিত মনোনিৱেশ কৰে, যদি নাজানে তেওঁলোকে আমাৰ ওচৰত যদি কোনোবা কৃষক আহে মই যিমান পাৰি সহায় কৰিম, আৰু মই যিখিনি মোৰ উপদেশ মই দিম কেনেকৈ কি কৰিব লাগে গোটেইখিনি মই তেওঁলোকে আৰু মই সহায় কৰিম।
2: ইমান পৰে শ্ৰোতাসকলে প্ৰগতিশীল কৃষক ভাস্কৰ কুমাৰ নাথৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে সহস্ৰাব্দী দত্তই। প্ৰিয় শ্ৰোতা, আজিৰ এই অনুষ্ঠানটি চিপাঝাৰ গৰুখুটি অঞ্চলৰ পশ্চিম হাতীমৰীয়া গাঁৱত থলিতে পানীবদ্ধ কৰি প্ৰচাৰ কৰা হ'ল। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল, আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা উৎপল বৰাৰ।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

খন্তেক পাছতেই অৰ্থাৎ 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব মূল পঞ্চতন্ত্ৰ সাধুৰ নাট্যৰূপ মিত্ৰালাভ, অনাতাৰ অভিযোজনা তুষপ্ৰভা কলিতাৰ, প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ। আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত শিশুকালত শ্ৰৱণ শক্তিৰ সমস্যা আৰু নিৰাময় এই বিষয়ে ডাক্তৰ কল্পনা কলিতাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ হস্ততাঁত শিল্পৰ পৰম্পৰা, প্ৰাসংগিকতা আৰু নতুন সম্ভাৱনা এই বিষয়ক এটি আলোচনাত অংশ ল'ব যামিনী বৰগোহাঁই আৰু গিৰেণ চৰকাৰে। আঁত ধৰিব মেলোদীপাতগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়া বাৰ্তা, 7:00 নিয়োগ বাতৰি, 7:05 বৃন্দগান। আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় সন্ধিয়া 7:20। সাত বাজি 35 পূবালীৰ সুৰ অনুষ্ঠানত কেশৱ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। সন্ধিয়া 7:45 ভৱেশ ভূঞাৰ কণ্ঠৰ আধুনিক গীত। 8:30 কেইটামান অসমীয়া শ্ৰব্য সংকলনৰ গীত। নিশা 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু 9:30 কৌস্তুভমণি শইকীয়া ৰচিত নাট ভাল দিন বেয়া দিন প্ৰযোজন।

এতিয়া শুনক আমাৰ মহাবাহুযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটামান অনুষ্ঠানৰ এক চমু পৰিস্থিতি। কাইলৈ নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 মিনিটত সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী জিতেন ডেকা, প্ৰযোজনা কিশোৰ দাসৰ। কাইলৈ নিশা 8:02 মিনিটত খেল আৰু খেলুৱৈ, এই অনুষ্ঠানত অসমৰ ভৱিষ্যতৰ খেলুৱৈক কেনেকৈ সাজু কৰিম এই বিষয়ে আলোচনা কৰিব অলিম্পিয়ান জয়ন্ত তালুকদাৰ আৰু ক্ৰীড়া সাংবাদিক ত্ৰিদীপ বপাৰনাছে। অনুষ্ঠানটিৰ আঁত ধৰিব কুলপ্ৰদীপ ভাগৱতীয়ে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ দিনৰ 1:10 মিনিট আৰু সন্ধিয়া 7:45 মিনিটত প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 6:10 মিনিটত কৃষি জগত অনুষ্ঠানত মৌ পালন স্বাৱলম্বনৰ সম্ভাৱনাময় পথ, এই বিষয়ক এতিয়া আলোচনাত অংশ ল'ব ডক্টৰ হিমাদ্ৰী ৰাভা আৰু খেমৰাজ গৌতমে। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। কাইলৈ পুৱা 9:20 মিনিটত বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ, অতিথি ডাক্তৰ শংকৰ ৰয়, আঁত ধৰিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, বিদ্যাৰ্থীৰ অনুষ্ঠান।

সমূহ ছাত্ৰ ছাত্ৰীলৈ চেনেহ প্ৰীতি জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজি পঞ্চতন্ত্ৰৰ এটি কাহিনীৰ নাট্যৰূপ তোমালোকলৈ আগবঢ়াইছোঁ। ৰচনা তোষপ্ৰভা কলিতাৰ, এয়া শুনা মিত্ৰলাভৰ প্ৰথম খণ্ড।

মই এটা কাউৰী। কাউৰী হ'লেও মোৰ নিজাকৈ নাম এটাও আছে। মোৰ নাম লঘু পতনক। ল ঘু প ত ন ক। বৰ বিখ্যাত মানুহ এজনে মোক এই নামটো দিছিল। গোটেই পৃথিৱীতে জনাজাত মানুহ। তেওঁৰ নাম হ'ল বিষ্ণু শৰ্মা, পণ্ডিত বিষ্ণু শৰ্মা। সেই যে এজন ৰজা আছিল, তেওঁৰ যে তিনিজন পুতেক আছিল, তিনিওজন পুতেকেই যে মহামূৰ্খ আছিল, এইবোৰ বহুত দিনৰ আগৰ কথা, প্ৰায় ডেৰ হাজাৰ বছৰতকৈ আগৰ কথা। ডেৰ হাজাৰ বছৰ! মূৰ্খ ৰাজকোঁৱৰ কেইজনক আগলৈ ভাল ৰজা হ'ব পৰাকৈ শিক্ষা দীক্ষা দিব লাগিবতো। পণ্ডিত বিষ্ণু শৰ্মাই ভাল বুদ্ধি এটা উলিয়ালে। তেওঁলোকক সাধু ক'ব, সাধুৰ যোগেদি ভাল ভাল কথা শিকাব। সেইকাৰণে পণ্ডিতজনে সাধুকথাৰ পুথি এখনকে লিখি উলিয়ালে। মোৰ কথা থকা পুথি, মোৰ কথা থকা! এই পুথিখনৰ সহায়তে পণ্ডিতজনে ৰজাৰ ল'ৰাকেইজনক মানুহ কৰিলে, জ্ঞানী মানুহ, ভাল মানুহ। মই এই পুথিখনৰ নামটো ক'লো নে নাই বাৰু? ইচ আচল কথাটোৱেই ক'বলৈ পাহৰিলোঁ। পুথিখনৰ নাম হ'ল পঞ্চতন্ত্ৰ, ডাঙৰ পুথি। ঢেৰ বঢ়িয়া বঢ়িয়া সাধু আছে পুথিখনত, কিন্তু সাধুবোৰ দেখাতহে সাধু। ইয়াৰ ভিতৰত কিন্তু আচলতে বহুত ন্যায় নীতিৰ কথা আছে, ভাল ভাল কথা, মানুহৰ জীৱনত কামত লগা কথা। পাঁচটা ভাগ আছে পুথিখনত, সেইকাৰণে তাৰ নাম হ'ল পঞ্চতন্ত্ৰ।

এই পুথিখনৰ কথা আৰু ইয়াৰ সাধুবোৰ গোটেই পৃথিৱীৰ মানুহে জানে। তাৰে মিত্ৰলাভ নামৰ ভাগটোত পণ্ডিতজনাই মোৰ কথাও লিখিছে, মানে মোৰ কথাই বেছিকৈ আছে সেই ভাগটোত।

0: ৰবাচোন ৰবা, অলপ মনে মনে থাকাচোন হওক, তেওঁৰ কথাখিনি শুনি লওঁ।
1: ইমান যে ভোক লাগিছে আৰু ইয়াত ইমানবোৰ চাউল এনেই পৰি আছে,
0: এৰা মোৰো বৰ ভোক লাগিছে, আগতে অলপ খাই আহিলোঁ, খাই বৈ উঠি লঘু পতনকৰ লগত কথা বতৰা পাতিম বাৰু। বাহ, বৰ ভাল লাগিল দেই, পেট ভৰাই খালোঁ। খোৱা হ'লনে আটাইৰে? এতিয়া তেনেহ'লে আমি আটায়ে, অ' কি হ'ল দেখোন আমাৰ ভৰিত? জাল বন্ধু লঘু পতনকে বধু হয় আমার এই জালখনের কথাই কৈছিল। আমি তেওঁৰ কথালৈ মন নিদিলোঁ, তাৰ ফলত এই অৱস্থা হ'ল। এতিয়া কি কৰা যায়, কি কৰিলে ভাল হয়? ৰবাচোন ৰবা, ভাবাচোন, ইমানবিলাক চৰাই মিলিজুলি চিন্তা কৰিলে কিজানি কিবা এটা উপায় ওলায়েই, কিজানি এইবাৰলৈ ৰক্ষা পৰোৱেই। ইয়াতে এনেকৈ কন্দা কটা কৰি থাকিলে বেয়াজনে আহি আমাক ধৰি লৈ যাব, আমাক বেচি দিব, মানুহবোৰে ডকচি ডকচি আমাৰ মঙহ খাব। ভাবাচোন ভাবা, আমি ইমানবোৰ চৰাই একেলগে আছো, আমিনো এজন মানুহলৈ ভয় কৰিমনে? শুনা তোমালোকে, মোৰ কথা শুনা, মনৰ পৰা ভয় ভাৱ আঁতৰাই পেলোৱা, ধৈৰ্য ধৰা। বিপদত ধৈৰ্য নধৰি উপায় নাই, অধৈৰ্য হ'লে চিন্তা কৰিব পৰা শক্তি নাথাকিব। সাহসী হোৱা, বুকু ডাঠ কৰা, সকলোৱে এক মন এক প্ৰাণ হোৱা, একতাই পৰম বল। আমি এই বিপদৰ পৰা উদ্ধাৰ পাবই লাগিব।
1: আমি এই উদ্ধাৰ পাবই লাগিব, আমি ভয় নকৰোঁ।
2: মহাৰাজ, আমি একেলগে আপোনাৰ আদেশ পালন কৰিম, আমাক বাট দেখুৱাওক মহাৰাজ।
1: মহাৰাজ, আমাক ৰক্ষা কৰক, কি কৰিব লাগে আমাক কওক, আমাক আদেশ দিয়ক,
2: আমাক আদেশ দিয়ক মহাৰাজ।
0: ৰবা ৰবা, ধৈৰ্য ধৰা, মই এটা উপায় ভাবি উলিয়াইছোঁ, শুনা হওক। এই নগৰৰ উত্তৰ পূব ফালে এখন হাবিত হিৰণ্য নামেৰে মোৰ এজন নিগনি বন্ধু আছে, আমি তালৈকে উৰি যাওঁ বুলি ভাবিছোঁ। অকলে এটা কপো বৰ নিমাখিত জীৱ হ'ব পাৰে, কিন্তু আমি আটাইবোৰে একেলগে মিলি কাম কৰিলে অসাধ্য সাধন কৰিব পাৰিম। প্ৰাণ তাকি চেষ্টা কৰিলে জালখন আমি আমাৰ লগতে উৰুৱাই নিব পাৰিম। পাৰিমেই, নোৱাৰিম নে বাৰু?
2: পাৰিম প্ৰভু, কিয় নোৱাৰিম, আমি
0: পাৰিমেই। মই এক দুই তিনি বুলি ক'ম, এক দুই কওঁতে তোমালোকে দীঘলকৈ উশাহ টানি ল'বা, মই তিনি বুলি কোৱাৰ লগে লগে একেলগে প্ৰাণপণ শক্তিৰে উৰা মাৰিবা। আৰু শুনা, তোমালোকে জালখনৰ কথা একেবাৰে নাভাবিবাই, জালখন অনায়াসে আমাৰ লগত গুচি যাব। আৰু মোৰ বন্ধু হিৰণ্যৰ দাঁত বৰ চোকা, তেওঁ জালখন কুটি আমাক মুকলাই দিব, দিবই, আমি আকৌ মুকলিমূৰীয়া হ'ম, আমি আকৌ আগৰ দৰে উৰি ফুৰিব পৰা হ'ম। মাত্ৰ কিছু সময় কষ্ট কৰিলেই আমি নিজৰ নিজৰ ধুনীয়া জীৱনটো আকৌ ঘূৰাই পাম। লোভীয়া ব্যক্তিয়ে পিছে আমাৰ গালৈ কাৰ মাৰি পঠিয়াব পাৰে, সেইকাৰণে আমি যিমান পাৰোঁ ওপৰেদি উৰি যাব লাগিব। এতিয়া সাজু হোৱা হওক, সাজু হৈছানে? আমি উৰিবলৈ সাজু তেতিয়াহ'লে, এক দুই তিনি।
3: চমৎকার কাণ্ড, কি অদ্ভুত দৃশ্য! শ্রীত্রগী বুঝে ইমান বিচক্ষণ বুদ্ধি চৰাই মই আগতে জনাই নাছিল। সঁচাকৈ রজা হওয়ার যোগ্য দেই। জালত বন্দী হওয়ার পিছতো এওঁ আশা নেহরালে, প্রজাবুরক উৎসাহ দিলে, একগোট করলে, মনের পৰা ভয় দূর করলে, আর সরু সরু চৰাইবুরক লৈ এটা বৰ ডাঙৰ কাম কৰি পেলালে।

0: হেৰা, নেতা হলে এনেকুৱাই হব লাগে।
1: কি কাণ্ড, হাই হাই, এওঁলোক বেছি দূৰ পোৱাগৈ নাই। ইফালে ইফালে ব্যাজন দেখোন তেওঁলোকৰ পিছে পিছে দৌৰিছে। কিয়,
0: তেওঁ কিজানি ভাবিছে কপৌবোৰে একতাৰ ভাৱ হেৰুৱাই পেলাব পাৰে বা কাজিয়া কৰে বুলি,
1: বা যদি ভয় খায়
0: তেনেহ'লেতো সিহঁতে প্ৰত্যেকেই ভালকৈ জোৰ নিদিয়া হ'ব। তেনেহ'লেতো এই গধুৰ জালখন কেনেবাকৈ বাটতে পৰি যাব পাৰে, তেতিয়া জালখনো ঘূৰাই পাব, লগতে কপৌবোৰো পাব। হ'ব নেকি তেনেকুৱা কিবা এটা?
1: নহ'লেই হয় আৰু ঈশ্বৰ।
0: নাই নহয়, বাৰু ময়ো এওঁলোকৰ পিছে পিছে গৈ থাকোঁচোন। উহ, কি যে নোহোৱা নোপোজা কাণ্ড দেখিলোঁ। বাৰু গৈ থাকোঁ। এইজন দেখোন ৰৈ গ'ল, তাৰমানে মানুহ হৈও তেওঁ ইহজাকক বলে নোৱাৰিলে, হাৰি গ'ল। কপৌ চৰাইৰ একতাৰ ওচৰত হাৰি গ'ল। এইজন ৰৈ যোৱা দেখি হ'বলা চিত্ৰগীবহঁতে উৰাৰ বেগ কমাইছে,
1: ভাগৰ লাগিছে চাগে তেওঁলোকৰ।
2: বন্ধুহঁত, গৈ থাকা, গৈ থাকা, আগবাঢ়ি গৈ থাকা, নৰবা, তোমালোকৰ পিছে পিছে এয়া ময়ো গৈ আছো। ভোক পিয়াহ ভাগৰ সকলো পাহৰি আগবাঢ়ি যোৱা। তোমালোকক তোমালোকক মই ওলগ জনাইছো।
3: ইমানপৰে তোমালোকে পঞ্চতন্ত্ৰৰ কাহিনী মিত্ৰলাভৰ ভেটিত যুগুত কৰা নাটিকাখনিৰ প্ৰথম খণ্ড শুনিলা। তোমালোকৰ বাবে নাটিকাখনি যুগুতাই দিলে তোষপ্ৰভা কলিতাই, প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ। আজিলৈ সময় হ'লেই।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া 6 বজাৰ বাতৰি সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলা বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ স্বাস্থ্য সেৱা ব্যৱস্থা পৰ্যালোচনা কৰাৰ লক্ষ্যৰে মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক। ৰাজ্যৰ 12খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত লোকপিয়াল 2027ৰ গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আংশিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পূৰ্ণ বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে। বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে। এই বিষয়ে মন্ত্রী বিমল বৰাই সাংবাদিকৰ আগত এইদৰে কয়।
6: हमारे मुख्यमंत्री जी का निर्देश में कोई किसी को खाने पीने के लिए तकलीफ ना हो, इसलिए हम लोग लगातार रेस्क्यू ऑपरेशन एंड रिलीफ ऑपरेशन दोनों चीजों को हम लोग आगे बढ़ा रहा हूं। लगभग इस साल 5 दिनों में 7 लाख लीटर से ज्यादा पानी हम लोग पहुंच चुका है। लगभग 2,88,000 बिस्किट पैकेट लोगों का पास हम लोग पहुंचा रहा हूं। अभी तक हम लोग अप्रोक्सीमेट 10,000 क्विंटल चावल लोगों का पास हम लोग अभी पहुंचा रहा हूं। लगभग 1600 क्विंटल से ज्यादा दाल, 400 क्विंटल से ज्यादा नमक, 35,000 लीटर से ज्यादा मस्टर्ड ऑयल, उसी हिसाब से 30,000 से ज्यादा टारपोलिन अभी लोगों का पास पहुंचा सका हूं। और मैं आशा करता हूं कि बाढ़ का जो गंभीरता धीरे धीरे कमती हो जाए और हम लोग रिहेबिलेशन का तरफ हमारा सरकार हमारा प्रशासन अभी हम लोग और पे जाएंगे।
5: বৈঠকৰ অন্তত দলটোৱে চন্তক, বিহুবৰ, নাজিৰা, বেদবাৰী, চাৰিং, জাজি আৰু আমগুৰিকে ধৰি কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি বানপানীৰ ফলত জিলাখনৰ 385খন গাঁও আৰু 4 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এই বানত 31জন লোকৰ মৃত্যু হোৱাৰ লগতে 3গৰাকী এতিয়াও নিখোজ হৈ আছে। পশুপালন খণ্ডতো বানৰ প্ৰভাৱ পৰিছে। অৱশ্যে অঞ্চলবোৰ

সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে যদিও জিলা প্ৰশাসনে দীৰ্ঘম্যাদী পুনৰ্বাসন কাৰ্যত অধিক গুৰুত্ব দিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়া নখন জিলাৰ 24টা ৰাজহ চক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত কালি চৰাইদেউ জিলাত আৰু 2 লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱা পানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এইবাৰৰ বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰা মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4 গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমৰিগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4 গেটেৰে 2,00,000 ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4 দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাৰ বানপীড়িত পৰিয়ালসমূহৰ সহায়ৰ বাবে নগাঁও প্ৰশাসনে সাহায্য অভিযান হাতত লৈছে। জিলা প্ৰশাসনে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পুঁজিৰে শিৱসাগৰ জিলালৈ খাদ্য সামগ্ৰী 50,000 টোপোলা সাহায্য হিচাপে প্ৰেৰণৰ ব্যৱস্থা কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ প্ৰচেষ্টাৰ ফলত বৰ্তমানলৈ 10,000তকৈ অধিক জৰুৰী খাদ্য সামগ্ৰী টোপোলা ক্ষতিগ্ৰস্ত জিলাখনলৈ প্ৰেৰণ কৰা হৈছে। অনাগত সময়ছোৱাত 16,000 পেকেট আৰু পৰৱৰ্তী পৰ্যায়ত সৰ্বমুঠ 50,000তকৈ অধিক সাহায্য পেকেট বিতৰণৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰকাশ কৰে। জিলা আয়ুক্তগৰাকীয়ে আজি নগাঁও আৰক্ষী ছাউনীৰ সমূহীয়া প্ৰেক্ষাগৃহত চলি থকা টোপোলা বন্ধ কাম বিতৰণ কৰে। সাহায্য বিতৰণ প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰি তোলাৰ লগতে অতিৰিক্ত সাহায্য সম্ভাৰৰো ব্যৱস্থা কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। সাম্প্ৰতিক বানে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত ব্যাপক ক্ষতিসাধন কৰাৰ পাছত বানপীড়িত ছাত্ৰ ছাত্ৰীৰ সহায়ৰ বাবে অসম বিজ্ঞান সমিতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্যে সমিতিয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ শিক্ষণ সামগ্ৰী বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে। এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণৰ উদ্দেশ্যে সমিতিৰ সদস্যসকলৰ মাজৰ পৰা আৰ্থিক বৰঙণি সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। ইয়াৰ উপৰি অসম বিজ্ঞান সমিতিৰ সংশ্লিষ্ট জিলাসমূহত থকা শাখাবিলাকেও নিজ পৰ্যায়ত বান সাহায্য আগবঢ়োৱাৰ কাম আৰম্ভ কৰিছে। শিৱসাগৰ জিলাত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত এগৰাকী গাঁও প্ৰধানক জিলা প্ৰশাসনে সাময়িকভাৱে বৰখাস্ত কৰিছে। জানিব পৰা মতে তৃণমূল পৰ্যায়ত বান সাহায্য বিতৰণ, উদ্ধাৰ অভিযান, ক্ষয়ক্ষতিৰ মূল্যায়ন আৰু বান প্ৰভাৱিত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলক গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। কিন্তু গাঁও প্ৰধানজনৰ বিষয়ে চৰকাৰী নিৰ্দেশ অমান্য কৰা, কৰ্তব্যত অনুপস্থিত থকা, যোগাযোগবিহীন হৈ সাহায্য আৰু উদ্ধাৰ অভিযানত কোনো সঁহাৰি নিদিয়াৰ অভিযোগত গাঁও প্ৰধানগৰাকীক সাময়িকভাৱে কৰ্তব্যৰ পৰা বৰখাস্ত কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী নাগৰিকলৈ গুণগত সুলভ আৰু সময় উপযোগী স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰী দিছপুৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দুয়োখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক অগ্ৰগতি পৰ্যালোচনাৰ বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত স্বাস্থ্য বিভাগৰ বিভিন্ন অগ্ৰাধিকাৰমূলক আঁচনি ৰূপায়ণৰ স্থিতি বিশদভাৱে পৰ্যালোচনা কৰাৰ লগতে জনস্বাস্থ্য ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে দিহা পৰামৰ্শ আগবঢ়ায়। মাতৃ শিশুৰ স্বাস্থ্যসেৱা, চিকিৎসা আন্তঃগাঁথনি উন্নয়ন, বিনামূলীয়া ডায়েলিছিছ সেৱা সম্প্ৰসাৰণ আৰু 108 এম্বুলেন্স জৰুৰীকালীন সেৱা অধিক খৰতকীয়া কৰি তোলাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। চলিত বৰ্ষত এই পৰ্যায়ত

0: অসমৰ 12খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে বুলি পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে সদনত প্ৰকাশ কৰে। তেওঁ কয় যে তিনিচুকীয়া কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, গোলাঘাট, চৰাইদেউ, কামৰূপ মেট্ৰ, ধেমাজি, শোণিতপুৰ, মাজুলী আৰু কোকৰাঝাৰ জিলাত গাহৰিৰ ৰোগ ধৰা পৰিছে। এই ৰোগত বৰ্তমানলৈ 418টা গাহৰি মৃত্যুমুখত পৰিছে আৰু 663টা গাহৰি নিধন কৰা হৈছে বুলি তেওঁ কয়। চৰকাৰী পশু চিকিৎসালয় আৰু পশু প্ৰাথমিক পশু স্বাস্থ্যকেন্দ্ৰসমূহৰ উপৰি ভ্ৰাম্যমান পশু চিকিৎসা গোটৰ যোগেদি বিনামূলীয়াকৈ এই ৰোগত আক্ৰান্ত গাহৰিৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গাহৰি চি এছ এফ ৰোগ প্ৰতিৰোধৰ বাবে বিনামূলীয়া টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। পামসমূহ বীজাণুমুক্ত কৰাৰ বাবে বীজাণুনাশকৰো যোগান ধৰা হৈছে বুলি তেওঁ সদনত প্ৰকাশ কৰে। যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজিৰ পৰা অহা 7 আগষ্টলৈ হ'বলগীয়া লোকপিয়ল 2027 গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আংশিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এটা নিৰ্দেশ অনুসৰি টিয়ক, যোৰহাট পূব, যোৰহাট পশ্চিম আৰু তিতাবৰ ৰাজচক্ৰৰ লগতে সংলগ্ন পৌৰসভা অঞ্চলসমূহত হ'বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত থাকিব। ইফালে মৰিয়নী ৰাজচক্ৰ আৰু মৰিয়নী পৌৰসভা এলেকাৰ প্ৰশিক্ষণ কাৰ্যসূচী পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই অহা 29ৰ পৰা 31 জুলাইলৈ অনুষ্ঠিত হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। পৰৱৰ্তী সময়ত স্থগিত ৰখা অঞ্চলসমূহত প্ৰশিক্ষণৰ নতুন সময়সূচী আৰু অন্যান্য প্ৰয়োজনীয় নিৰ্দেশনাসমূহ জিলা প্ৰশাসনৰ ফালৰ পৰা যথাসময়ত অৱগত কৰা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা পৰ্যালোচনা কৰাৰ লক্ষ্যৰে মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লোকপিয়ল 2027 গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আংশিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আজিৰ কৃষি জগত অনুষ্ঠানলৈ মই মেলোডী পাটগিৰিয়ে শ্ৰোতাক আদৰিছোঁ। আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে অসমৰ হস্ততাঁত পৰম্পৰা, প্ৰাসংগিকতা আৰু সম্ভাৱনা। এই বিষয়ে আলোচনা কৰিবলৈ আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী অধীক্ষক যামিনী বৰগোহাঁই। নমস্কাৰ।
3: নমস্কাৰ।
2: আৰু একে বিভাগৰে অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক গিৰেণ চৰকাৰক।
4: নমস্কাৰ।
2: আপোনালোক দুয়োকে আমাৰ আজিৰ অনুষ্ঠানলৈ আদৰিছোঁ। আজি যিহেতু আমাৰ আলোচনাৰ বিষয় হৈছে অসমৰ হস্ততাঁত পৰম্পৰা, প্ৰাসংগিকতা আৰু সম্ভাৱনা, মই প্ৰথমে গিৰেণ চৰকাৰ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ। আপুনি যিহেতু বহু দশক ধৰি এই খণ্ডৰ সৈতে জড়িত হৈ আছে, আপোনাৰ অভিজ্ঞতাৰ পৰা ক'বলৈ গ'লে অসমৰ সমাজ জীৱনৰ সৈতে হস্ততাঁতৰ সম্পৰ্ক কিমান গভীৰ বাৰু?
4: অসমৰ হস্ততাঁত বস্ত্ৰশিল্প অতি পুৰণি এটি শিল্প। অসমীয়া সমাজ ব্যৱস্থাত হস্ততাঁতৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি জানো যে অসমীয়া সমাজখন হস্ততাঁতক বাদ দি আমি চিনাক্ত কৰিব নোৱাৰোঁ। অসমীয়া সমাজ ব্যৱস্থাত অসমৰ পৰম্পৰা, ৰীতি নীতি, ধাৰ্মিক আচাৰ ব্যৱহাৰতো যদি আপুনি দেখে তেতিয়াহ'লে দেখিব হস্ততাঁতৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই ভূমিকাই আচলতে অসমীয়া জাতিটোক চিনাকি কৰাই দিয়ে পৃথিৱীৰ জগতত যে আমি সকলোতকৈ অলপ হ'লেও বেলেগ। গতিকে আমি হস্ততাঁত বস্ত্ৰশিল্পটোক বাদ দি অসমীয়া সমাজ ব্যৱস্থাক আমি চিনাকি দিব নোৱাৰোঁ। গতিকে ই এটা আমাৰ অসমীয়া সমাজৰ এটা ওতঃপ্ৰোতভাৱে জড়িত থকা এটা বিশেষ অংগ
2: হয়। এতিয়া অসমৰ মেখেলা চাদৰেই হওক বা গামোচা অথবা এৰী চাদৰৰ আৰ্হি আৰু অলংকৰণবোৰেও আমাৰ ইতিহাস আৰু সংস্কৃতিৰ কথা কয়, নহয় জানো?
4: হয়।
2: এই বিষয়ে আপুনি কি ক'ব?
4: আপুনি যদি দেখে যে অসমৰ গামোচা, অসমৰ মেখেলা চাদৰ আদি যিবিলাক পৰম্পৰাগত যিবিলাক আমাৰ সাজপাৰ আছে সেইবিলাকে এক বিশেষ পৰিস্থিতি আমাৰ কঢ়িয়াই আনে। আমাৰ যিবিলাক পৰম্পৰাগত যিবিলাক সাজপাৰ সেইবিলাকত আমি যি

0: যিবিলাক চানেকি ব্যৱহাৰ কৰোঁ, যিবিলাক ৰং ব্যৱহাৰ কৰোঁ, সেইবিলাক দেখিব যে আমাৰ প্ৰকৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা একোটা একোটা বিষয়বস্তু। আপুনি যদি চানেকিৰ কথাই কয় তেতিয়া দেখিব যে আমি যিবিলাক চানেকি ব্যৱহাৰ কৰোঁ সেইবিলাক আমাৰ অসমত থকা বিভিন্ন ফুল ফল বা গছলতা আদিৰ লগত জড়িত। ঠিক তেনেকৈ যিবিলাক আমি ৰং ব্যৱহাৰ কৰোঁ সেইবিলাকো আমি প্ৰকৃতিৰ পৰা পোৱা একোটা একোটা ৰং আমি ব্যৱহাৰ কৰিছিলোঁ। আৰু অতীজতে সেইবিলাক আমি যি ব্যৱহাৰ কৰিছিলোঁ সেইবিলাকে আমাৰ সমাজ ব্যৱস্থাত আমি যে প্ৰকৃতিৰ লগত জড়িত আৰু এই শিল্পখণ্ডটো যে প্ৰকৃতিৰ লগত জড়িত সেইটোকে সূচায়। আৰু আপুনি যদি চায় যে আমি যিবিলাক চানেকি ব্যৱহাৰ কৰোঁ, চানেকিবিলাকৰ আপুনি যদি তাৰ পেটাৰ্ণবিলাক যদি আপুনি অধ্যয়ন কৰে দেখিব সেইবিলাক হয় আপোনাৰ জ্যামিতিক হয়, নহ'লে গছলতাৰ পৰা পোৱা যিবিলাক আমাৰ অৰিহণা সেইবিলাকৰ পৰা আহিছে। যেনেকৈ আমাৰ ডায়মণ্ড ডিজাইন আছে, কিং খাপ ডিজাইন আছে, সেইবিলাক যদি দেখে আমাৰ এটা সুকীয়া সুকীয়া পৰিচয় আছে। সেইবিলাক আপুনি চানেকি অসমৰ অন্য ৰাজ্যত সেইবিলাক আপুনি তুলনা কৰি নাপায়। আৰু সেইটোৰ কাৰণে এই বিশেষ গুণ থকাৰ কাৰণে অসমৰ যিবিলাক চানেকি, যিবিলাক প্ৰাকৃতিকৰ পৰা পোৱা ৰং, সেইবিলাক অসমৰ লগতে ভাৰতবৰ্ষ বা পৃথিৱীৰ বিভিন্ন দেশবিলাকত ইয়াৰ অধিক
1: গুৰুত্ব দিয়া হয়। হয়, ইয়াৰে মানে ধৰক বাহিৰলৈ যদি যাওঁতে এযোৰ মেখেলা চাদৰ পিন্ধা হয় অসমৰ বাহিৰত, তেতিয়া সকলো মানুহে চিনি পায় যে এইটো অসমৰ।
0: হয় হয়, ইউনিক। এই এনেকুৱা ধৰণৰ অসমৰ যিবিলাক বিভিন্ন আমাৰ যি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সুকীয়া সুকীয়া, কিন্তু তেওঁলোকৰ চানেকিবিলাক সুকীয়া সুকীয়া। এতিয়া মিচিংসকলৰ চানেকি সুকীয়া, বড়োসকলৰ চানেকি সুকীয়া, কাৰ্বিসকলৰ সুকীয়া, হয়তো দেৰিসকলৰ সুকীয়া। ঠিক তেনেকৈ আপোনাৰ গোটেই চানেকিবিলাক লগ লাগি বা অসমৰ যি চানেকি সেইটো প্ৰতিনিধিত্ব কৰে। আৰু আপুনি ৰংবিলাক যদি চাই, প্ৰত্যেকটো ৰঙে কওক, আপুনি ৰঙাই কওক, সেউজীয়াই কওক, হালধীয়াই কওক, সেইবিলাক কিন্তু প্ৰকৃতিৰ পৰাই পোৱা।
1: আৰু প্ৰতিটো ৰঙে যিবোৰ ডিজাইন কৰে প্ৰতিনিধিত্ব কৰে।
0: হয় হয় হয়।
1: এবাৰ যামিনী বৰগোহাঁইৰ কাষলৈ আহিছোঁ। আজিৰ সময়ত হস্ততাঁত খণ্ডৰ প্ৰাসংগিকতা আপুনি কেনেদৰে চাব বাৰু?
2: হয়, আমি যদি অসমৰ পৰিপ্ৰেক্ষিতত কওঁ, অসমত হস্ততাঁত খণ্ডৰ প্ৰাসংগিকতা আছিল আৰু সদায় থাকিব। আজিৰ সময়ত বুলি আমি প্ৰাসংগিকতাক নুই কৰিব নোৱাৰোঁ বা অধিক প্ৰাসংগিকতাও দেখুৱাব নোৱাৰোঁ। আমাৰ যিহেতু হস্ততাঁত আমাৰ সাংস্কৃতিক, আমাৰ পৰম্পৰাৰ লগত জড়িত ওতঃপ্ৰোতভাৱে, গতিকে এই খণ্ডৰ সদায় প্ৰাসংগিকতা থাকিব। আজিৰ সময়ত এই প্ৰাসংগিকতা বহু পৰিমাণে বৃদ্ধি পাইছে। ইফালে আমাৰ এই পৰম্পৰাক জীয়াই ৰাখিছে, আনফালে ই বহুতকে জীৱিকাৰ এক মাধ্যম হিচাপে দেখা দিছে। আজিকালি আমি যদি মন কৰোঁ, বিশ্বৰ বজাৰত হওক বা সকলোফালে বহনক্ষম জীৱনশৈলী, তাৰপিছত আপুনি পৰিৱেশ অনুকূল সামগ্ৰী বা হাতেৰে প্ৰস্তুত কৰা সামগ্ৰীৰ চাহিদা বিশ্বজুৰি বৃদ্ধি পাইছে। এই ক্ষেত্ৰত অসমৰ হস্ততাঁতৰ বাবে এক বৃহৎ নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে। মোৰ মতে হস্ততাঁতক কেৱল অতীতৰ গৌৰৱ হিচাপে চোৱাৰ কথাই নহয়, ই আমাক ভৱিষ্যতৰ সম্ভাৱনাৰ দিশৰ ফালেও আমাক আঙুলিয়াই দিয়ে। গতিকে আমাৰ পূৰ্বপুৰুষসকলে যি পৰম্পৰা সৃষ্টি কৰি গৈছিল, সেই পৰম্পৰাই আমাক আজিৰ তাৰিখত এক জীৱিকাৰ মাধ্যম হিচাপেও আমাক আজি চাবলৈ সুবিধা দিছে।
1: এতিয়া দেখা যায় বহুতে এতিয়াও ভাবে যে হস্ততাঁত মানেই গামোচা আৰু মেখেলা চাদৰ, এইটোৰ সত্যতা কিমান?
2: আচলতে চাবলৈ গ'লে যিসকল হস্ততাঁত খণ্ডৰ লগত জড়িত নহয় তেওঁলোকে হস্ততাঁত বা হেণ্ডলুম বুলি কোৱাৰ লগে লগেই অসমত বিশেষকৈ তেওঁলোকে মেখেলা চাদৰখন বা গামোচাখনকহে বুজি পায়। কাৰণ অসমত মেখেলা চাদৰে হওক বা গামোচাৰে ব্যৱহাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আছে, গতিকে তেওঁলোকে ভবা কথাটোও মিছা নহয়। হয়, গামোচাখনে অসমৰ হস্ততাঁত শিল্পক প্ৰতিনিধিত্ব কৰে, কিন্তু আজিৰ তাৰিখত অকল মেখেলা চাদৰ বা গামোচাখনতেই আমাৰ এই হস্ততাঁত খণ্ড সীমাবদ্ধ নহয়। আমি যদি চাওঁ আজিৰ তাৰিখত বিশ্বৰ বজাৰত অসমৰ মুগা হওক বা এৰী হওক আমি ৰপ্তানি কৰিবলৈ সক্ষম হৈছোঁ বিশ্বৰ বিভিন্ন দিশত। হোম ফাৰ্নিচিং মানে গৃহসজ্জাৰ বাবে হস্ততাঁতৰ সামগ্ৰী ব্যৱহাৰ কৰা হয়। অকল গৃহসজ্জা বুলিয়ে নহয়, জীৱনৰ প্ৰতিটো দিশতে য'তেই বস্তুৰ দৰকাৰ আছে তাতে হস্ততাঁতে নিজৰ এখন চিনাকি মুখ বা এটা নিজৰ আসন এখন তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে। সাজ পোছাক, গৃহসজ্জাৰ সামগ্ৰী, লগতে আমাৰ পোছাক পৰিচ্ছদৰ লগত যিবিলাক এক্সেচৰিজ বুলি কোৱা হয়, স্কাৰ্ফ, জেকেট, বেগ, এই সকলোবিলাকতে আজি হস্ততাঁত সামগ্ৰী যথেষ্ট সমাদৰ আছে।
1: অসমৰ ক্ষেত্ৰত যিমানখিনি এখন শালৰ প্ৰয়োজন হয় বা প্ৰডাকশ্যনৰ যিমান হ'ব লাগে আচলতে সিমানখিনি হৈছেনে?
2: সম্ভাৱনীয়তা বহুত আছে, কিন্তু আজিৰ তাৰিখত সিমানখিনি হৈ উঠা নাই। তাৰ কাৰণ বহুত আছে। আমি যদি চাওঁ আমাৰ হস্ততাঁত শিল্পক আজিৰ তাৰিখত আমি কুটিৰ শিল্প হিচাপেহে আমি দেখা পাইছোঁ। ইয়াৰ যিখিনি সম্ভাৱনীয়তা আছে তাক আমি যদি বিশ্বৰ বজাৰত বা আমাৰ আন্তঃৰাষ্ট্ৰীয়

0: আৰু ৰাষ্ট্ৰীয় বজাৰত যদি লৈ যাব পাৰোঁ, আমাৰ এই উৎপাদন যি আপুনি ক'লে উৎপাদন হৈছে নে নাই, সেই উৎপাদন তুলনামূলকভাৱে একেবাৰে কম হৈ আছে। আমি এতিয়া বিভিন্ন ধৰণৰ মেলা বা এনেকুৱা ধৰণৰ প্ৰদৰ্শনীবিলাকত যেতিয়া যোগদান কৰোঁ, তেতিয়া আমি দেখা পাওঁ তেওঁলোকে যিমান কাপোৰ আমাৰ পৰা বিচাৰে, ধৰক কোনোবা এগৰাকীয়ে বিচাৰিছে 100 মিটাৰকৈ তেখেতক প্ৰতিমাহে এৰী কাপোৰ লাগে, আমি 100 মিটাৰকৈ এগৰাকী শিপিনী বা এগৰাকী উদ্যোগীয়ে দিব পৰা পৰিৱেশ অসমত গঢ়ি উঠা নাই। তেনেকৈ মুগাৰ কাপোৰৰ চাহিদা সমগ্ৰ বিশ্বতে আছে। এতিয়া আমি কিছু কিছু আন্তঃৰাষ্ট্ৰীয় মেলাত দেখা পাওঁ 1000 মিটাৰকৈ মুগাৰ কাপোৰ লাগে প্ৰতিমাহে, যিটো আমাৰ ক্ষেত্ৰত সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো এতিয়াও গঢ়ি উঠা নাই।
1: হয়, দৰকাৰী কথা ক'লে এইটো আপুনি। মই পুনৰ গিৰেণ চৰকাৰ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, অসমৰ গামোচাক অসমীয়া জাতিৰ পৰিচয় বুলি কোৱা হয় নহয় জানো?
2: হয়।
1: এতিয়া এই কথাষাৰৰ তাৎপৰ্য কি বাৰু?
2: গামোচা অসমৰ গৌৰৱ, আমাৰ গৌৰৱ, তাত কোনো দ্বিমত নাই। গামোচাখনে আমাক অসমীয়া জাতি হিচাপে বিশ্বত পৰিচয় কৰাই দিয়ে। এতিয়া গামোচাখন বুলি কোৱাৰ লগে লগে গামোচা খালি আমি যিবিলাক গামোচা আমি সেই ডিঙিত লওঁ যে সেই একেখনেই গামোচা নহয়, অসমৰ বিভিন্ন ধৰণৰ গামোচা উৎপাদন হয়, আৰু এই গামোচাখনৰ প্ৰচাৰ আচলতে খালি ডিঙিত লোৱা বা গামোচাই নহয়। আপুনি যদি প্ৰকাৰভেদে যদি আপুনি গামোচা চায়, তাৰ ব্যৱহাৰো বেলেগ বেলেগ। মই কেইটামান উদাহৰণ দিব বিচাৰিছোঁ। গোসাঁই গামোচা, গোসাঁই গামোচা আমি ক'ত? থাপনাত ব্যৱহাৰ কৰোঁ, য'ত আমি সেৱা সৎকাৰ কৰোঁ তাত ব্যৱহাৰ কৰোঁ। আমাৰ নামঘোষাখন আমি ধুনীয়াকৈ ৰাখিবৰ কাৰণে, মেৰুৱাই ৰাখিবৰ কাৰণে আমি গোসাঁই গামোচাখন ব্যৱহাৰ কৰোঁ। ঠিক তেনেকৈ তিয়নী গামোচা, তিয়নী গামোচা আমি কেতিয়া ব্যৱহাৰ কৰোঁ? দৈনন্দিন যিবিলাক কাম আমি তাক পিন্ধি লৈ কাম কৰোঁ, গা ধুওঁ, গা ধোৱা, গা মোচা, পথাৰত এজন কৃষক যেতিয়া পথাৰলৈ যায়, সেই তিয়নী গামোচাখন পিন্ধি পথাৰলৈ যায়, হাল বাবলৈ যায়, গতিকে তাৰ ব্যৱহাৰ বেলেগ। বিহুৱান, বিহুৱানৰ ব্যৱহাৰ বেলেগ, মান ধৰা গামোচাখন বেলেগ, গতিকে গামোচা বহুত প্ৰকাৰৰ গামোচা ব্যৱহাৰো বেলেগ বেলেগ। আমি গামোচাক বাদ দি আচলতে অসমীয়া সমাজ ব্যৱস্থাটোক আমি বা অসমীয়া হিচাপে চিনাকি দিব নোৱাৰোঁ গামোচাখন যদি আমাৰ নাথাকে। আমি কোনোবা আলহী আহিলে গামোচাৰে আদৰোঁ, কোনোবা সন্মানীয় ব্যক্তিক আমি গামোচাৰে আদৰোঁ, আমি ইজনে সিজনে ভাল পোৱাৰ প্ৰকাশ কৰিবৰ কাৰণে গামোচা আমি উপহাৰ দিওঁ। গতিকে গামোচাৰ ব্যৱহাৰ আচলতে বহু ধৰণৰ, গতিকে গামোচা অবিহনে অসমীয়া জাতিক চিনাকি দিবলৈ অসুবিধা। সেইটো কাৰণে আমি কওঁ যে গামোচা অসমৰ গৌৰৱ, গামোচা অসমীয়াৰ গৌৰৱ।
1: গামোচাৰ কথা ওলাইছে যেতিয়া মই সুধিব বিচাৰিছোঁ, এতিয়াৰ এটা ভয়ংকৰ সমস্যা হৈছে বাহিৰৰ পৰা কিছুমান গামোচা আহে যিবোৰ অসমীয়া মানুহে এতিয়াও ব্যৱহাৰ কৰি আছে, সেইটো বিষয়ে আপোনালোকে কি পদক্ষেপ লৈছে?
2: আপুনি খুব সময় উপযোগী কথা এষাৰ কৈছে। মই ইতিমধ্যে গামোচাৰ গুৰুত্বৰ কথা ক'লোৱেই। এতিয়া যিহেতু গামোচা ব্যৱসায়িকভাৱে উৎপাদন আৰু বজাৰলৈ ওলাইছে, গতিকে ইয়াত বিভিন্ন ধৰণৰ ইয়াত ব্যৱসায়িক প্ৰতিদ্বন্দ্বী ওলাইছে, সেইটো তাত অস্বীকাৰ কৰিবলগা একো নাই। এতিয়া অসমৰ বাহিৰৰ পৰা অতি নিম্নমানৰ যন্ত্ৰচালিত শালত বোৱা গামোচা বাহিৰৰ পৰা আহে, অসমত বিক্ৰী কৰে, সেইটো এটা অসমীয়া শিপিনীসকলৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে। এতিয়া বাহিৰৰ পৰা অহা গামোচা এখন যেতিয়া আপোনাৰ 30 টকাত বিক্ৰী কৰে, 40 টকাত বিক্ৰী কৰে, আমাৰ গামোচাখনৰ দাম কমেও 120 টকা, গতিকে ৰাইজে বা গ্ৰাহকসকলে অলপ দুধুৰ মুধুৰত পৰে, কি কৰিম? কিন্তু আপুনি যদি চায়, আমি যদি সঁচাকৈ গামোচা এখন কিনিব বিচাৰিছোঁ, কেতিয়াও সেই 30 টকীয়া 40 টকীয়া গামোচাখন কেতিয়াও উপযুক্ত গামোচা নহয়। আপুনি দুপইচা বেছি দি হ'লেও থলুৱা যিখন আচলতে আমি গামোচা বুলি ক'ব পাৰোঁ, সেইখন গামোচা আপোনালোকে কিনক, সেইটো যদি গুৰুত্ব আমি বুজি পাওঁ, তেতিয়াহ'লে অসমীয়া শিপিনীসকলেও এতিয়া যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেইটো কিছুমানে পৰি কমিব। এতিয়া কৈছে আমি ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে চৰকাৰে, অসম চৰকাৰে? অসম চৰকাৰ বিভিন্ন সময়ত আপোনালোকে দেখিছে বিভিন্ন সময়ত বাহিৰৰ পৰা অহা গামোচাবিলাক জব্দ কৰিবৰ কাৰণে তাৰ বিপৰীতে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছে, অসম প্ৰশাসনৰ ব্যৱস্থাবিলাক লৈছে, তাৰপিছতো আহি আছে। এতিয়া তেনেকুৱা ধৰণৰ কৰিবৰ কাৰণে চৰকাৰী আইনো আছে যে বাহিৰত এখন গামোচা যাতে পাৱাৰ লুমত উৎপাদন কৰিব নোৱাৰে, যন্ত্ৰচালিত শালত যাতে গামোচাখন উৎপাদন হ'ব নোৱাৰে, যিবিলাকে বাহিৰৰ পৰা আহি আছে, গতিকে সেইটোৰ কাৰণে আইনৰ যোগেদি বিভিন্ন ধৰণৰ যিবিলাক আপোনাৰ আমি চিজ কৰা বুলি কওঁ, ইনস্পেকশ্যন হৈছে, পুলিচ প্ৰশাসনৰ সহায়ত আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ দোকানবিলাকত যিবিলাকে বিপণীত তেওঁলোকে বাহিৰৰ গামোচা ৰাখে, সস্তীয়া গামোচা, সেইবিলাক তেওঁলোকে জব্দ কৰে, জব্দ কৰি প্ৰচাৰ বিভিন্ন ধৰণৰ আইনৰ সহায়ত তেওঁলোকক শাস্তি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, সেইটোৰ কাৰণে তেনেকুৱা প্ৰটেকশ্যন আছে। কিন্তু তাৰ লগে লগে মই এটা বস্তু ক'ম যে আমি যিসকল ক্ৰেতা আছোঁ, ক্ৰেতাসকলো কিছু সজাগ হ'ব লাগে যে মই যিখন গামোচা কিনিছোঁ, মই যি কামৰ কাৰণে গামোচাখন কিনিছোঁ, সেই কামৰ কাৰণে মই যিখন গামোচা 40 টকাত কিনিছোঁ সেইখন উপযুক্ত হয়নে? গতিকে মই অনুৰোধ কৰিম

0: অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন গ্ৰাহকক যে আপোনালোকে যদি গামোচাখন কিনিছে, আপুনি বিচৰা গামোচাখন হয়নে এবাৰ চাওক আৰু তাৰপিছত আপুনি তাক কিনক। আমি অলপ সামাজিকভাৱে অলপ আৱেগিক হোৱা মই উচিত বুলি ভাবোঁ, যে আমাৰ যদি শিপিনীসকলক আমি যদি উপযুক্ত সন্মান দিব বিচাৰোঁ, তেওঁলোকৰ মৰ্যাদা যদি দিব বিচাৰোঁ, তেতিয়াহ'লে আমি বাহিৰৰ গামোচাখন কিনাটো বন্ধ কৰিব লাগে।
1: এয়া আশা কৰিছোঁ আমাৰ অসমৰ ৰাইজে যাতে এইটো গুৰুত্ব সহকাৰে লয়। এইবাৰ সুধিব বিচাৰিছোঁ, বহনক্ষম জীৱনশৈলীৰ কথা বৰ্তমান বিশ্বজুৰি আলোচনা হৈ আছে, এই ক্ষেত্ৰত অসমৰ হস্ততাঁত কিমান আগবঢ়া?
0: আচলতে হস্ততাঁতৰ উৎপাদনৰ যিটো প্ৰক্ৰিয়া সেইটোৱে ছাষ্টেইনেবল প্ৰক্ৰিয়া, বহনক্ষম প্ৰক্ৰিয়া। আপুনি যদি দেখে হস্ততাঁতত আমি যিবিলাক সূতা ব্যৱহাৰ কৰোঁ, প্ৰাকৃতিকভাৱে আহৰণ কৰা সূতা, সাধাৰণতে অসমত আমি কি সূতা ব্যৱহাৰ কৰোঁ, হয় কপাহী সূতা, নহ'লে এৰী বা মুগা বা মালবাৰী চিল্ক, যিবিলাক প্ৰকৃতিৰ পৰা আহৰণ কৰা সূতা। আমি ৰং কি ব্যৱহাৰ কৰোঁ, প্ৰাকৃতিকভাৱে পোৱা ৰংবিলাক আমি আমাৰ বিভিন্ন চানেকি তানেকি তৈয়াৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। আৰু যিটো আমাৰ উৎপাদনৰ যিটো প্ৰক্ৰিয়া, সেইটো বহনক্ষম প্ৰক্ৰিয়া। তাত কোনো কেমিকেল ইউজ নাই, কোনো মেকানিকেল ইউজ নাই, কোনো কাৰ্বন প্ৰডাকশ্যন নাই। গতিকে আমাৰ এণ্টায়াৰ যিটো হেণ্ডলুমৰ যিটো উৎপাদন প্ৰক্ৰিয়া, সেইটোৱেই বহনক্ষম প্ৰক্ৰিয়া। আৰু সেইটো আজি বহনক্ষম প্ৰক্ৰিয়াটো হয়তো আমি সামূহিকভাৱে এতিয়া হয়তো আমি চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিছোঁ, কিন্তু আপুনি যদি দেখে দেখিব এই অতীজৰে পৰা অসমীয়া সমাজ ব্যৱস্থা সেই হস্ততাঁতৰ ক্ষেত্ৰত সেই বহনক্ষম উৎপাদনশৈলীয়ে কিন্তু আমি ব্যৱহাৰ কৰি আহিছোঁ। গতিকে সেইটো আমাৰ কাৰণে, অসমৰ কাৰণে আচলতে নতুন কথা নহয়। হস্ততাঁতৰ এই ব্যৱস্থাটোৱেই বহনক্ষম প্ৰক্ৰিয়া।
1: এইবাৰ বৰগোহাঁই ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, বৰ্তমানৰ প্ৰত্যাহ্বানপূৰ্ণ আৰু প্ৰতিযোগিতামূলক বজাৰত অসমৰ হস্ততাঁত বস্ত্ৰৰ চাহিদা কিমান বাৰু?
2: হয়, আপুনি ঠিকেই কৈছে। আজিৰ যিখন বজাৰ, এই বজাৰখনত প্ৰতিযোগিতা যথেষ্ট পৰিমাণে আছে। অকল হস্ততাঁতৰ বজাৰ বুলিয়েই নহয়, প্ৰত্যেকটো কমোডিটিৰে, প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰতে আজি আমি দেখা পাওঁ প্ৰতিযোগিতা ঢেৰ আছে। আৰু এই প্ৰতিযোগিতাৰ মাজত আমি যদি নিজকে বৰ্তি ৰাখিব লাগে, তেতিয়াহ'লে আমি আমাৰ বস্তুৰ চাহিদা বৃদ্ধি কৰিব লাগিব। আৰু চাহিদা বৃদ্ধি কৰাৰ এটাই উপায় হৈছে আমি আমাৰ গুণগত মানদণ্ড আমি বজাই ৰাখিব লাগিব। আমি যদি চাওঁ শেহতীয়াভাৱে গোটেই পৃথিৱীত বহনক্ষম উৎপাদনৰ কথা আহিছে, প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰাৰ কথা আহিছে, এই গোটেইবিলাক ক্ষেত্ৰত অসমৰ হস্ততাঁত কিন্তু চৰকাৰ ডাঙৰীয়াই কৈ যোৱাৰ দৰে আমি অতীজৰে পৰা বহনক্ষম উৎপাদনেৰে সমৃদ্ধ। আৰু আজিৰ তাৰিখত এই কোৱালিটিৰ বাবে আমাৰ অসমৰ হস্ততাঁতৰ চাহিদা গোটেই আন্তঃৰাষ্ট্ৰীয় বজাৰতে আছে। আমি দেখা পাওঁ অসমৰ মুগা বা এৰী শিল্প, এয়া বিশ্ববিখ্যাত আৰু পৃথিৱীৰ বিভিন্ন দেশত ইয়াৰ বিভিন্ন কাৰণত ইয়াৰ ডিমাণ্ড আছে। এতিয়া ধৰক এৰী সূতাক আমি অহিংসা চিল্ক বা অহিংসা পাট হিচাপে জনাজাত, আৰু অহিংসা এই যিটো কোৱালিটি, এই কোৱালিটিটোৰ কাৰণে এৰী পাটৰ এৰী বা এৰী সূতাৰ চাহিদা কোনো কালেই ম্লান হ'ব নোৱাৰে। সমগ্ৰ বিশ্বজুৰি এৰী সূতাৰ চাহিদা আছে। ঠিক তেনেকৈ মুগা অসমৰ বাহিৰে পৃথিৱীত কোনো ৰাজ্যই বা কোনো দেশেই উৎপাদন নকৰে, কাৰণ অসমৰ ইয়াৰ যিটো ভৌগোলিক অৱস্থিতি বা অসমৰ জলবায়ুতহে মুগাৰ আমাৰ উৎপাদন সম্ভৱ হয়। গতিকে মুগাৰ চাহিদা সদায়ে থাকিব। প্ৰতিযোগিতা যদিও আছে, আমাৰ মুগা বা আমাৰ এৰীয়ে বিশ্বৰ বজাৰত যি স্থিতি পাইছে সেয়া সদায়ে থাকিব। তাৰোপৰি আমাৰ হস্ততাঁতত যিবিলাক প্ৰাকৃতিক ৰং বা পৰম্পৰাগত কৌশল আমি যিবিলাক ব্যৱহাৰ কৰোঁ, তাৰ বাবেও আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ যথেষ্ট চাহিদা আছে। মোৰ বিশ্বাস, আমাৰ পৰম্পৰাগত জ্ঞানৰ সৈতে যদি আমি উদ্ভাৱনী চিন্তাধাৰা আৰু আধুনিক বিপণন ব্যৱস্থা যদি সংযোগ ঘটাওঁ, আৰু আমাৰ যদি নতুন প্ৰজন্ম যদি আগবাঢ়ি আহে, আৰু এই গোটেইখিনি বস্তুৰ যদি এটা সুন্দৰ সমন্বয় গঢ়ি উঠে, তেতিয়াহ'লে আগন্তুক দিনত অসমৰ হস্ততাঁত উদ্যোগ বিশ্বৰ দৰবাৰত অধিক শক্তিশালী আৰু অধিক সন্মানজনক স্থিতি এটা লাভ কৰিব পাৰিব।
1: এতিয়া আধুনিকতাৰ স্পৰ্শই অসমৰ হস্ততাঁত খণ্ডলৈ বহু পৰিৱৰ্তন কঢ়িয়াই আনিছে। এই পৰিৱৰ্তনে আমাৰ পৰম্পৰা আৰু ঐতিহ্যক কিমানখিনি প্ৰভাৱিত কৰিছে বুলি আপুনি ভাবে, গিৰেণ চৰকাৰ ডাঙৰীয়া?
0: সময়ৰ লগে লগে পৰিৱৰ্তন অহাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, আৰু ইয়াৰ প্ৰভাৱ হস্ততাঁত বস্ত্ৰখণ্ডতো পৰিছে। আধুনিকতাৰ প্ৰভাৱে আমাৰ হস্ততাঁত খণ্ডলৈ অহা ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে। নতুন নতুন প্ৰযুক্তি, নতুন নতুন চানেকি বা ডিজাইন, নতুন বজাৰ আৰু নতুন নতুন যোগাযোগ ব্যৱস্থাই ইয়াৰ পৰিসৰ আৰু বৃদ্ধি কৰিছে। এই ব্যৱস্থাই কিন্তু আমাৰ খণ্ডটো প্ৰত্যাহ্বানৰ লগতে লৈ আহিছে। সেই প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিব পাৰিব লাগিব, তাক আমি অভাৰকাম কৰিব পাৰিব লাগিব, তেতিয়াহে আমাৰ এই পৰম্পৰাগত যি খণ্ডটো আছে তাক আমি আগুৱাই লৈ যাব পাৰিম। যিটো আমাৰ উৎপাদন শৈলী, যি ইয়াৰ মানদণ্ড,

0: সেইটো যদি আমি কম্প্ৰমাইজ নকৰাকৈ পৃথিৱীৰ বজাৰত প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি যদি থিয় হ'ব পাৰোঁ, তেতিয়াহ'লে অসমৰ বস্ত্ৰশিল্পই পৃথিৱীৰ বজাৰ দখল কৰিবলৈ সক্ষম হ'ব।
1: এতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে যদি হস্ততাঁত খণ্ডত আগবাঢ়ি যাব বিচাৰিছে, তেওঁলোকৰ বাবে কি কি সম্ভাৱনা থাকিব পাৰে?
2: হয়, এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিশেষকৈ আজিৰ তাৰিখত, য'ত এতিয়া আমাৰ নিয়োগৰ ক্ষেত্ৰত যথেষ্ট সীমাবদ্ধতা আহিছে, নিয়োগৰ ক্ষেত্ৰত সীমাবদ্ধতা আহিছে যদিও বাণিজ্যৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ কিছু কলাত্মক বা সৃষ্টিশীল কামে কিন্তু আমাক নতুন নতুন ৰাস্তা দেখুৱাই আছে। হস্ততাঁত খণ্ড এনেকুৱা এটা খণ্ড য'ত আমাৰ যুৱ প্ৰজন্মই যদি ইয়াক কেৱল পৰম্পৰাগত শিল্প হিচাপে নলয়, যদি উদ্যোগ আৰু উদ্ভাৱনৰ ক্ষেত্ৰ হিচাপে যদি লয়, তেতিয়াহ'লে মানে হস্ততাঁত আৰু বস্ত্ৰশিল্প খণ্ডই তেওঁলোকলৈ নতুন সম্ভাৱনা নিশ্চয় কঢ়িয়াই আনিব। এতিয়া আমি ইণ্টাৰনেটৰ যুগত, AIৰ যুগত, এতিয়া আমি পৰম্পৰাগত ডিজাইনৰ লগত বিশ্বত প্ৰচলিত বা তেওঁলোকৰ আমাৰ যিসকল কাষ্টমাৰ থাকে তেওঁলোকৰ বিচৰা ধৰণৰ ডিজাইন প্ৰস্তুত কৰিব কাৰণে আমাৰ কাৰণে সহজ হৈ পৰিছে। ধৰক অসমৰ কাপোৰত যদি কোনোবাই এটা ইটালীৰ ডিজাইন বা আমেৰিকাৰ ডিজাইন বনাব বিচাৰে, সেইটো আজি তাৰিখত একেবাৰে সহজসাধ্য হৈ পৰিছে। ঠিক তেনেকৈ আগতে আমাৰ বাণিজ্য অতি সীমিত আছিলে, আমি হয় কাৰোবাৰ দোকানত বিক্ৰী কৰিব লাগিছিলে বা ঘৰে ঘৰে বিক্ৰী কৰাৰ পৰ্যায়ো আছিলে, কিন্তু আজি যি ই বাণিজ্য বা ডিজিটেল যি ই কমাৰ্চ, এই ই কমাৰ্চৰ যুগত আমি অসমত থাকিয়েই বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ বহু উদ্যোগীয়ে এই কাম কৰি আছে, হস্ততাঁত খণ্ডত বা আৰু সৰু সৰুকৈ তেওঁলোকে বাঁহ বেতৰ উদ্যোগৰ ক্ষেত্ৰতো আমি দেখা পাইছোঁ অসমৰ পৰাই তেওঁলোকে বিশ্বৰ বজাৰ দখল কৰিবলৈ আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেনেকৈ তেওঁলোকে নিজা নিজা কিছু ব্ৰেণ্ডো গঢ়ি তুলিছে যি বিশ্বৰ বজাৰত নিজৰ চিনাকি তুলিবলৈ সক্ষম হৈছে। তেনেকৈ প্ৰডাক্ট ডেভেলপমেণ্টৰ ক্ষেত্ৰতো নতুন নতুন স্ক'প আহি পৰিছে। গতিকে আমি যদি চাওঁ আজি যুৱ প্ৰজন্মই এই হস্ততাঁতক এক মানে পুৰণা বা এক পৰম্পৰাগত শৈলী হিচাপে নাৰাখি তেওঁলোকে সম্ভাৱনাৰ এক নতুন ক্ষেত্ৰ হিচাপে ইয়াক যদি লয়, তেতিয়াহ'লে তেওঁলোকে আমাৰ এই পৰম্পৰাক এক নতুন স্তৰলৈ কঢ়িয়াই লৈ যাব পাৰিব।
1: আৰু বৰ্তমান আমি দেখিবলৈ পাওঁ বহু যুৱ উদ্যোগীয়ে মুগা, এৰী আৰু হাতে বোৱা বস্ত্ৰ নতুন ৰূপত বিশ্বৰ আগত দাঙি ধৰিব খুজিছে বা দাঙি ধৰিছে। আপুনি ভাবেনে যে নতুন প্ৰজন্মৰ পৰম্পৰাক এৰি যোৱা নাই, বৰঞ্চ নতুনৰ ভাষাৰে ইয়াক আগুৱাই লৈহে গৈছে?
2: হয়, এইটো আমি আশাবঞ্জক হিচাপে চাওঁ, এই এটা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এটা পজিটিভ দিশ। আমাৰ যুৱ উদ্যোগীয়ে মুগা এৰিক অকল পৰম্পৰাগত বা হাতে বোৱা বস্ত্ৰ হিচাপে বিশ্বৰ আগত দাঙি ধৰা নাই, ইয়াক আমাৰ পৰম্পৰাৰ সৈতে এক ব্যৱসায়িক ভিত্তি ইয়াৰ লগত যোগ কৰি তেওঁলোকে ইয়াক বিশ্বৰ আগত দাঙি ধৰিছে। গতিকে এই ক্ষেত্ৰত আমি দেখা পাওঁ আমাৰ নতুন প্ৰজন্মই পৰম্পৰাক এৰি যোৱা নাই, পৰম্পৰাক লগত লৈহে বিশ্বৰ দৰবাৰলৈ ওলাই গৈছে। আমাৰ বিশ্বৰ দৰবাৰত অকল আমাৰ অসমৰ হাতে বোৱা কাপোৰ বা অসমৰ এৰি বা এৰি মুগা বুলিয়েই নহয়, ইয়াক পৰম্পৰা, নতুন যুগৰ বাণিজ্য সকলো সন্মিলিত কৰি এটা নতুন ক্ষেত্ৰ হিচাপে বিশ্বৰ বজাৰলৈ লৈ গৈছে, যিটোৱে আমাক এতিয়া নতুন প্ৰজন্মক নিয়োগৰ সুবিধাও দিছে আৰু তাৰ লগতে নিজৰ লগতে বহুকেইজনক ইয়াত সংস্থাপন দিবলৈ সক্ষম হৈছে।
1: চৰকাৰ ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, নতুন প্ৰজন্মৰ বাবে অসমৰ হস্ততাঁতক লৈ আপোনালোকে কি সপোন দেখিছে?
0: আমাৰ এটা ধাৰণা যে অসমৰ হস্ততাঁত খণ্ডত খালি এটা পৰ্যায়লৈকেই শিপিনীসকল জড়িত হৈ আছে। হয়, এটা সময়ত সেইটো সঁচাই আছিলে যে আমাৰ গাঁৱৰ শিপিনীসকল, যিসকল শিপিনী এই উৎপাদনৰ লগত জড়িত, এই খণ্ডত জড়িত, তেওঁলোক প্ৰায় নতুন প্ৰজন্মৰ প্ৰায় তাত অংশগ্ৰহণ প্ৰায় নাছিলেই। কিন্তু আপুনি যদি এতিয়া যদি চাই দেখিব অসমৰ বহুত শিক্ষিত নৱপ্ৰজন্মই, কোনোবা হয়তো টেকনিকেলি তেওঁলোক চাউণ্ড, কোনোবা ডিজাইনাৰ্ছ, কোনোবা MBA কৰা ল'ৰা, তেওঁলোকে আহি অসমৰ এই হস্ততাঁত ব্যৱসায়টো জড়িত হৈ পৰিছে। আপুনি যদি অলপ মন কৰে গুৱাহাটীত 10 বছৰ আগতে যিমানকেইখন হস্ততাঁতৰ বিপণি আছিলে আৰু আজি যদি তুলনা কৰে কিমান বেছি বাৰু, এইটো এটা প্ৰমাণ নহয়নে যে অসমৰ এই খণ্ডটোত আমাৰ ডেকা চাম আগবাঢ়ি আহিছে, যিসকলে সঁচাকৈ ইতিমধ্যে যামিনীয়ে কৈছে যে আমাৰ বজাৰখন এতিয়া মুকলি। অসমৰ হস্ততাঁতৰ বজাৰখন খালি অসমেই নহয়, ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বখনেই আমাৰ বজাৰ, আৰু আজিকালিৰ ই কমাৰ্চে এই বজাৰখন আৰু মুকলি কৰি দিছে আমাৰ কাৰণে। গতিকে এইটো আমাৰ কাৰণে এটা সুযোগ, আমাৰ নৱপ্ৰজন্মই অসমৰ এৰী আৰু মুগাক লৈ এক বৃহৎ ব্যৱসায়িক এক পৰিৱেশ সৃষ্টি কৰিব পাৰে, এটা ইক'চিষ্টেম তৈয়াৰ কৰিব পাৰে, আৰু তেনেকুৱা এটা ইক'চিষ্টেম অসমলৈ আহি আছে।

0: আজিৰ 10 বছৰ আগৰ পৰিৱেশ আৰু আজিৰ হস্ততাঁত বস্ত্ৰখণ্ডৰ পৰিৱেশ, যিটো পৰিৱেশ সম্পূৰ্ণ পৃথক। গতিকে আজিকালি যথেষ্ট সংখ্যক যুৱ ব্যৱসায়ী উদ্যোগী ইয়াৰ লগত জড়িত হ'বলৈ আৰম্ভ কৰিছে আৰু তেখেতসকলে তেখেতসকলৰ অসমৰ শিপিনীৰ দ্বাৰা উৎপাদিত অসমৰ সামগ্ৰী বিশ্বৰ বিভিন্ন বজাৰলৈ তেওঁলোকে উলিয়াই দিবলৈ সক্ষম হৈছে আৰু ই ক্ৰমান্বয়ে আগলৈ আগবাঢ়ি গৈ আছে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰেও বিভিন্ন আঁচনিৰ যোগেদি, বিভিন্ন তেওঁলোকৰ প্ৰকল্পৰ যোগেদি শিপিনীসকলক হওক, উদ্যোগীসকলক হওক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এতিয়া আপোনালোকে চৰকাৰে ঘোষণা কৰিছে মুগাৰ ক্ষেত্ৰত চেনাইজৰী বুলি এটা আঁচনি, এটা প্ৰকল্প, এটা বৃহৎ প্ৰকল্প। আৰু সেই প্ৰকল্পটোৰ যোগেদিও অসমৰ যিসকল মুগা পালক আছে, মুগাৰ পালকে হওক বা ৰিয়েৰাৰ হওক বা মুগা বস্ত্ৰ উৎপাদন কৰা যিসকল শিপিনী হওক বা এই গোটেই কামখিনিক লৈ পেলাই, এই গোটেই ভেলু চেইনক লৈ পেলাই যিসকল উদ্যোগীয়ে কাম কৰি আছে তেওঁলোকৰ কাৰণে বৃহৎ সুযোগ। তেওঁলোকে বিভিন্ন ধৰণৰ চৰকাৰী পৃষ্ঠপোষকতাত তেওঁলোকে তেওঁলোকৰ ব্যৱসায়টো, তেওঁলোকৰ ব্যৱসায় কৰাৰ লগতে শিপিনীসকলক এংগেজ কৰি তেওঁলোকৰ পৰা উৎপাদন কৰাই তেওঁলোকক হাতত দুপইচা দিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো কৰিবৰ কাৰণে আগবাঢ়ি আহিব পাৰে আৰু ইতিমধ্যে আগবাঢ়িছে। আৰু মই আশাবাদী যে এই প্ৰক্ৰিয়াটো আৰু ত্বৰান্বিত হ'ব আগন্তুক দিনত আৰু অসমৰ বস্ত্ৰশিল্পই পৃথিৱীৰ বজাৰত এতিয়া যি পৰিৱেশ আছে তাতকৈ আৰু ভাল পৰিৱেশত ভাল বজাৰ এখন দখল কৰিবলৈ সক্ষম হ'ব,
1: হয় আমি আশা কৰিম। আৰু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকল কোনোবা যদি আগবাঢ়ি আহিব খুজিছে হস্ততাঁত ক্ষেত্ৰত, কিবা উদ্যোগ স্থাপন কৰিব খুজিছে বা কিবা কাম কৰিব বিচাৰিছে, তেওঁলোকৰ প্ৰতি আপোনালোকে কি ক'ব বা কিবা সহায় সা সুবিধা আছে নেকি?
0: সা সুবিধা নিশ্চয় আছে। অসম চৰকাৰে তেওঁলোকৰ বিভিন্ন আঁচনিৰ যোগেদি তেনেকুৱা ধৰণৰ উদ্যোগী বা শিপিনীক সহায় কৰি আহিছে। যোৱা এডভেণ্টাজ আছাম 2 যিটো হৈ গ'ল, সেই সময়ত অসম চৰকাৰে এখন পলিচি তৈয়াৰ কৰি উলিয়াইছে। সেই পলিচিৰ যোগেদিও আছাম টেক্সটাইল এণ্ড এপাৰেল পলিচি 2025, গতিকে সেই আঁচনিৰ সেই পলিচিৰ যোগেদিও বিভিন্ন উদ্যোগীয়ে সেই পলিচিখনৰ যি সা সুবিধা আছে, যি ইনচেনটিভছ আছে, আৰ্থিকভাৱে সহায় কৰাৰ ইনচেনটিভছ আছে, তেওঁলোকক বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ তৈয়াৰ কৰাত সহায় আছে তাত, গতিকে সেই আঁচনিখনৰ অধীনত যিবিলাক ইনচেনটিভছ আছে সেইবিলাক ইনচেনটিভছ তেওঁলোকে চৰকাৰৰ পৰা লৈ তেওঁলোকে বিভিন্ন ধৰণৰ উদ্যোগ আচলতে হস্ততাঁত বুলি নহয়, গোটেই টেক্সটাইল ভেলু চেইন যিটো আছে, গোটেই টেক্সটাইল ভেলু চেইনৰ আণ্ডাৰত তেওঁলোকে অসমত উদ্যোগ স্থাপন কৰি তেনেকুৱা ধৰণৰ ব্যৱসায় আগবঢ়াই নিবৰ কাৰণে আগবাঢ়ি আহিব পাৰে।
1: গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। আমাৰ আলোচনা আজি সামৰিবৰ সময় হ'ল। হাতে বোৱা এখন গামোচা, এযোৰ মেখেলা চাদৰ বা এখন এৰী চাদৰৰ সৈতে কেৱল তাঁতশালখনেই জড়িত নাথাকে, ইয়াৰ সৈতে জড়িত হৈ থাকে বহু শিপিনীৰ সাধনা, এখন সমাজৰ সৃষ্টিশীলতা আৰু আমাৰ সাংস্কৃতিক উত্তৰাধিকাৰ। এই অমূল্য সম্পদক সযতনে নতুন প্ৰজন্মৰ হাতত তুলি দিয়াটো আমাৰ সকলোৰে নিশ্চয় দায়িত্ব। আৰু আজি আপোনালোকে আহি এই বহুমূলীয়া কথাখিনি ক'লে, আমাৰ শ্ৰোতাসকলে বহুত কথা জানিলে এই আলোচনাটিৰ পৰা। আগলৈ আপোনালোকক আকৌ কেতিয়াবা এই ধৰণৰ আলোচনাৰ বাবে আমন্ত্ৰণ কৰিম। আজিলৈ আপোনালোকক অশেষ ধন্যবাদ।
2: নমস্কাৰ। নমস্কাৰ, ধন্যবাদ জনাইছোঁ।
3: কৃষি জগত অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে অসমৰ হস্ততাঁত পৰম্পৰা, প্ৰাসংগিকতা আৰু সম্ভাৱনা এই বিষয়ক এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী অধীক্ষক যামিনী বৰগোহাঁই আৰু একে বিভাগৰে অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক গিৰেণ চৰকাৰে। আলোচনাটিৰ আঁত ধৰিলে মেলোডী পাটগিৰিয়ে। কৃষিজগত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰায়।

অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নৱজাগৰণ আনিব বিচৰা, ছেমিকণ্ডাক্টৰ উদ্যোগত নিয়োগৰ বাবে দক্ষতা অৰ্জনৰ হেতু গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকত চলিত বছৰৰ পৰা 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম আৰম্ভ হ'ব। ইলেক্ট্ৰনিক্ছ ইঞ্জিনিয়াৰিং, ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং এণ্ড স্মাৰ্ট অট'মেশ্যন নামৰ এই পাঠ্যক্ৰমত নামভৰ্তিৰ আবেদনৰ সবিশেষ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ৱেবছাইট ডব্লিউ

0: কম সময়তে বেশি লাভ মাত্র এটা ক্লিকত। বঢ়িয়া
1: পছিলে।
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: এক প্ৰকাৰ পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ক্ৰীড়া বাৰ্তা।

0: ক্ৰীড়া বাৰ্তা।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তাৰ সৈতে মই অংকুৰ জ্যোতি শৰ্মা। উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতা অহা 1 আগষ্টৰ পৰা আৰম্ভ হ'ব। অসম ক্ৰিকেট সন্থাই লীগৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি উদ্বোধনী খেল 1 আগষ্টত আৰু ফাইনেল খেলখন 23 আগষ্টত অনুষ্ঠিত হ'ব। প্ৰথমবাৰৰ বাবে অসমত হ'বলৈ দিনৰ 2 বজাত চৰাইদেউ ছানৰাইজাৰ্ছ দলে বৰপেটা ব্ৰেভছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সন্ধিয়া 7 বজাত তেজপুৰ টাইটানছৰ মুখামুখি হ'ব ডিব্ৰুগড় ৱাৰিয়াৰ্ছ। 2 আগষ্টত গুৱাহাটী ৰয়েলছে সন্ধিয়াৰ খেলখনত যোৰহাট ষ্টেলিয়ানছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পূৰ্বে বৰাক লিজেণ্ডছৰ মুখামুখি হ'ব নগাঁও ৰেঞ্জাৰ্ছ। সূচী অনুসৰি ডিব্ৰুগড় ৱাৰিয়াৰ্ছ আৰু গুৱাহাটী ৰয়েলছে 2বাৰকৈ মুখামুখি হ'ব। গুৱাহাটী ৰয়েলছে চৰাইদেউ ছানৰাইজাৰ্ছৰ বিৰুদ্ধেও 2বাৰকৈ অৱতীৰ্ণ হ'ব। লীগ মেচৰ সামৰণিৰ শীৰ্ষ 4টা দলে 21 আগষ্টত হ'বলগীয়া ছেমিফাইনেললৈ আগবাঢ়িব। তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানৰ দল দুটাই প্ৰথম ছেমিফাইনেল দুপৰীয়া খেলাৰ বিপৰীতে শীৰ্ষস্থানত থকা দলটোৱে নিশা দ্বিতীয় ছেমিফাইনেলত চতুৰ্থ স্থানৰ দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 23 আগষ্টৰ ফাইনেলত নিৰ্ণয় হ'ব উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলটো। বিশ্বকাপৰ 1.5 মাহৰ ফুটবল উন্মোদনৰ পাছত এইবাৰ ক্লাব ফুটবলৰ বৰ্ষজোৰা উত্তেজনাৰ অপেক্ষা কৰিছে অনুৰাগীসকলে। ইউৰোপৰ শীৰ্ষ 5 লীগৰ নতুন ছিজন আৰম্ভ হোৱাৰ সময় সমাগত। বিশ্বকাপত চমক দেখুওৱা অধিকাংশ তাৰকাকে দেখা যাব এই শীৰ্ষ লীগৰ বিভিন্ন ক্লাবত। নিৰ্ধাৰিত সূচী অনুসৰি নতুন ছিজনৰ পৰ্দা প্ৰথমে আঁতৰিব স্পেনিছ লা লিগাৰ। অহা 15 আগষ্টৰ নিশা 10:30 বজাত আলাভেছ আৰু গেটাফেৰ মেচেৰে আৰম্ভ হ'ব লা লিগা। 24 আগষ্টত অভিযান আৰম্ভ কৰিব বাৰ্চিলোনাই। 23 আগষ্টত নামিব ৰিয়েল মাদ্ৰিদ। লা লিগাৰ এসপ্তাহ পাছত 22 আগষ্টত একেদিনা আৰম্ভ হ'ব ইংলিছ প্ৰিমিয়াৰ লীগ, ফ্ৰান্সৰ লীগ ওৱান আৰু ইটালীৰ ছিৰি এ। প্ৰিমিয়াৰ লীগৰ উদ্বোধনী মেচত মুখামুখি হ'ব বৰ্তমানৰ চেম্পিয়ন আৰ্চেনেল আৰু কভেণ্ট্ৰি চিটি। একেবাৰে শেষত 29 আগষ্টৰ পৰা আৰম্ভ হ'ব জাৰ্মানীৰ বুণ্ডেছলিগা। উদ্বোধনী খেলত চেম্পিয়ন বেয়াৰ্ণ মিউনিখৰ বিৰুদ্ধে ষ্টুটগাৰ্ট অৱতীৰ্ণ হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে অংকুৰ জ্যোতি শৰ্মাই, প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একেই সময়তে। নমস্কাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এই কাহিনী হ'ল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গ'ল দৰমহা, এতিয়া নতুন কাণফুলি নহয়, প্ৰথমে সঞ্চয়, প্ৰথমে কাণফুলি। শুনক, প্ৰতিমাহে অলপ বচাওক, অলপ বিনিয়োগ কৰক আৰু অলপ ইমাৰ্জেঞ্চি বাবেও সাঁচক, যাতে হৈ ৰয় টেনশ্যন ফ্ৰী। কিন্তু কাণফুলি কি হ'ব, যাবানে বিদ্যুৎ ইনজেকশ্যন?
4: RBI কয়
3: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
5: এসময়ত ঘৰৰ মানুহে হুকুম সিঙক কুৰকুৰ দাস বুলি মাতিছিল, কাৰণ লাইট ফেন চলি থকা দেখিলে তেওঁ সকলোৰে ওপৰত

0: ব্যৱহাৰ কৰিবলৈ ধৰিছিল।
1: আৰু ৰমুৱা, এই ফেনখন কিয় চলাই থৈছ? বিজুলীৰ বিল কি তোৰ বাপেৰে ভৰিব?
0: কিন্তু আজিকালি সকলোৱে তেওঁক পিয়াৰেলাল বুলিহে মাতে, কাৰণ যিদিনাৰ পৰা তেওঁ চলাৰ পেনেল লগালে সিদিনাৰ পৰা মিটাৰৰ কাটাডালত শান্তিৰে শুই থাকে। আৰু হুকুম সিঙো, পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক pmsuryaghar.gov.in।
2: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিডবেক লাগে?
3: তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
2: কাৰেক্ট।
3: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চি এম এছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিডবেক।
4: আৰ বি আই কয়
5: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডছমেন।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত যদিও এতিয়াও 763খন গাঁও বানৰ কবলত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন ৰাজ্যত প্ৰথম পৰ্যায়ত 78খন চাহ বাগিচা শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা হৈছে বুলি সদনত মন্ত্ৰীকেশৱ মহন্ত প্ৰকাশ ৰাজ্যৰ 12খন জিলাত আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলনত ৰাজা মুথু পাণ্ডিৰ ৰূপৰ পদক অৰ্জন ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে এতিয়া 9খন জিলাৰ 24টা ৰাজহ চৰকাৰৰ 763খন গাঁও বানত বুৰ গৈ আছে বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে এইবাৰৰ বানত কালি চৰাইদেউ জিলাত আৰু 2জন লোকে প্ৰাণ হেৰুৱায় ইয়াকে লৈ ৰাজ্যত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ ৰাজ্যখনত এতিয়াও 37,724 লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী বোকা আৰু পলসৰ তলত আছে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰীকেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে এইবাৰৰ বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ৰ ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰকল্পটোৰ 4খন গেটেৰে কেইবা লাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে অনাগত 4টা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে এই বৈঠকত বান পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ্বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে এই বিষয়ে মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত এইদৰে কয়
1: हमारे मुख्यमंत्री जी का निर्देश में कोई किसी को खाने पीने के लिए तकलीफ ना हो इसीलिए हम लोग लगातार रेस्क्यू ऑपरेशन एंड रिलीफ ऑपरेशन दोनों चीजों को हम लोग आगे बढ़ा रहा हूं लगभग इस साल 5 दिनों में 7 लाख लीटर से ज्यादा पानी हम लोग पहुंच चुका है लगभग 2,88,000 बिस्किट पैकेट लोगों का पास हम लोग पहुंचा रहा हूं अभी तक हम लोग अप्रोक्सीमेट 10,000 क्विंटल चावल लोगों का पास हम लोग अभी पहुंचा रहा हूं।

0: लगभग 1600 क्विंटल से ज्यादा दाल, 400 क्विंटल से ज्यादा नमक, 25,000 लीटर से ज्यादा मस्टर्ड ऑयल, उसी हिसाब से 30,000 से ज्यादा टार्पोलिन अभी लोगों का पास पहुंचा सका हूं। और मैं आशा करता हूं कि बाढ़ का जो गंभीरता धीरे धीरे कमती हो जाए और हम लोग रिहेबिलिटेशन की तरफ हमारा सरकार हमारा प्रशासन अभी हम लोग और पे जाएंगे।
1: বৈঠকৰ অন্তত দলটোৱে চন্তক, বিহুবৰ, নাজিৰা, বেদবাৰী, চাৰিং, জাজি আৰু আমগুৰিকে ধৰি কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লয়। জিলা প্ৰশাসনে জনোৱা অনুসৰি বানপানীৰ ফলত জিলাখনৰ 385খন গাঁও আৰু 4,00,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এইবাৰৰ বানত 31জন লোকৰ মৃত্যু হোৱাৰ লগতে 3গৰাকী এতিয়াও নিখোজ হৈ আছে। পশুপালন খণ্ডতো বানৰ প্ৰভাৱ পৰিছে। অৱশ্যে অঞ্চলবোৰত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে যদিও জিলা প্ৰশাসনে দীৰ্ঘম্যাদী পূৰ্ণ বাসন কাৰ্যত অধিক গুৰুত্ব দিছে। ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে শেহতীয়া বৰ্ষবোৰৰ দৰে সমূহীয়া কঠীয়াতলী স্থাপনৰ আঁচনি গ্ৰহণ কৰিছে। সমূহীয়া কঠীয়াতলীৰ জৰিয়তে বানৰ ক্ষতিগ্ৰস্ত কৃষকক উন্নত প্ৰজাতিৰ বিনামূলীয়া কঠীয়া প্ৰদান কৰা হ'ব। এই উপলক্ষে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত সমূহীয়া কঠীয়াতলীৰ উন্নত জাতৰ কঠীয়া সিঁচাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কঠীয়াতলী পৰিদৰ্শন কৰে। ষোড়শ অসম বিধানসভা বাজেট অধিৱেশনত আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় শাসক আৰু বিৰোধী উভয় দলৰ সদস্যই উত্থাপন কৰে। বিধায়ক ৰূপেশ গোৱেলে অসমৰ কিমানখন চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ'ল এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত 78খন চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা হয় বুলি উল্লেখ কৰে। একেদৰে ৰাজ্যৰ মৃৎশিল্পীসকলৰ উন্নয়ন সন্দৰ্ভত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে প্ৰশ্ন উত্থাপন কৰে। উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই বিধায়ক দাসৰ প্ৰশ্নৰ উত্তৰত কয় যে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ জৰিয়তে থলুৱা পঞ্জীয়নভুক্ত হস্তশিল্প সমবায় সমিতিসমূহক কৰ্মশালা অনুষ্ঠিত কৰা আৰু প্ৰয়োজনীয় সা সঁজুলি আদিৰ বাবে সাহায্য আগবঢ়াই আহিছে। সকলো হস্তশিল্পী আৰু কাৰিকৰসকলৰ জীৱিকাৰ উন্নয়ন সাধনৰ উদ্দেশ্যে চৰকাৰে এই আঁচনি গ্ৰহণ কৰাৰ কথাও মন্ত্ৰী বিমল বৰাই উল্লেখ কৰে। একেদৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে শিল্পীসকলক 1,00,000 টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা আছে বুলিও মন্ত্ৰী বৰাই সদনক অৱগত কৰে। বিগত 2025-2026 বৰ্ষত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে কুমাৰ শিল্পীসকলৰ উন্নয়নৰ বাবে কুমাৰ সশক্তিকৰণ যোজনা নামৰ আন এখন আঁচনি ৰূপায়ণ কৰা হৈছে বুলিও উল্লেখ কৰে। বিশ্বৰ বৃহত্তম জনবসতিপূৰ্ণ নদীদ্বীপ তথা সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিহ্য, পৰম্পৰা আৰু কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। ষোড়শ অসম বিধানসভাৰ আজিৰ অধিৱেশনত অংশগ্ৰহণ কৰি কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়। অনাগত সময়ত মাজুলী সুৰক্ষা তথা সংৰক্ষণ আৰু পৰ্যটন খণ্ডৰ বিকাশৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰী হাজৰিকাই প্ৰকাশ কৰে।
2: বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ এক অনন্য সাংস্কৃতিক, আধ্যাত্মিক আৰু প্ৰাকৃতিক ঐতিহ্য। ইয়াৰ ঐতিহাসিক সত্ৰসমূহ ঐতিহ্যবাহী মুখাশিল্প চৰাইচুং, বৰদুৱাচিং আৰু পদ্মশ্ৰী যাদৱ পায়ঙে গঢ়ি তোলা মূলাই গাঁথনি বিশ্বজুৰি পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণ। এই সম্পদসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ আৰু সংৰক্ষণৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও অধিক পদক্ষেপ লোৱাৰ নিশ্চয় থল আছে। চৰকাৰে মাজুলীক ৰাজ্যৰ অন্যতম অগ্ৰাধিকাৰ পৰ্যটন গন্তব্য স্থান হিচাপে গঢ়ি তুলিবলৈ সত্ৰসমূহৰ সংৰক্ষণ আৰু উন্নয়ন, পথ ঘাট, দলং, ফেৰী সেৱা, পৰ্যটক সুবিধা কেন্দ্ৰ, বিশ্ৰামগাৰ, শৌচাগাৰ আদিৰ বিভিন্ন বিভাগৰ জৰিয়তে আন্তঃগাঁথনি উন্নত কৰিছে। অসম আসামৰ জৰিয়তে ডিজিটেল মাধ্যমত মাজুলীৰ পৰ্যটন সম্ভাৱনাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ কৰা হৈছে।
1: চলিত বৰ্ষত এই পৰ্যন্ত অসমৰ 12খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে বুলি পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে সদনত প্ৰকাশ কৰে। তেওঁ কয় যে তিনিচুকীয়া, কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, গোলাঘাট, চৰাইদেউ, কামৰূপ মেট্ৰ, ধেমাজি, শোণিতপুৰ, মাজুলী আৰু কোকৰাঝাৰ জিলাত গাহৰি ৰোগ ধৰা পৰিছে। এই ৰোগত বৰ্তমানলৈ 418টা গাহৰি মৃত্যুমুখত পৰিছে আৰু 963টা গাহৰি নিধন কৰা হৈছে বুলি তেওঁ কয়। চৰকাৰী পশু চিকিৎসালয় আৰু প্ৰাথমিক পশু স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি ভ্ৰাম্যমান পশু চিকিৎসা গোটৰ যোগেদি বিনামূলীয়াকৈ এই ৰোগত আক্ৰান্ত গাহৰিৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গাহৰি চি এছ এফ ৰোগ প্ৰতিৰোধৰ বাবে বিনামূলীয়া টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। পামসমূহ বীজাণুমুক্ত কৰাৰ বাবে বীজাণুনাশকৰো যোগান ধৰা

হৈছে বুলি তেওঁ সদনত প্ৰকাশ কৰে। গাহৰি পামত ল'বলগীয়া জৈৱ সুৰক্ষাৰ বাবে আদৰ্শ পৰিচালনা পদ্ধতি আৰু পৰামৰ্শাৱলী প্ৰকাশ কৰা হৈছে বুলি তেওঁ কয়। ইয়াৰ লগতে আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোগ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰচাৰ পত্ৰিকা বুকলেটৰ বিতৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নিয়মীয়া পশুপালনৰ প্ৰশিক্ষণৰ উপৰি গাহৰি পামৰ ক্ষেত্ৰত ল'বলগীয়া জৈৱ সুৰক্ষাৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 2025-2026 বৰ্ষত 595 জন পালকৰ মাজত গাহৰি নিধনৰ ক্ষতিপূৰণ হিচাপে 1,781 লাখৰো অধিক টকা বেংক একাউণ্টযোগে বিতৰণ কৰা হৈছে বুলি তেওঁ লগতে কয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাছৰ জিলাতো 2027 চনৰ লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ হৈছে। লোকপিয়লৰ কামৰ বাবে জিলাখনৰ নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি হাট শিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা 8 আগষ্টত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। দক্ষিণ শালমৰা ৰাজচক্ৰ এলেকাতো অহা 30 জুলাইৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। প্ৰতিটো দলত সৰ্বাধিক 50 জনকৈ প্ৰশিক্ষাৰ্থীক 2 জনকৈ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ জৰিয়তে গণনাকাৰী আৰু তত্বাৱধায়কসকলক লোকপিয়লৰ তথ্য সঠিকভাৱে সংগ্ৰহ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। লোকপিয়লৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য দেশৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ। এই তথ্যৰ জৰিয়তে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জনসংখ্যা আৰু সামগ্ৰিক পৰিস্থিতি এখন প্ৰতিচ্ছবি পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজিৰ পৰা অহা 7 আগষ্টলৈ হ'বলগীয়া লোকপিয়ল 2027 গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আংশিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এটা নিৰ্দেশ অনুসৰি তিয়ক, যোৰহাট পূব, যোৰহাট পশ্চিম আৰু তিতাবৰ ৰাজচক্ৰৰ লগতে সংলগ্ন পৌৰসভা অঞ্চলসমূহত হ'বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচী পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত থাকিব। ইফালে মৰিয়নী ৰাজচক্ৰ আৰু মৰিয়নী পৌৰসভা এলেকাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ পূৰ্বৰ নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে অহা 29-31 জুলাইলৈ অনুষ্ঠিত হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। পৰৱৰ্তী সময় স্থগিত ৰখা অঞ্চলসমূহত প্ৰশিক্ষণৰ নতুন সময়সূচী আৰু অন্যান্য প্ৰয়োজনীয় নিৰ্দেশনাসমূহ জিলা প্ৰশাসনৰ ফালৰ পৰা যথাসময়ত অৱগত কৰা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে। ডিব্ৰুগড় জিলাতো 2027 চনৰ লোকপিয়লৰ কামৰ বাবে নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি টিংখং আৰু নাহৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক অভিমুখীকৰণ আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বাহকজনিত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে বৰপেটা জিলাৰ স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন চৰ অঞ্চলত আজি সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। কদমতলা, ধৰ্মপুৰ, ছয়সীমানা, ভাটনাপৈটি চৰত সজাগতা সভা, ঔষধযুক্ত আঁঠুৱা বিতৰণ, ধোঁৱা দিয়া কাৰ্যসূচীৰ লগতে স্থানীয় লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কেইবাটাও স্থানত মেলেৰিয়া, ডেংগি, জাপানিজ এনকেফেলাইটিছৰ দৰে বাহকজনিত ৰোগত কেইবাগৰাকীও লোক আক্ৰান্ত হৈছে। জিলাখনত ইতিমধ্যে বাহকজনিত ৰোগত আক্ৰান্ত হৈ 4 জন লোকে প্ৰাণ হেৰুৱাইছে। বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে। কোকৰাঝাৰত আজি বড়োলেণ্ড সাহিত্য শাসিত পৰিষদৰ সচিবালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ কাৰ্যবাহী সমিতিৰ এই বৈঠকত সভাপতিত্ব কৰে। বৈঠকত বড়োলেণ্ড সাহিত্য শাসিত অঞ্চলৰ প্ৰশাসন, উন্নয়ন আৰু জনকল্যাণমূলক বিষয়সমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয় যে এই কাৰ্যবাহী সমিতিৰ বৈঠকত প্ৰশাসনীয় সমন্বয় শক্তিশালী কৰা, বিভিন্ন বিভাগৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰা আৰু পৰিষদীয় এলেকাৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত আইন প্ৰণয়নৰ বাবে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি দিছপুৰৰ জনতা ভৱনত আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োটা বিভাগৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ সবিশেষ পৰ্যালোচনা কৰাৰ লগতে এই সংক্ৰান্তত সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰোত্তোলক ৰাজা মুথুপণ্ডিয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কিলোগ্ৰাম ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী

0: প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে মুথুপন্দীক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজা মুথুপন্দীৰ সফলতা দেশে গৌৰৱবোধ কৰিছে। তেওঁ মুথুপন্দীৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজা মুথুপন্দীৰ সফলতা প্ৰতিজন ভাৰতীয় সুখী আৰু গৌৰৱান্বিত। তেওঁ মুথুপন্দীক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি 4টা মেডেলেৰে প্ৰতিযোগিতাৰ পদক তালিকাত অষ্টম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত যদিও এতিয়াও 763খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। ৰাজ্যৰ 12খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলনত ৰাজা মুথুপন্দীৰ ৰূপৰ পদক অৰ্জন। সন্ধিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
3: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাম মন্দিৰ নেশে লাভ কৰা বৰঙণিৰ ধনাত্মহতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত SIT-ত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি নিৰ্দেশ দিয়ে। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। চীনৰ হুৱাংজুত চলি থকা ISSF বিশ্বকাপ প্ৰতিযোগিতাত আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে। আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026-ত ভাৰত তুলক ৰাজা মুথুবন্দিয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ আইন 2024ৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত আজি দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰে। উল্লেখযোগ্য যে এই বিধেয়কখনত অভিযুক্তৰ বিৰুদ্ধে 10 বছৰৰ কাৰাবাস, 10 কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্তকে ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। বিধেয়কখনৰ মতে অভিযোগনামা দাখিলৰ পাছত 3 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। বিধেয়কখন উত্থাপন কৰাৰ সময়তে বিৰোধী পক্ষৰ সাংসদসকলে নীটৰ বিষয়টোক লৈ ছাত্ৰ ছাত্ৰীৰ শেহতীয়া প্ৰতিবাদী কাৰ্যসূচীৰ সময়ছোৱাত আৰক্ষীৰ আতিশয্যৰ অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত আলোচনাৰ বাবে দাবী জনায়। সদনৰ অধ্যক্ষ ওম বিৰলাই বিষয়টোত হস্তক্ষেপ কৰি কয় যে সকলো ৰাজনৈতিক দলৰ সদস্যসকলৰ দাবী তথা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি সংস্কাৰৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে নিম্ন সদনত বিধেয়কখন উত্থাপন কৰা হৈছে। এই বিধেয়কখনক তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰি তেওঁ কয় যে সদনৰ সদিচ্ছা আৰু দেশবাসীৰ আৱেগ উভয় দেশৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোক লৈ পুংখানুপুংখ আলোচনাৰ প্ৰয়োজন আছে। অধ্যক্ষগৰাকীয়ে প্ৰতিগৰাকী সাংসদকে বিধেয়কখনক লৈ আলোচনাৰ ক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই যদিও বিৰোধী পক্ষৰ সাংসদসকলে তেওঁলোকৰ প্ৰতিবাদত অটল হৈ থাকে। এনে প্ৰেক্ষাপটত অধ্যক্ষগৰাকীয়ে সদন বিয়লি 2 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে যদিও হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই গ্লাছগোত অনুষ্ঠিত 23 সংখ্যক কমনৱেলথ গেমছত পদক জয় কৰা ভাৰতৰ তাৰকা ভাৰত তুলক মীৰাবাই চানু, চানম্বাম ঋষিকান্ত সিং, ৰাজা মুথুপাণ্ডি আৰু পেৰাশক্তি ভাৰত তুলক জন্দু কুমাৰক শুভেচ্ছা জনায়। শ্ৰীবিৰলাই লগতে এই ঐতিহাসিক সফলতাৰ বাবে প্ৰশিক্ষক তথা ভাৰতীয় দলক শুভেচ্ছা জনাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ইয়াৰ পাছত অধ্যক্ষ ওম বিৰলাই সদনৰ প্ৰশ্নকাল চলাই নিবলৈ চেষ্টা কৰে যদিও বিৰোধী পক্ষৰ সদস্যসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই সদনৰ প্ৰশ্নকালত আন কোনো বিষয়ে আলোচনা কৰা নহ'ব বুলি উল্লেখ কৰে। তেওঁ বিৰোধী সদস্যসকলক প্ৰশ্নকাল নিয়াৰিকৈ চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই কয় যে প্ৰশ্নকালক ব্যাঘাত জন্মোৱাটো উচিত নহয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বিধেয়কখনৰ আলোচনাৰ বাবে যথেষ্ট পৰিমাণৰ সময় আবণ্টন কৰা হৈছে আৰু কেইবাখনো সংশোধনী জাননী লাভ কৰা হৈছে। তেওঁ বিৰোধী দলসমূহৰ সদস্যসকল

সকলৰ আচৰণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। ৰাজ্যসতো আজি একে পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত বহুকেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কেইবাটাও বিষয় উত্থাপন কৰে। বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই সংবিধানৰ 267 অধিনিয়মৰ অধীনত ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ কাৰ্যকলাপৰ বিষয়ত আলোচনাৰ বাবে দাবী জনাইছিল যদিও পাছত হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। পৰৱৰ্তী সময়ত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছত একেই পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভাপতিয়ে পুনৰ 2 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। 3 বজাত উচ্চ সদন মিলিত হোৱাৰ পাছত উপসভাপতি হৰিবংশে এই বিধেয়ক সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰে যদিও বিৰোধী দলৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে সদনৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰিপ্ৰেক্ষিতত সদন 5:15 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়। পুনৰ হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। অযোধ্যাৰ ৰাম মন্দিৰ নেশে লাভ কৰা বৰঙণিৰ ধনৰ আত্মসাতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত বিশেষ অনুসন্ধানকাৰী গোট SIT এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মহানাৰে গঠিত এখন বিচাৰপীঠে SIT তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। 2 সপ্তাহৰ ভিতৰত SIT তদন্তৰ অগ্ৰগতিৰ প্ৰথম প্ৰতিবেদন দাখিল কৰিব। এই গোচৰৰ শুনানিত উত্তৰ প্ৰদেশ চৰকাৰক প্ৰতিনিধিত্ব কৰা দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ক জনায় যে 4 জনীয়া সদস্যৰে ইতিমধ্যে SIT গঠন কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। COVID-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত 2020 চনৰ পৰা এই ব্যৱস্থা বন্ধ হৈ আছিল। দুয়োখন দেশৰ পৰা বিষয়াসকলে সীমান্ত বাণিজ্য পুনৰ মুকলি কৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ আকাশবাণীৰ গেংটকৰ সংবাদদাতাই জানিবলৈ দিছে। দুয়োখন দেশৰ মাজৰ বাণিজ্যৰ পুনৰ আৰম্ভণিয়ে পঞ্জীয়নভুক্ত ব্যৱসায়ী, পৰিবহণ খণ্ডৰ লোক আৰু সহযোগী খণ্ডৰ ব্যৱসায়ীৰ সৈতে জড়িত ব্যক্তিক উপকৃত কৰিব। উল্লেখযোগ্য যে 4 দশকতকৈও অধিক কাল বাণিজ্যৰ আদান প্ৰদান বন্ধ হৈ থকাৰ পাছত 2006 চনত নাথুলা পাছেৰে দুয়োখন দেশৰ মাজত পুনৰ বাণিজ্য আৰম্ভ হৈছিল। বাণিজ্যিক জাহাজ MV অমৰফিড হোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ পাছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি ভাৰতস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ পলিচুকলৈ চমন জাৰি কৰে। ঘটনাটো সন্দৰ্ভত উদ্বিগ্নতা দৰ্শাই মন্ত্ৰালয়ে কঠোৰ ভাষাৰে এই ঘটনাক গৰিহণা দিয়ে। এটা বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে বাণিজ্যিক জাহাজৰ আক্ৰমণৰ ঘটনাত ভাৰতৰ উদ্বিগ্নতাক ইউক্ৰেইনৰ কৰ্তৃপক্ষক জনাবলৈ ৰাষ্ট্ৰদূতগৰাকীক অনুৰোধ জনোৱা হয়। বম্বে উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক মেটা প্লেটফৰ্ম X Corp গুগল LLC আৰু অন্যান্য অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা দেৱানী গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰে। শ্ৰীগাডকাৰীয়ে অভিযোগ কৰিছে যে ইথানেল মিশ্ৰিত ইন্ধন কাৰ্যসূচীৰ পৰা তেওঁ আৰু তেওঁৰ পৰিয়াল লাভান্বিত হৈছে বুলি কৃত্ৰিম বুদ্ধিমত্তা চালিত পষ্টসমূহে ভুৱা প্ৰচাৰ চলাইছে আৰু এই দাবী ভিত্তিহীন। এনেধৰণৰ ভুৱা খবৰসমূহৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ শ্ৰীগাডকাৰীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত অভিনেতা পংকজ ত্ৰিপাঠীক আৰ্টিষ্ট অৱ ডিষ্টিংচন বঁটাৰে সন্মানিত কৰা হ'ব। ভাৰতীয় চিনেমালৈ অভিনেতাসকলৰ ব্যতিক্ৰমী অৱদান আৰু দেশৰ অন্যতম সন্মানীয় অভিনেতা হিচাপে তেওঁৰ উল্লেখযোগ্য বৰঙণিৰ বাবে এই সন্মান তেওঁক প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰি মেলবৰ্ণত এই সন্মান গ্ৰহণ কৰিব। শ্ৰীত্ৰিপাঠী গেংছ অৱ ৱেছেবুৰ, নিউটন, স্ত্ৰী আদি চিনেমাত অভিনয় কৰাৰ বাবে পৰিচিত। উল্লেখযোগ্য যে অহা 13 আগষ্টৰ পৰা আৰম্ভ হ'বলগীয়া এই মহোৎসৱৰ অহা 23 আগষ্টত সামৰণি পৰিব। চীনৰ হুৱাংজুত চলি থকা ISSF বিশ্বকাপ প্ৰতিযোগিতাৰ আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে। অলিম্পিক পদক বিজয়ী মনু ভাকেৰে এই শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰতিযোগিতাত পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰাৰ বাবে ঈশা সিং আৰু মনু ভাকেৰক অভিনন্দন জনাইছে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰোত্তোলক ৰাজা মুথুবন্দিয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুথুমণ্ডীক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজা মুথুমণ্ডীৰ সফলতা দেশে গৌৰৱবোধ অনুভৱ কৰিছে। তেওঁ মুথুমণ্ডীৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা

0: দিছে জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজা মুথুমন্ডীৰ সফলতাত প্ৰতিজন ভাৰতীয় সুখী আৰু গৌৰৱান্বিত। তেওঁ মুথুমন্ডীক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি 4টা মেডেলেৰে প্ৰতিযোগিতাৰ পদক তালিকাত অষ্টম স্থানত আছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাত আজি লোক পৰীক্ষা, অসৎ উপায় প্ৰতিৰোধ, সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাম মন্দিৰ নেখাই লাভ কৰা বৰঙণি ধনাত্মহতৰ অভিযোগৰ তদন্ত কৰিবলৈ গঠিত এছ আই টিত এজন ফৰেনচিক বিভাগৰ হিচাপ পৰীক্ষকক অন্তৰ্ভুক্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি নিৰ্দেশ দিয়ে। নাথুলা পাছৰ জৰিয়তে ভাৰত আৰু চীনৰ মাজত সীমান্ত বাণিজ্য আগষ্ট মাহৰ প্ৰথমাৰ্ধৰ পৰা আৰম্ভ হ'ব। চীনৰ হুৱাংজুত চলি থকা আই এছ এছ এফ বিশ্বকাপ প্ৰতিযোগিতাত আজি মহিলাৰ 25 মিটাৰ পিষ্টল শাখাত ভাৰতৰ ঈশা সিঙে সোণৰ পদক অৰ্জন কৰে আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলক ৰাজা মুথুপণ্ডীয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কেজি ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। আমাৰ ৰাজ্যৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। আৰম্ভ কৰিছোঁ, আকৌ শুনোৱা হওক। অনুষ্ঠানৰ পুনতেই শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে অনুপ হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ফজলুল কৰিমৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী ডলি ঘোষ, গীতৰ কথা দীপালী কাকতিৰ।

আকৌ শুনোৱা হওক অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে চাৰুগুহাইৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কীৰ্তিকোমল ভূঞাৰ।

আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত শিশুকালত শ্ৰৱণ শক্তিৰ সমস্যা আৰু নিৰাময় এই বিষয়ে ডাক্তৰ কল্পনা শৰ্মাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। শুনিবলৈ নাপাহৰিব আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে কেশৱ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ দুটি কাৰ্বি গীত।

পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে কেশৱ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ দুটি কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে ভৱেশ ভূঞাৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ পুনতে শুনক শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত কেশৱ মহন্তৰ গীতৰ কথাৰে।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে শুনিছে ভৱেশ ভূঞাৰ কণ্ঠৰ গীত। অনুষ্ঠানত এবাৰ আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত, কল্পনা ভূঞাৰ ৰচনাৰে।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে ভৱেশ ভূঞাৰ কণ্ঠত। অনুষ্ঠানৰ শেষত আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ এই গীতটি ডিম্বেশ্বৰ দাসৰ ৰচনাৰে।

0: আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে ইমান পৰে ভৱেশ ভূঞাৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক 8 বজাৰ মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নওখন জিলাৰ 24টা ৰাজহচক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মধুপুৰ সত্ৰক ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কালি লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কোকৰাঝাৰত আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত হোৱা এখন বৈঠকত সভাপতিত্ব কৰে। ৰাজ্যত প্ৰথম পৰ্যায়ত 78খন চাহ বাগিচাৰ শ্ৰমিকক ভূমিবত্তা প্ৰদান কৰা হৈছে বুলি অসম বিধানসভাত মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। বিশ্বৰ বৃহত্তম জনবসতিপূৰ্ণ নদীদ্বীপ তথা সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিহ্য পৰম্পৰা আৰু কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আহিছে। ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী নাগৰিকলৈ গুণগত সুলভ আৰু সময়োপযোগী স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰী দিছপুৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি দিছপুৰৰ জনতা ভৱনত মন্ত্ৰালয়সমূহৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু চলিত বৰ্ষত এই পৰ্যন্ত 12খন জিলাত আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে বুলি পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে প্ৰকাশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800420223 নম্বৰত।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: পৰিয়াল কল্যাণ অনুষ্ঠান

0: নমস্কাৰ আদৰৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি আমি এটি অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ বাবে আমি লৈ আনিছোঁ আজিৰ এই খণ্ডত। সেইটো হৈছে শিশুকালত শ্ৰৱণ শক্তিৰ সমস্যা আৰু নিৰাময়। আৰু এই বিষয়ে কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে ডাক্তৰ কল্পনা শৰ্মা, মুৰব্বী অধ্যাপিকা, নাক কাণ আৰু ডিঙি বিভাগৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ। আপোনাক স্বাগতম জনাইছোঁ ডাক্তৰ শৰ্মা আমাৰ আজিৰ এই পৰিয়াল কল্যাণ অনুষ্ঠানলৈ।
1: ধন্যবাদ, নমস্কাৰ।
0: আজি আমি এটি বিষয়, এটি গুৰুত্বপূৰ্ণ বিষয়, ইতিমধ্যে আমি জনাইছোঁ যে শিশুকালত শ্ৰৱণ শক্তিৰ সমস্যা আৰু নিৰাময়। আৰু শিশুকালটো এনেকুৱা যে শিশুগৰাকীয়ে নিজে ক'ব নোৱাৰে যে তেওঁ শুনিছে নাই শুনা, কি হৈছে, আৰু বহু সময়লৈকে হয়তো মাক দেউতাকেও গম নোপোৱাকৈ থাকে অসুবিধাটোৰ বিষয়ে। পাছত যেতিয়া স্কুললৈ যায় বা অন্যান্য মানুহৰ সৈতে কথা বতৰা

0: হয় তেতিয়াহে চাগে তেওঁলোক অনুমান কৰে। এই শিশুকালত আৰম্ভণিতে আপোনাক সুধিব খুজিছোঁ, তো শিশুকালত হোৱা এই যিটো শুনাৰ অসুবিধা বা নুশুনা হোৱাটো সেইটো কেনেকুৱা বা কি কাৰণে হয়?
1: হয়, অকণমান বেলেগ ধৰণে আৰম্ভ কৰোঁ।
0: হয়,
1: আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত শুনাটো এটা এনেকুৱা ইন্দ্ৰিয় যিটো মাকৰ গৰ্ভত থাকোঁতে প্ৰায় 20 weeks এইটো ডেভেলপ হয়। আৰু এজন শিশুৱে প্ৰথম ইন্দ্ৰিয়ৰ ভিতৰত এই এনভাইৰমেণ্টেল নইজটোৱেই প্ৰথমতে শুনে। প্ৰায় 24 weeksৰ ভিতৰতে এই শব্দবোৰ তেওঁ শুনিবলৈ লয়। গতিকে ভাবক, এই পঞ্চ ইন্দ্ৰিয়ৰ যিটো ইন্দ্ৰিয় ইমান সক্ৰিয় জন্মৰ আগতেই, সেইটো বেয়া হোৱাটো বহুতকেইটা কাৰণ হ'ব পাৰে। গতিকে এই বস্তুবোৰ আমাৰ ভাগ কৰা হৈছে, এটা কোৱা হৈছে যে কনজেনাইটেল, মানে জন্মগতভাৱে তেওঁ নুশুনা হৈছে, আৰু কিছুমান কোৱা হৈছে যে তেওঁ জন্মৰ পিছত ডেভেলপ কৰিছে নুশুনা হোৱাটো। তো জন্মগতভাৱে যিবোৰ হৈছে সেইবোৰ কিছুমান জেনেটিক ডিজৰ্ডাৰ থাকে, আৰু সাধাৰণতে জেনেটিক ডিজৰ্ডাৰবোৰ এনেকুৱা মানুহৰ ভিতৰত হয় যিসকলৰ বিয়া বহুত ক্লোজ ৰিলেটিভৰ ভিতৰত হৈছে। তেনেকুৱাবোৰত জেনেটিক ডিজৰ্ডাৰত নুশুনা ল'ৰা ছোৱালী জন্ম হোৱাটো বহুত বেছি। তাৰপিছতে আহে যে জন্মগতভাৱে কাণখন হয়তো ডেভেলপ নহ'লে, তাৰপিছতে আহে জন্মগতভাৱে কিছুমান ইনফেকশ্যন কাণত হ'ল, আৰু নহ'লে এনেকুৱা হয় যে জন্ম হ'ল বাচ্চাটো কিন্তু সময়তকৈ আগতে জন্ম হ'ল, আমি যিটো প্ৰিমেচিউৰিটি বুলি কওঁ। আৰু নহ'লে এনেকুৱা হ'ল যে জন্মৰ সময়ত তাৰ অক্সিজেন লেভেলটো ব্ৰেইনত বহুত কমি গ'ল। আৰু সকলোৱে জানে যে বহুত বেবী জণ্ডিচ লৈ পেলাই জন্ম। চ' এই বস্তুবোৰ এটা এটা কাৰক বুলি কোৱা হৈছে হিয়াৰিং লছৰ।
0: এতিয়া আমি কেনেকৈ জানিম শিশুটো, বা কিমান সময়ৰ পৰা অলপ জানিব পাৰোঁ যে শিশুজনে শুনাত অসুবিধা হৈছে বা শুনা নাই, কেনেকৈ গম পাম বাৰু?
1: যদি আমি লক্ষ্য কৰোঁ, কিছুমান সময়সীমা বান্ধা থাকে সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া জন্মৰ পিছত ডেভেলপমেণ্ট লাহে লাহে হৈ থাকে, কিছুমান সময়সীমা থাকে, যেনেকৈ 0 to 3 months, মানে 3 মাহৰ ভিতৰত এটা শিশুৱে হঠাৎ এটা শব্দ যদি তেওঁৰ কাষত হয় উচপ খাই উঠে, আৰু নহ'লে শুই থকাৰ পৰা ঘূৰি দিবলৈ চেষ্টা কৰে, সেইটো 3 মাহৰ ভিতৰত। আকৌ 3 to 6 months ভিতৰত যদি চাওঁ, তেতিয়াহ'লে দেখিম যে তেওঁ শব্দটোৰ ফালে ঘূৰি পেলাই চাবলৈ চেষ্টা কৰিছে। তাৰপিছত দেখিম 6 to 10 months ভিতৰত তেওঁ যদি আমি নাম কাঢ়ি মাতোঁ বা কিবা এটা কৈ পেলাই মাতোঁ, ৰেছপঞ্চ কৰে, মানে হাঁহি দিয়ে বা মূৰটো ঘূৰাই চায়। আৰু 10 to 15 minutes এটা এটাকৈ শব্দ ক'বলৈ, মা, তা, এনেকুৱা ধৰণৰ শব্দবোৰ ক'বলৈ আৰম্ভ কৰে। আকৌ যদি 1 to 3 months, সেইটো অৱস্থাও যদি ভালকৈ আমি লক্ষ্য নকৰিলোঁ, 1 to 3 months ভিতৰত যদি স্পীচ ডেভেলপমেণ্ট হোৱা নাই, মানে কথা ক'বলৈ লোৱা নাই, তেতিয়াহ'লে কিন্তু জানিব লাগিব বাচ্চাটো শুনা নাই। আৰু এটা ষ্টেজ আছে, সেইটো ষ্টেজো পাৰ হৈ গ'ল, ল'ৰা ছোৱালী স্কুলত গ'ল। স্কুলত কিন্তু টিচাৰে সদায় ক'ব যে বাচ্চাটোৱে স্কুলত মন নিদিয়ে, নহ'লে তাৰ পাৰফৰ্মেঞ্চ ইজ ভেৰি ভেৰি পুৱৰ, মানে ভালকৈ পঢ়া শুনাটো কৰিব পৰা নাই। সেইবোৰ অৱস্থাত জানিব লাগিব যে কাণৰ কিবা প্ৰব্লেম থাকিব পাৰে। যদি পৰা নাই তেতিয়াহ'লে কিন্তু সন্দেহ কৰাটো ভাল,
0: কাণখনৰ টেজ কৰাই লোৱাটো খুব ভাল। পৰীক্ষাৰ কথা আহিলে যেতিয়া ডক্টৰ শৰ্মা, কোনবিলাক পৰীক্ষা থাকে, এই যে ধৰিবলৈ কেনেধৰণৰ পৰীক্ষা আছে বাৰু?
1: হয়, এতিয়া কথা হ'ল, বহুতে ভাবে যে বাচ্চাটো টেষ্ট কৰিবলৈ লৈ যাম, দুখ পাব, কিন্তু এই কাণৰ পৰীক্ষাবোৰ যিবোৰ কৰি চোৱা হয় একেবাৰে নন ইনভেচিভ, মানে কোনো ধৰণৰ কষ্ট ল'ৰা ছোৱালীয়ে নাপায়। কিছুমান সৰু সৰু কাণত শব্দৰ ভৰাই দিয়া হয় আৰু সেই শব্দবোৰ লোকেট হৈছে নে নাই। আল্টিমেটলি আমাৰ শুনাটো কি, আমি কাণৰ পৰা শব্দটো গৈ পেলাই ব্ৰেইনলৈকে যাব লাগিব। গতিকে পৰীক্ষাবোৰ এনেকুৱা যে ই ট্ৰেছ কৰিব যে ব্ৰেইনলৈকে গৈ পেলাই শব্দটো পাইছে নে নাই। দুটা ধৰণৰ টেষ্ট সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ লগত কৰা হয়, অটো একোষ্টিক এমিশ্যন বুলি কয়, মানে ব্ৰেইনৰ ভিতৰৰ পৰা যিবোৰ ছাউণ্ড ওলাই আহে আমাৰ কাণৰ দি গৈ পেলাই শব্দ যোৱাৰ কাৰণে, সেই শব্দটো আছে নে নাই আমি ভালকৈ চাওঁ। সেইটো মই জনাবলৈ পাই সুখী হ'ম, সেইটো একেবাৰে নিউবৰ্ণ বেবীটো কৰিব পাৰি, এনেকুৱা নহয় যে বাচ্চাটো আমি 3 months কাৰণে বাদ চাম। আৰু সেইটো যদি কিবা কাৰণে ফেইল হৈছে, মানে বাচ্চাটোৱে ভালকৈ ৰেকৰ্ডিং হোৱা নাই, নেক্সট ষ্টেজটো হ'ব বেৰা বুলি কওঁ আমি, ব্ৰেইন ষ্টেম ইভক ৰেছপঞ্চ অডিঅ'মেট্ৰি। এই সকলো পৰীক্ষা কিন্তু কোনো কষ্ট নাপায় বাচ্চাটো, খালি আমি

0: অলপ হোৱাই ল'ব লাগে যাতে লৰচৰ নকৰে। চ' এই দুটা পৰীক্ষাৰ পৰা সম্পূৰ্ণভাৱে
1: যিকোনো বয়সতে আমি কৰিব
0: পাৰোঁ পাৰোঁ আৰু এই দুটা পৰীক্ষাৰে আমি তিনিমাহৰ ভিতৰতে কাণৰ অসুবিধা আছে নেকি ধৰা পেলাব পাৰোঁ। সেইটো কাৰণে যিমান সোনকালে পাৰি সিমান সোনকালে মানে টেষ্টটো কৰোৱাটো সদায় ভাল।
1: এতিয়া ধৰক কিছুমান শিশুৱে শুনে কিন্তু পাছত হিয়াৰিং লছ যিটো হয় বা এই হিয়াৰিং লছৰ আৰু কি কি কাৰণ হ'ব পাৰে?
0: হয়, কেতিয়াবা সৰু থাকোঁতে বা মাকৰ গৰ্ভত থাকোঁতে মাকৰ কিছুমান বেমাৰ আজাৰ হয়। তাৰে ভিতৰত ধৰক মাম্ছ হ'ল, মেজিলছ হ'ল, ৰুবেলা বুলি এটা বেমাৰ আছে, তাৰপিছত চাইটোমেগালোভাইৰাছ বুলি এটা বেমাৰ আছে, সেইবোৰ বেমাৰ। তাৰোপৰি ধৰক মাকৰ কিবা কাৰণে মেনিনজাইটিছ কিবা কাৰণে যদি হ'ল, ইভিন বেবিটোৰো যদি জন্মৰ পিছত মেনিনজাইটিছ হয় বা মেজিলছ হয় তেতিয়াও কিন্তু শুনাটো কমি যায়। তাৰোপৰি কিছুমান মেডিচিন আছে যিবোৰ আমি অটোটক্সিক ড্ৰাগছ বুলি মানে কাণখন সি বেয়া কৰিব পাৰে, তেনেকুৱা যদি মেডিচিন কিবা কাৰণে দীঘলীয়াকৈ বাচ্চাটোৱে বা মাকে পাইছিলে সেই তেতিয়াও কিন্তু কাণৰ নুশুনা হ'ব পাৰে। আৰু তাৰোপৰি যদি কিবা কাৰণে হেড ট্ৰমা হৈছে জন্মৰ পিছতে যদি বাচ্চাটো পৰিছে কিবা কাৰণে বা মূৰত দুখ পাইছে তেতিয়াও কিন্তু ট্ৰমা হ'ব পাৰে। আৰু তাৰপিছতো যদি জন্মৰ পিছত এনেকুৱা হয় কাণত কিছুমান ইনফেকশ্যন হয়। এটা হ'ল কাণৰ ভিতৰ ফালে অংশত পানী জমা হৈ থাকে, পানীটো বাহিৰ ফালে ওলাই নাহে, পানী জমা হৈ থাকে কাৰণে শব্দবোৰ ভালকৈ কাণৰ ভিতৰত সোমাই নাযায়, নগ'লে বাচ্চাটো শুনা নাপায়। সেইটো এটা খুব কমন ডিজিজ, প্ৰায় 5 বছৰ বয়সলৈকে আমি বহুত বাচ্চা পাওঁ যিবোৰৰ এই অসুবিধাটো থাকে। আৰু নহ'লে ফ্ৰেংক মানে কিছুমান কাণৰ পৰা পুজ ওলোৱা ধৰণৰ বেমাৰ আছে, সেই বেমাৰবোৰ 5 বছৰৰ পৰা আগুৱাইও হৈ থাকিব পাৰে, তেনেকুৱা কাৰণবোৰতে সাধাৰণতে নুশুনা হয়।
1: এতিয়া তাৰ বিভিন্ন ভাগো থাকিব, ধৰক প্ৰকাৰ থাকিব,
0: হয়
1: কিমান প্ৰকাৰৰ হ'ব পাৰে নুশুনা, ধৰক কিমান নুশুনা, কমপ্লিটলি নুশুনা, এখন কাণেৰে শুনে কিছুমানে কয় এখন কাণে নুশুনে, পৰীক্ষা কৰিলে বেৰা টেষ্ট আমি তেনেকুৱা দেখিছোঁ যে এখন কাণ ভাল বুলি কৈছে এখনেৰে কমকৈ শুনে বা নুশুনে তেনেকুৱা হয়, এই প্ৰকাৰ কি কি আছে?
0: হয়, খুব উত্তম কুৱেশ্যন এইটো একচুৱেলি, কাৰণ তাৰ ওপৰতে আমি ট্ৰিটমেণ্ট কি কৰিম সেইটো প্লেন কৰিব লাগিব। এতিয়া মই জনাওঁ যে কাণখনৰ আমাৰ 3টা অংশ আছে, এটা বাহিৰৰ অংশ, এটা মাজৰ অংশ আৰু এটা একদম মূৰৰ ভিতৰত সোমাই থকা অংশ। আৰু সেই মূৰৰ ভিতৰত সোমাই থকা অংশৰ পৰা এডাল নাৰ্ভ যায় যিটোৱে মূৰৰ বিভিন্ন অংশৰ লগত সংযুক্ত কৰি পেলাই আল্টিমেটলি শুনাৰ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি তোলে। এতিয়া যদি আমাৰ বাহিৰ অংশত অসুবিধা হয়, আমি সেইটো আউটাৰ ইয়েৰ বুলি কওঁ, তাত যদি কিবা অসুবিধা হয় তেতিয়াহ'লে সাধাৰণতে কণ্ডাক্টিভ মানে চাউণ্ডটো ভিতৰলৈ সোমাই যোৱাত অসুবিধা, তাৰ পিছৰ অংশটো যদি হয় মানে মাজৰ অংশত তেতিয়াও আমি সেইটো কণ্ডাক্টিভ বুলিয়েই সাধাৰণতে কওঁ, মানে ভিতৰলৈকে চাউণ্ডটো গৈ থকা নাই। একেবাৰে যদি ভিতৰৰ অংশত হয় তেতিয়া আমি সেইটো কওঁ চেঞ্চুৰী নিউৰেল টাইপ, মানে আল্টিমেটলি ভিতৰত থকা অংশটো যেতিয়া বেয়া হৈ যায় সেইটো মানে কণ্ডাকশ্যনৰ কথা নাই, সেইটো ভিতৰত প্ৰচেচিঙত গণ্ডগোল হৈছে, তাৰমানে শব্দৰ প্ৰচেচিঙত চাউণ্ডটো গৈ গৈ গৈ এটা মেকানিকেলছ এনাৰ্জি হ'ব লাগিব যিটোৱে গৈ নাৰ্ভডাল ষ্টিমুলেট কৰিব। সেই বস্তুবোৰ যেতিয়া হ'ব তেতিয়া আমি ক'ম এইটো চেঞ্চৰি নিউৰেল টাইপ। আৰু কেতিয়াবা এই কণ্ডাক্টিভ আৰু চেঞ্চৰি নিউৰেল টাইপ দুইটা লগ হৈ থাকে, সেইটো মিক্স টাইপ বুলি কয়। আৰু কেতিয়াবা অকল নাৰ্ভডাল অসুবিধা থাকে, কেতিয়াবা নাথাকিবও পাৰে, কেতিয়াবা ডেমেজ হ'ব পাৰে, সেইটো অডিটৰী লছ বুলি প্ৰায় কোৱা হয়।
1: এতিয়া এইকেইটা 3 প্ৰকাৰ আপুনি ক'লে,
0: হয়,
1: লগতে আপোনাৰ এটা শব্দ প্ৰদূষণ যে নয়েজ ট্ৰমা বুলি যদি কওঁ তাৰ ফলতো আমাৰ হিয়াৰিং লছ হ'ব পাৰে নেকি?
0: আজিকালিৰ দিনত এইটো এটা খুব ডাঙৰ অসুবিধা হৈছে, কাৰণ বেমাৰটো যেতিয়া হ'ব কাণৰ যদি পানী ওলায় আমি দেখাব পাৰিম, কাণৰ ভিতৰত পানী জমা হৈ থাকিলে বাচ্চাটোৰ কাণখন বিষাব ক'ব পাৰিব, কিন্তু এইটো এটা নয়েজ ট্ৰমা যিটো বাহিৰৰ পৰা দেখা নাযায়, যিটো প্ৰগ্ৰেছিভ, যিটো আপোনাৰ পেইনলেছ, যিটো প্ৰিভেণ্টেবল আৰু যিটোৱে আপোনাৰ প্ৰগ্ৰেছিভ, মানে কথা হ'ল তাত কোনো পেইন নাথাকে। আৰু যদি খুব হঠাতে কাণৰ ওচৰত খুব ডাঙৰ ফটকা ফুটিছে আতচবাজীৰ শব্দ, বা খুব ডাঙৰ এটা শব্দ কিবা কাৰণে হৈছে, তেতিয়া সেই শব্দৰে কাণখন এবাৰতে বেয়া কৰি দিব পাৰে। আৰু আজিকালি আপুনি দেখিছে বহুত ল'ৰা ছোৱালীয়ে খুব হাই ফ্ৰিকুৱেঞ্চি চাউণ্ডত গান শুনে, কিবা শুনে বা ইয়াৰপড লৈ থাকে, তাত যদি শব্দটো

0: খুব দীঘলীয়াকৈ ফৰ লং টাইম এটা ডাঙৰ শব্দ যদি কাণৰ ভিতৰত গৈ থাকে তেতিয়াহ'লেও কাণখন ডেমেজ হ'ব পাৰে। তো মই আগতেই ক'লোঁ যে এইটো দেখা নাপায়, আমি গম নাপাওঁ, আৰু এইটো প্ৰগ্ৰেছিভ। আৰু যদি আমি এইটো প্ৰিভেণ্টেবল, যদি আমি এইবোৰ শব্দৰ পৰা আঁতৰি থাকোঁ বা ইয়াৰপড লৈ পেলাই ডাঙৰ শব্দ নুশুনো, এইটো প্ৰিভেণ্টেবল। কিন্তু যদি এইটো একেবাৰে এষ্টাব্লিছ হৈ যায় তেতিয়াহ'লে কিন্তু ট্ৰিট কৰাটো দিগদাৰী হয়।
1: এতিয়া ডক্টৰ শৰ্মা, আমি বিভিন্ন প্ৰকাৰৰ হিয়াৰিং লছৰ কথা পাতিলোঁ বা কি কাৰণে হয়, এটা থুলমূল আৱাস আমাৰ হ'ল। এতিয়া যিটো মূল বিষয় এনেকুৱা কথা যদি গম পালোঁ, তাৰ হৈছে চিকিৎসা। চিকিৎসা পদ্ধতি কি কি হ'ব পাৰে, কেনেদৰে চিকিৎসা হ'ব পাৰে?
0: এই হিয়াৰিং লছটো যেতিয়া হয় যিকোনো বেমাৰৰ পৰাই, এতিয়া চিকিৎসা কৰি কিমানখিনি আমি লছটো কিয়'ৰ কৰিম সেইটো কিন্তু আমি আগতীয়াকৈ ক'ব নোৱাৰোঁ। কাৰণ আমি সদায় সেইকাৰণে চিকিৎসা কৰাৰ আগতে সকলোকে এৱেৰ কৰিব বিচাৰোঁ যে হিয়াৰিং লছটো আমি সোনকালে ডিটেক্ট কৰিব লাগে, মানে আৰ্লি ডিটেকশ্যন। সকলো এৱেৰ হ'ব লাগে যে মোৰ ল'ৰাটো বা ছোৱালীজনীৰ যদি কাণৰ পানী ওলাই আছে, এইটোৱে গৈ পেলাই কিন্তু আল্টিমেটলি হিয়াৰিং লছ কৰিব, কাণেৰে নুশুনা কৰিব। এতিয়া ডিজিজটো প্ৰগ্ৰেছ হৈ গৈ থাকিলে বিভিন্ন অংশ যেতিয়া কাণৰ ভিতৰত বেয়া হৈ হৈ গৈ থাকিব, আমি কিমানখিনি হিয়াৰিং ইম্প্ৰুভ কৰিব পাৰিম চিকিৎসাৰে, সেইটো এটা সন্দেহজনক হৈ পৰে। তথাপিও বিভিন্ন পদ্ধতিৰে আমি ল'ৰা ছোৱালীবোৰৰ ট্ৰিটমেণ্ট কৰোঁ। যদি জানো যে আমি এইটো কনজেনাইটেল ডেফনেছ, মানে জন্মগতভাৱে হৈছে, বাকী কোনো ধৰণৰ অসুবিধা নাই, এ ছিৰিজ অফ টেষ্টৰ মাজেৰে গৈ পেলাই আমি আজিকালি ল'ৰা ছোৱালীবিলাকক এটা খুব সুন্দৰ প্ৰযুক্তিযুক্ত মানে এটা অপাৰেশ্যন আমি কৰিবলৈ লৈছোঁ, সেইটো হ'ল কক্লিয়াৰ ইম্প্লাণ্ট। এইটো একেবাৰে মূৰৰ ভিতৰৰ অংশত এটা ডিভাইচ বহাই দিয়া হয়, যি ডিভাইচটোৱে আপোনাৰ এই ছাউণ্ড এনাৰ্জিটো ইলেক্ট্ৰিকেল ষ্টিমুলাছলৈ ট্ৰান্সফৰ্ম কৰি পেলাই কাণৰ ভিতৰত শব্দটো শুনিবলৈ সহায় কৰে। এই কক্লিয়াৰ ইম্প্লাণ্টটো দুবছৰৰ তলৰ ল'ৰা ছোৱালীলৈকেই কৰিব পাৰি। আমি গুৱাহাটী মেডিকেল কলেজত 2014 পৰা এইটো আৰম্ভ কৰা হৈছিলে, আৰু এতিয়ালৈকে মই জনাবলৈ পাই সুখী হ'ম প্ৰায় 178 ল'ৰা ছোৱালীৰ আমি কক্লিয়াৰ ইমপ্লাণ্ট কৰিছোঁ। হয়, ডাঙৰ এটা মানে পদক্ষেপ। আৰু এইখিনিতে মই অসম গভৰ্ণমেণ্টক মানে ধন্যবাদ জনাম, তেওঁলোকে কি কৰিলে যেতিয়া জানিলে এই কক্লিয়াৰ ইমপ্লাণ্টটোৰ দামটো বহুত বেছি, এটা এটা ডিভাইচৰ দাম প্ৰায় 7,00,000 পৰে, সহজে মানুহে নোৱাৰিব। চ' তেওঁলোকে স্নেহস্পৰ্শৰ আণ্ডাৰত, আসাম গভৰ্ণমেণ্টে স্নেহস্পৰ্শ বুলি এটা স্কিম কৰি পেলাই তাৰ আণ্ডাৰত এই ল'ৰা ছোৱালীবিলাকক কক্লিয়াৰ ইমপ্লাণ্টবিলাক এটা এটা কাণত ফ্ৰী দিবলৈ আৰম্ভ কৰিছে। আৰু খুব ভাল লাগে যেতিয়া একেবাৰে শব্দ নুশুনা ল'ৰা ছোৱালীয়ে আহি পেলাই বাইদেউ ভালনে বুলি কয়হি, মানে তাতকৈ ভাল লগা কথা নাই। এটা সেইটো একেবাৰে জন্মগতভাৱে যিবিলাক, এইবিলাক আচলতে এনেই যদি ডাঙৰ ল'ৰা ছোৱালীৰো হয় কিবা কাৰণে, যেনেকৈ মই ক'লোঁ হেড ইঞ্জুৰীৰ কাৰণে হ'ল চেঞ্চুৰি নিউৰেল, সেইবিলাকতো ক'ব পাৰি। কিন্তু আমি কিন্তু গভৰ্ণমেণ্টে যিটো সুবিধা দিছে সেইটো অকল জন্মগতভাৱে হোৱা সৰু ল'ৰা ছোৱালীখিনি কৰি আছোঁ। তাৰপিছত মই কৈছিলোঁ যে কাণৰ পানী ওলায়, কাণৰ পানী ওলোৱাটোৰ বিভিন্ন চিকিৎসা আছে। কাণৰ ভিতৰৰ লেতেৰাখিনি চাফা কৰি দিলেই কেতিয়াবা কাণখন ভাল হয়, আৰু কেতিয়াবা তাত কিছুমান ৰিমেডিয়েল আৰু এক্সট্ৰা চাৰ্জাৰী কৰি পেলাই আমি সেইটো কৰিব পাৰোঁ, মানে চাৰ্জিকেল ট্ৰিটমেণ্ট কৰিব লাগে। আৰু এটা কৈছিলোঁ যে কাণৰ ভিতৰত পানী জমা হৈ থাকে, এই পানীবোৰো ওলাই দিবৰ কাৰণে এটা চাৰ্জিকেল ট্ৰিটমেণ্ট কৰিব পাৰি। আৰু কিছুমান অকল মেডিকেল ট্ৰিটমেণ্ট, মানে মেডিচিন দিলেই ভাল হ'ব পাৰে। কিছুমানৰ এনেকুৱা হয় যে কাণত মেচিন লগালে ভাল হয়, মানে হিয়াৰিং এইড দিয়া হয়। চ' এইবিলাক বিভিন্ন পদ্ধতিৰ মাজেৰে আমি ট্ৰিটমেণ্টখিনি ল'ৰা ছোৱালীৰ কৰোঁ। কিন্তু কথা হ'ল, যিমান সোনকালে ডায়েগনচিছ হ'ব সিমান বেটাৰ ৰিজাল্ট পাব,
1: সোনকালে ভালো হৈ উঠিব।
0: হয়,
1: আৰু এটা কথা আপুনি কৈছিলে আগতে, কাণৰ পুজ ওলোৱাটো, পানী আৰু পুজটো একেনে বেলেগ থাকে, কেতিয়াবা অলপ
0: ইনফেকশ্যন হৈছে তেতিয়াও ধৰক এটা সৰু বইল এটা হৈছে তাৰ পৰা ওলাব পাৰে। আৰু আপুনি যিটো ক'লে গাঢ় হালধীয়া টাইপৰ, সেই বস্তুবোৰ সাধাৰণতে কাণৰ মাজৰ অংশৰ ইনফেকশ্যন হ'লে আহে, আৰু তেতিয়া কাণৰ পৰ্দা, সকলোৱে জানে কাণত এখন পৰ্দা থাকে বুলি কোৱা হয়, সেই পৰ্দাখন ফাটি যায়। ফাটি গৈ পেলাই কণ্টিনিউৱাছলি

0: এটা চিক্ৰেশ্যনবোৰ যিবোৰ কাণৰ ভিতৰফালে জমা হৈ থাকে সেইবোৰ বাহিৰত ওলাই থাকে। আৰু আমি ধৰিবই পাৰিব এতিয়া যে যেতিয়া এটা কাণৰ ভিতৰ অংশৰ পৰা পানীবোৰ ওলাই বাহিৰত জমা হৈ থাকে শব্দবোৰ কোনফালেদি যাব
1: নুসুমাব। পৰ্দা ফটাত যিটো কথা প্ৰায় আমি শুনো আৰু এনেকুৱা কথা শুনো যে এই মানে ধৰক কেতিয়াবা কাণ চাফা কৰোঁতে বহুতে যিবিলাক ব্যৱহাৰ কৰিব নালাগে সাধাৰণতে তেনেকুৱা ধৰণৰ এয়াৰবাড ব্যৱহাৰ কৰাটো বেয়া বুলি কয়। আপুনি বিশেষকৈ ক'ব পাৰিব ভালকৈ কেতিয়াবা কাণ পৰ্দা ফাটি গৈছে তেনেকুৱা তেজ ওলাই আহে, এই বিষয়ে কওকচোন। এইটো অতি সাধাৰণ আমি দেখা পাওঁ।
0: খুব দৰকাৰী কথা এটা আপুনি আনিছে মজিয়ালৈ। এই কাণখন খজুৱালি বুলি কোৱাৰ লগে লগে ওচৰতে যি পোৱা যায় সেইৰে আমাৰ কাণখন খজুৱাই দিয়ে। সৰু ল'ৰা ছোৱালী হওক ডাঙৰ হওক সকলোৱে কিন্তু এই কামটো কৰে। যদিও আমি সৰু ল'ৰা ছোৱালীৰ কথা পাতি আছোঁ, ইভেন ডাঙৰ মানুহেওটো কৰে, খজুৱাইছে। ডেচলা কাঠিটোতো ভাবক কিমান কেমিকেলছ থাকে। তেওঁ এটা মূৰত মৰা ক্লিপ এটা পালে, সেইটোৰে খজুৱালে। এটা ছেপ্টিপিন এটা পালে, সেইটোৰে খজুৱালে। তাৰোপৰি মই সদায় কওঁ, আমাৰ গাঁৱৰ ফালে গ'লে দেখিব পাৰৰ পাখি, বেৰত এটা পাৰৰ পাখি গুজি থয়, পাৰৰ পাখিটোৰে কাণখন খজুৱাই দিলে। এই পাৰটো যে য'ত ত'ত ঘূৰি ফুৰিছে তাৰ পাখিটো জানো চাফা কেতিয়াও নহয়। তো আল্টিমেটলি সেই গোটেই ইনফেকশ্যনবোৰ কাণখনত থাকি গ'ল, থাকি পাৰ্চিষ্টেণ্টলি এটা ইনফেক্টেড কণ্ডিশ্যন হ'ল। আৰু কাণৰ পৰ্দাখনৰ এনেকুৱা ইণ্টাৰেষ্টিং কথা, সি মানে ভিতৰৰ ফালে পানী জমা হ'লেও ফাটি যাব পাৰে আৰু বাহিৰ ফালৰ পৰা ইঞ্জুৰি হ'লেও ফাটি যাব পাৰে। খুব এটা লৰচৰ কৰি থকা, খুব সূক্ষ্মভাৱে তৈয়াৰী এখন কাণৰ পৰ্দা, সেই পৰ্দাখন ইঞ্জুৰি পটককৈ হৈ সোনকালে হৈ যায়, হৈ পেলাই ফাটি যায়।
1: সাধাৰণতে কি হয় যে কয় যে কাণৰ কোনো এয়াৰবাড বাহিৰে চফা কৰিব নালাগে। আমি চফা কৰাৰ কাৰণটো কেনেদৰে কৰিব লাগে আপুনি কি উপদেশ দিব বাৰু? কাৰণ আমি দেখো সৰু বাচ্চাৰ লেতেৰা হৈ থাকে ঘৰতে, আমি কেতিয়াবা চফা কৰি দিওঁ, দিবলৈ হয় যে ওলাই আছে বা অকণমান ভিতৰৰ ফালে আছে কিবা এটা উলিয়াই দিওঁ। বিশেষকৈ আজিকালি এয়াৰবাড পোৱা যায়, এইটো উলিয়াই দিওঁ। বহুতে এয়াৰবাড নালাগে বুলি কয়।
0: হয়, ময়ো এইটো কওঁ, নালাগে নালাগে বুলিও এটা কথা আছে। আচলতে আমাৰ কাণত যিটো ময়লা জমা হয়, এই ময়লাটো কাণৰ প্ৰপাৰ্টিটো এনেকুৱা যে ময়লাটো সি ৰেগুলাৰলি বাহিৰ ওলাই থাকে,
1: নিজে
0: নিজে ওলায়। তো কিছুমান কণ্ডিশ্যন যদি আপোনাৰ কাণখন হঠাতে আপোনাৰ খুব চৰ্দি লাগি আছে বা থ্ৰটটো বেয়া লাগি আছে, তেতিয়া সেইবোৰ অৱস্থাত কাণৰ ভিতৰত এই যিটো ক'লোঁ যে পানী জমা হোৱাৰ নিচিনা অৱস্থা এটা হৈছে, সেই সময়ত আপোনাৰ ময়লাখিনি বাহিৰত ওলাই নাহে। তেতিয়া মানুহৰ খুব কাণখনত হেঁচা মাৰি ধৰি থকাৰ নিচিনা লাগে, খজুৱাই থাকে বা শুনা নাপায় বহু সময়ত, তেতিয়া সেই ইয়াৰবাডটো ইউজ কৰে। কিন্তু ইয়াৰবাডবোৰ মই কওঁ, আমাৰ এডাল্ট চাইজৰ যিটো ইয়াৰবাড সাধাৰণতে পায় সেইটো আমাৰ কাণৰ কাৰণে বহুত ডাঙৰ। আৰু কাণৰ য'ত আমি সোমোৱাওঁ সেইটো এটা ষ্ট্ৰেইট হ'লো পাৰ্ট নহয়, এইটো মানে টৰ্চুৱাজ, মানে বেকা বেকি হয়, কাণৰ চিধা নহয়, নহয় কাৰণে বাডটোৱে য'তে ত'তে ইঞ্জুৰি কৰে। যদি একেবাৰেই মানুহে ল'ব বিচাৰে, মই পেচেণ্টকো কওঁ আপোনালোকে পিডিয়াট্ৰিক চাইজৰ মানে সৰু বাচ্চাৰ চাইজৰ যিটো পায় সেইটো ব্যৱহাৰ কৰিলেই ভাল যদি ল'ব বিচাৰে।
1: এতিয়া আমি ধৰক মুখ্যতঃভাৱে শিশুৰ কথাখিনিয়ে পাতি আছোঁ,
0: হয় হয়,
1: আৰু এই কথাবিলাক কিন্তু ডাঙৰতো আমি দেখিবলৈ পাওঁ,
0: হয়,
1: বয়োজ্যেষ্ঠ ব্যক্তি বা ডেকা কালতো এনেকুৱা ধৰণৰ কাণৰ পৰ্দা ফাটি যোৱা এনেকুৱা ধৰণৰ কথা থাকে। তেওঁলোকৰ বাবে চিকিৎসা আৰু এই পৰীক্ষা একেই ধৰণৰ থাকেনে?
0: ডাঙৰৰ কাৰণে ধৰক এই কাণৰ পানী ওলোৱা প্ৰব্লেমটো বহুতে ইগনোৰ কৰি থাকি পেলাই এই তেতিয়া মানে কি হয়, ধৰক অলপ বাচ্চাটো যেতিয়া ডাঙৰ হয় 7 বছৰ 10 বছৰ এনেকুৱা হয়, অলপ দিন ভালে থাকে, আকৌ ধৰক ক'ৰবাত কাণত হঠাতে পানী সোমালে, যেনেকৈ চুইমিঙত গ'ল তেতিয়া কাণত পানী সোমালে বা পুখুৰীত সাঁতুৰিলে, সাধাৰণতে কি হয় দমকল মাৰি বাহিৰত মানুহবোৰে গাঁও ভূঞতো দমকল মাৰি মূৰত ঢালি পানী গা ধুৱে, তেতিয়াও কাণখনত পানী সোমায়। বা কিবা কাৰণে যদি খুব চৰ্দি কাহ হৈছে, কাৰণ আমাৰ নাকৰ পৰা কাণত এটা নলি এটা আছে যিটো সুন্দৰভাৱে নাক কাণ ডিঙি সংযুক্ত কৰি থৈছে, সো কিবা কাৰণে ইনফেকশ্যন যদি নাকত হয় বা থ্ৰটত হয় তেতিয়াও কাণখনত অসুবিধাটো আকৌ দেখা দিয়ে। কিন্তু এইবিলাক মানুহৰো আচলতে নুশুনা হোৱাটো হৈ গৈ থাকে, কিন্তু তেওঁলোকে এখন কাণেৰে যদি ভালকৈ শুনি আছে ডাক্তৰৰ ওচৰত নাযায়, গতিকে কিমানখিনি কমি গ'ল ভাবক, শুনাটো কিমানখিনি কমি গ'ল। এই ট্ৰিটমেণ্টবোৰো কিন্তু বেমাৰটো যদি আমি অপাৰেশ্যন কৰি ভাল কৰি দিওঁ বহুতখিনি কমি যায় আৰু তেতিয়া শুনাটো ইম্প্ৰুভ হয়, আৰু নহ'লেও বেমাৰটো যেতিয়া কমি যাব তেতিয়া আৰু শুনাটো কম হৈ নাযায় আৰু।

0: সেইটোৱে ভাবি আমি অপাৰেশ্যন কৰোঁ পেচেণ্টৰ।
1: ডক্টৰ শৰ্মা, শিশুও দেখিছোঁ আমি বেৰা টেষ্ট কৰা তেনেকুৱা শিশু পাইছে, তো এখন কাণেৰে শুনে আনখন তেখেত নুশুনে বা কমকৈ শুনে,
0: হয় হয়,
1: তেতিয়া তেনে শিশুৰ ক্ষেত্ৰত কি কৰিব পৰা যায়?
0: হয়, এইটো এটা ইছ্যু, কাৰণ তেনেকুৱা শিশুক ধৰক এতিয়া যেতিয়া আমি কক্লিয়াৰ ইমপ্লাণ্ট কৰিছোঁ সেইটো এটা খুব ডাঙৰ এটা পইচা লগা কথা, সেইটো তেনেকুৱা শিশুক আমি সাধাৰণতে নকৰোঁ। আৰু কিছুমান আছে ধৰক চাউণ্ড ব্ৰিজ, মানে কিছুমান বেলেগ বেলেগ পদ্ধতি এতিয়া ওলাইছে চাৰ্জিকেল উপায় যিবোৰেৰে এনেকুৱা শিশুবোৰক অপাৰেশ্যন কৰি কাণৰ ভিতৰত শুনাৰ ব্যৱস্থা কৰিব পাৰি। এই পেচেণ্টবোৰক আমি হিয়াৰিং এইডো দিব নোৱাৰোঁ, কাৰণ এখন কাণত হিয়াৰিং এইড যেতিয়া খুবকৈ বাজি থাকিব নৰ্মেল কাণখনেও ভালকৈ নুশুনা হৈ যায়। গতিকে এইখিনি পেচেণ্টক আমি খুব ভালকৈ ফ'ল' আপ কৰি থাকিব লাগে যে তেওঁলোকৰ ইখন কাণত কিবা প্ৰব্লেম হৈছে নেকি, কাৰণ ইখন কাণ খুব ভালকৈ ৰাখিব লাগিব। দ্বিতীয় কথা, যেতিয়াই কিবা দৰৱ খায়, একদম প্ৰথমতেই মই কৈছিলোঁ যে অটোটক্সিক, মানে কাণত কিছুমান বেয়া কৰিব পৰা দৰৱ থাকে, ইভেন এণ্টিবায়'টিক, সেই দৰৱবোৰ খাওঁতে ডাক্তৰক ক'ব লাগিব যে মোৰ এখন কাণ কিন্তু বেয়া। কিবা কাৰণে যদি আপোনাৰ খুব হাই টেম্পাৰেচাৰ, ধৰক আপোনাৰ অলপ মেনিনজাইটিছ বা মিজলছ এনেকুৱা কিবা হৈছে, লগে লগেই আহি কিন্তু কাণৰ টেষ্ট কৰাব লাগে। চ' ফ'ল' আপত ৰাখিব পাৰিলে পেচেণ্টখিনি আমি যেতিয়াই দৰকাৰ হয় তেতিয়াই চাৰ্জিকেল ইণ্টাৰভেনশ্যন বা নেচেচৰী ইণ্টাৰভেনশ্যন কৰিব পাৰোঁ।
1: আমি বহুখিনি কথাই পাতিলোঁ আৰু প্ৰায় আহি আমাৰ আজি যি অনুষ্ঠান প্ৰায় শেষ হ'বৰ হৈছে, কিন্তু আমি জানিব খোজোঁ, আপুনি ইতিমধ্যে কৈছে যে অসম চৰকাৰৰ তেনেকুৱা ধৰণৰ বহুত স্কীম আছে যাৰ সহায়ত আপোনালোকে কেইবাগৰাকী শিশু
0: এইখিনিতে আঁচনিলৈ যোৱাৰ আগতে মই এটা কথা কওঁ, মানে ভাৰতবৰ্ষত দেখা গৈছে যে নিউবৰ্ণৰ ভিতৰত প্ৰায় 1.5 to 8.8% 1000 লাইভ বাৰ্থত হিয়াৰিং লছ হয়, আৰু যদি স্কুল গয়িঙত চাওঁ সেইটো 6.6 to 16.4%
1: বেছি এটা
0: হয়, বহুত। তো সেইটো কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 2006ৰ পৰা NPPCD, ফুল ফৰ্মটো হ'ল আপোনাৰ তাৰে নেশ্যনেল প্ৰগ্ৰাম ফৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ ডেফনেছ বুলি এটা প্ৰগ্ৰাম হাতত লৈছে। তো প্ৰগ্ৰামটোৰ এইমটো হ'ল যে আৰ্লি ডিটেকশ্যন কেনেকৈ কৰিব, তেওঁলোকে ইউনিভাৰ্চেল হিয়াৰিং স্ক্ৰিনিং প্ৰগ্ৰাম এটা, মানে যিটো বেবী জন্ম হ'ল তেওঁৰ লগে লগে, ইয়াৰ আগতে মই কৈছিলোঁ অটোএকোষ্টিক এমিশ্যন, লগে লগে বাচ্চাটোৰ হিয়াৰিং টেষ্ট কৰিব লাগিব জন্মৰ লগে লগে। আৰু তাৰে কিছুমান যদি আমাৰতো যিবোৰ আমাৰ গভৰ্ণমেণ্ট হস্পিটেল তাতে এইবিলাক কেতিয়াবা পচিবল নহয় প্ৰত্যেকটো শিশুকে চোৱাটো, তেতিয়া অন্ততঃ হাই ৰিস্ক পেচেণ্টখিনি যিখিনিৰ আমি হিষ্ট্ৰীত গম পালোঁ মেটাৰনেল হিষ্ট্ৰীত যে তেওঁ জ্বৰ হৈছিলে বা কিবা প্ৰব্লেম আছিলে, সেইখিনিকতো ইনভেৰিয়েবলি কৰা হয়। আৰু যদি ইউনিভাৰ্চেল হিয়াৰিং স্ক্ৰিনিঙত কিবা প্ৰব্লেম আহে তেতিয়া ফাৰ্ডাৰ স্ক্ৰিনিঙত বাচ্চাটোক লৈ অহা হয়। আৰু এই গোটেই প্ৰগ্ৰামখিনি কিন্তু আমাৰ গুৱাহাটী মেডিকেল কলেজত হৈ আছে। তাৰপিছতে হ'ল যদি আমি কিবা ডিজিজটো যদি প্ৰিভেণ্ট কৰিব পাৰি, যেনেকৈ ধৰক আপোনাৰ কাণৰ পানী ওলোৱাটো সোনকালে ট্ৰিটমেণ্ট কৰিব পাৰি, চ' সেই মানুহখিনিক পিক আপ কৰাটো এই প্ৰগ্ৰামটোৰ এইম হ'ল। আৰু তাৰপিছত ছাপ্লাই অফ দ্য ৰিহেবিলিটেশ্যন ইন ছাবচিডাইজ, মানে ধৰক আপোনাৰ মেডিচিন হওক, চাৰ্জাৰী হওক বা হিয়াৰিং এইড হওক, ছাবচিডাইজড ৱেইট মানুহক দিব পৰাটো এই NPPCD প্ৰগ্ৰামত। আমাৰ অসমত নেশ্যনেল হেল্থ মিছন যিটো আছে 36 ডিষ্ট্ৰিক্টত এই NPPCD প্ৰগ্ৰামটো হৈ আছে। তেওঁলোকে তাতে কেনেকৈ কৰিছে যে যিবোৰ আশাকৰ্মী বা অংগনবাদী ৱৰ্কাৰ তেওঁলোকক শিকাইছে যে তোমালোকে এই লক্ষণবিলাক চাবা, চাই পেলাই গ্ৰাছৰুট লেভেলতে তোমালোকে লৈ আহিবা, আহি পেলাই ENT স্পেচিয়েলিষ্টৰ ওচৰত লৈ আহে। তাৰপিছত তেওঁলোকে কেপাচিটি বিল্ডিং কৰিছে, ধৰক ডিষ্ট্ৰিক্ট হস্পিটেলতো এই টেষ্টবোৰ কৰিব পৰাৰ সুবিধা কৰিছে, সকলো সুবিধা কৰিছে। আৰু তাৰপিছত ছাৰ্ভিচ প্ৰভিজন।
1: এতিয়া ডক্টৰ শৰ্মা, আমি প্ৰায় শেষ মুহূৰ্তত উপস্থিত হৈছোঁ, কিন্তু সদায় বেমাৰৰ ক্ষেত্ৰত কোৱা হয় যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ।
0: নিশ্চয়,
1: এইবিলাক বেমাৰ হ'লেতো চিকিৎসা আছে, পদ্ধতি ক'লে, কিন্তু কাণখন ভালে ৰাখিবলৈ অতি গুৰুত্বপূৰ্ণ এটা অংগ আমাৰ চেন্স অৰ্গেন, গতিকে ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে, কি কি কৰিব নালাগে, আপুনি কি এডভাইচ দিব এগৰাকী এক্সপাৰ্ট হিচাপে?
0: হয়, আমি কথাৰ মাজতে পাতিছিলোঁ যে এই যে কিবা এটা সোমোৱাই খজুৱাই দিয়া বা কিবা, মানে কাণখন ইঞ্জুৰি হোৱাৰ পৰা প্ৰথমতে আমি

0: পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ অসমীয়া শ্ৰব্য সংকলনৰ গীতৰ অনুষ্ঠান। পুনতে শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে প্ৰতীক্ষা শীৰ্ষক শ্ৰব্য সংকলনটিৰ এটি গীত নমিতা ভট্টাচাৰ্যৰ কণ্ঠত।

অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নৱজাগৰণ আনিব বিচৰা, ছেমিকণ্ডাক্টৰ উদ্যোগত নিয়োগৰ বাবে দক্ষতা অৰ্জনৰ হেতু গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকত চলিত বছৰৰ পৰা 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম আৰম্ভ হ'ব। ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং এণ্ড স্মাৰ্ট অট'মেশ্যন নামৰ এই পাঠ্যক্ৰমত নামভৰ্তিৰ আবেদনৰ সবিশেষ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ৱেবছাইট www.aei.ac.inত উপলব্ধ। আবেদনৰ অন্তিম তাৰিখ 31 জুলাই। কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাত ফোন ইন লাইভ আইডিঅ'ৰ বুলনি অনুষ্ঠানত।

শ্ৰোতাসকলে, অসমীয়া আধুনিক শ্ৰব্য গীতৰ সংকলনৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ আবেলি শ্ৰব্য সংকলনটিৰ এটি গীত, নয়ম নীলিমৰ কণ্ঠত। আৰু এই গীতটিৰে সামৰা হ'ব আমাৰ আজিৰ এই অনুষ্ঠান।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো বৰলাৰ ঘৰ ছবিখনিৰ এটি গীত দেৱজিৎ সাহা আৰু ত্ৰালী শৰ্মাৰ দ্বৈতকণ্ঠত।

0: চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

অসমৰ ঔদ্যোগিক ক্ষেত্ৰত নৱজাগৰণ আনিব বিচৰা ছেমিকণ্ডাক্টৰ উদ্যোগত নিয়োগৰ বাবে দক্ষতা অৰ্জনৰ হেতু গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান আৰু বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকত চলিত বছৰৰ পৰা 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম আৰম্ভ হ'ব। ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, ছেমিকণ্ডাক্টৰ মেনুফেকচাৰিং এণ্ড স্মাৰ্ট অট'মেশ্যন নামৰ এই পাঠ্যক্ৰমত নামভৰ্তিৰ আবেদনৰ সবিশেষ আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ৱেবছাইট www.aei.ac.inত উপলব্ধ। আবেদনৰ অন্তিম তাৰিখ 31 জুলাই। কাইলৈ দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাত আইডিঅ'ৰ বুলনি অনুষ্ঠানত।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ এক প্ৰতিবেদন।
1: ৰাজ্যত সুচল স্বাস্থ্যসেৱা উপলব্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰ পূৰ্ণ শতাংশই দায়বদ্ধ। ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় হাস্পাতাল স্থাপন কৰা হ'ব। সেই অনুসাৰে ৰাজ্যত বৰ্তমান 14খন চিকিৎসা মহাবিদ্যালয় হাস্পাতাল কাৰ্যক্ষম হৈ আছে, লগতে আন 10খন চিকিৎসা মহাবিদ্যালয় হাস্পাতাল নিৰ্মীয়মান অৱস্থাত আছে। চলিত বিত্তীয় বৰ্ষৰ বাজেটত আন 4খন চিকিৎসা মহাবিদ্যালয় হাস্পাতাল স্থাপনৰ বাবে প্ৰয়োজনীয় পুঁজি আবণ্টন

অনুমোদন দিয়া হৈছে। অতি কম সময়ৰ ভিতৰতে প্ৰস্তাৱিত 4খন চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। 16 অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি দ্বাদশ দিনা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে এই তথ্য সদৰি কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 50 নম্বৰ নিয়মৰ অধীনত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে উত্থাপন কৰা এটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত সদনত এই তথ্য সদৰি কৰি মন্ত্ৰী সিংহলে কয় যে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিককে উন্নত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ। কিন্তু অতি শেহতীয়াকৈ মানুহৰ জীৱনশৈলীৰ বাবে বিভিন্ন ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পাইছে। ইয়াৰ বাবে সৰ্বস্তৰৰ লোক স্বাস্থ্য সচেতন হ'বই লাগিব। এই ক্ষেত্ৰত চৰকাৰেও প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজহুৱা খণ্ডৰ হাস্পতালসমূহৰ প্ৰতি ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ আস্থা আৰু বিশ্বাস বৃদ্ধি পাইছে। সেইবাবে পূৰ্বৰ তুলনাত ৰাজহুৱা খণ্ডৰ হাস্পতালত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। 2024-25 বিত্তীয় বৰ্ষত ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহৰ বহিঃ বিভাগত সৰ্বমুঠ 4,32,71,683 গৰাকী ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে। সেইদৰে 2025-26 বিত্তীয় বৰ্ষত এই সংখ্যা 4,63,26,984 গৰাকীলৈ বৃদ্ধি পায়। 2025-26 বিত্তীয় বৰ্ষত ৰাজহুৱা খণ্ডৰ হাস্পতালৰ আন্তঃবিভাগত ভৰ্তি হৈ সৰ্বমুঠ 12,61,466 ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। একেদৰে 2025-26 বিত্তীয় বৰ্ষত এই সংখ্যা 13,30,520 বৃদ্ধি পায়। লগতে 2024-25 বিত্তীয় বৰ্ষত সমগ্ৰ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ হাস্পতালত সৰ্বমুঠ 71,635 অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ বিপৰীতে 2025-26 বিত্তীয় বৰ্ষত অস্ত্ৰোপচাৰৰ সংখ্যা 98,666 বৃদ্ধি পায়। এই পৰিসংখ্যাই ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ আমূল পৰিৱৰ্তন অহাকে সূচোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ 14খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান 1,825 চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ আসন আছে। এই চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহৰ 2-3খনত শেহতীয়াকৈ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হৈছে। সেয়ে বৰ্তমান প্ৰতি বছৰে অসমে 900-950 পৰ্যন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক লাভ কৰে। লগতে অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত স্নাতকোত্তৰ পাঠ্যক্ৰমত সৰ্বমুঠ 788খন আসন আছে। ইয়াৰ বাবে ৰাজ্যত পূৰ্বৰ তুলনাত চিকিৎসকৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ প্ৰতিজন নাগৰিকে যাতে চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অনাগত দিনত উপস্বাস্থ্য কেন্দ্ৰসমূহতো পৰ্যায়ক্ৰমে চিকিৎসক নিযুক্তি দিয়া হ'ব। ইয়াৰ বাবে প্ৰথম পৰ্যায়ৰ প্ৰয়োজন সাপেক্ষে ওচৰা ওচৰিকৈ থকা উপস্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সমূহীয়া স্বাস্থ্য কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰা হ'ব। লগতে আগন্তুক দিনত ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে MRI সেৱা উপলব্ধ হ'ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পূৰ্বতে ৰাজ্যৰ 6খন চিকিৎসা মহাবিদ্যালয় হাস্পতালতহে MRI সেৱা উপলব্ধ হৈছিল। চলিত বিত্তীয় বৰ্ষত পুনৰ 5খন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ এই সেৱা সম্প্ৰসাৰণ ঘটোৱা হৈছে। বাকী থকা চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহলৈও এই সেৱা শীঘ্ৰে সম্প্ৰসাৰণ ঘটোৱা হ'ব। ৰাজ্যৰ পাৰ্বত্য অঞ্চলত স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ বাবে এতিয়াৰে পৰা মোবাইল মেডিকেল ইউনিটৰো ব্যৱস্থা কৰা হ'ব। লগতে দেশৰ ভিতৰতে তৃতীয়টো প্ৰটন থেৰাপি যন্ত্ৰ অসমত উপলব্ধ হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান মুম্বাই আৰু চেন্নাইতহে প্ৰটন থেৰাপীৰে কৰ্কট ৰোগ চিনাক্তকৰণৰ ব্যৱস্থা আছে। প্ৰায় 550 কোটি টকা ব্যয় সাপেক্ষে দেশৰ ভিতৰতে তৃতীয়টো প্ৰটন থেৰাপি যন্ত্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত থকা কৰ্কট ৰোগ প্ৰতিষ্ঠানত সংস্থাপন কৰা হ'ব। ইয়াৰ জৰিয়তে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলে গুৱাহাটীতে উন্নত চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। ৰাজ্যৰ প্ৰস্তাৱিত 17খন কৰ্কট ৰোগ হাস্পতালৰ ভিতৰত বৰ্তমান 12খন হাস্পতালত কৰ্কট ৰোগৰ উপযুক্ত চিকিৎসা আছে। নিৰ্মীয়মান অৱস্থাত থকা আন 5খন হাস্পতালতো শীঘ্ৰে চিকিৎসা সেৱা উপলব্ধ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিষয়টো সদনত উত্থাপন কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়মাৱলী অনুসৰি প্ৰতি 1,000 লোকৰ বিপৰীতে এজন চিকিৎসক থাকিব লাগে। সেই অনুপাতে অসমত বৰ্তমানো প্ৰায় 6,000 চিকিৎসকৰ প্ৰয়োজন আছে। একেদৰে জনসংখ্যা অনুসৰি সমগ্ৰ ৰাজ্যত 126খন মহকুমা পৰ্যায়ৰ চিকিৎসালয় থাকিব লাগে। কিন্তু অসমত মাত্ৰ 17খন মহকুমা পৰ্যায়ৰ চিকিৎসালয় আছে। সেইদৰে ৰাজ্যত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰো অভাৱ। প্ৰতি 1,000 গৰাকী ৰোগীৰ বিপৰীতে হাস্পতালত এখন বিচনা থাকিব লাগে। কিন্তু ৰাজ্যৰ হাস্পতালসমূহত আছে সৰ্বমুঠ 20,235খন বিচনা। সেই অনুসাৰে ৰাজ্যৰ হাস্পতালসমূহত বৰ্তমান 37,500খন বিচনাৰ প্ৰয়োজন আছে। লগতে হাস্পতালসমূহত ICU বিচনাৰ পৰা আৰম্ভ কৰি ঔষধ, বিভিন্ন যন্ত্ৰপাতিকে ধৰি নাৰ্ছ, চিকিৎসা কৰ্মীৰো অভাৱ বুলি বিধায়কগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। ৰাজ্যৰ ৰাজহুৱা স্বাস্থ্য

0: খণ্ডৰ ভয়াৱহ প্ৰতিচ্ছবিৰ বিষয়ে একেটা প্ৰসংগতে সদনৰ দৃষ্টিগোচৰ কৰে কংগ্ৰেছ বিধায়ক নুৰুল হুদা, আব্দুৰ ৰহিম আহমেদ আৰু শ্বেৰমান আলী আহমেদেও। স্মৰণযোগ্য যে ষোড়শ অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি দ্বাদশ দিনাও পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাটো বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা চলে। বিশেষকৈ ৰাভা আছম স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱটো পুনৰ অসম চৰকাৰৰ ওচৰলৈ উভতি অহা বুলি সদনত উল্লেখ কৰে ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্টৰ ৰণোজ পেগুৱে। বিজেপিৰ বিধায়ক টংকেশ্বৰ ৰাভাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি মন্ত্ৰী ডাক্টৰ পেগুৱে কয় যে ৰাভা হাছং, মিচিং আৰু তিৱা স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ বাবে উত্থাপিত দাবী সন্দৰ্ভত 2024 চনত ৰাজ্য চৰকাৰে গঠন কৰা কেবিনেট উপসমিতিৰ প্ৰতিবেদন ভিত্তিত বিষয়টো বিবেচনাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা হয়। কিন্তু এই তিনি পৰিষদক কি পদ্ধতিৰে সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে সেয়া ৰাজ্য চৰকাৰৰ প্ৰস্তাৱত উল্লেখ কৰা হোৱা নাছিল। ইয়াৰ বাবে ভাৰত চৰকাৰৰ প্ৰস্তাৱটো পুনৰ অসমলৈ উভতি আহিছে। এই ক্ষেত্ৰত আলোচনা কৰি শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। লগতে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰা বিষয়টো ৰাজ্য চৰকাৰৰ প্ৰস্তাৱত উল্লেখ নকৰাৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে সংবিধানৰ ষষ্ঠ অনুসূচীৰ লগতে পঞ্চম অনুসূচীৰ জৰিয়তে জনজাতি লোকক সাংবিধানিক মৰ্যাদা প্ৰদানৰ ব্যৱস্থা আছে। সংবিধানৰ 371 অনুচ্ছেদৰ জৰিয়তেও ৰাজ্যসমূহক বিশেষ ক্ষমতা প্ৰদানৰ ব্যৱস্থা থকাৰ বাবে পূৰ্বতে প্ৰস্তাৱত উল্লেখ কৰা হোৱা নাছিল। সেইবাবে বিষয়টো প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনা কৰি পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়ত আলোচনা অব্যাহত ৰখা বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 আৰু 301 নম্বৰ নিয়মৰ অধীনতো কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা চলে। লগতে সদনত ইতিপূৰ্বে দাখিল কৰা 3খন বিধেয়কো আজি সদনে গৃহীত কৰে। সদনে গৃহীত কৰা এই বিধেয়ক 3খন হৈছে ক্ৰমে 2026 চনৰ অসম সামগ্ৰী সেৱা কৰ সংশোধনী বিধেয়ক, 2026 চনৰ ভূমি অধিগ্ৰহণ পুনৰ্বাসন আৰু পুনৰ সংস্থাপনত উচিত ক্ষতিপূৰণ আৰু স্বচ্ছতা অধিকাৰ সংশোধনী বিধেয়ক আৰু 2026 চনৰ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক। ইয়াৰ আগেয়ে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আন 4খন বিধেয়ক অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অনুমতি সাপেক্ষে সদনত উত্থাপন কৰে। ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি সদনত উত্থাপন কৰা বিধেয়ক 3খন হৈছে ক্ৰমে 2026 চনৰ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক, 2026 চনৰ অসম ক্ষেত্ৰৰ পৰিসীমা নিৰ্ধাৰণ সংশোধনী বিধেয়ক, 2026 চনৰ পঞ্জীয়ন অসম সংশোধনী বিধেয়ক আৰু 2026 চনৰ ভাৰতীয় ষ্টাম্প অসম সংশোধনী বিধেয়ক। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজা পৰ্যন্ত সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্য বিৱৰণী শুনিলে যুগুতাই পঠিয়ালে সাংবাদিক মুকুট ৰয়ে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800420223 নম্বৰত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অংকুৰজ্যোতি শৰ্মা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও নখন জিলাৰ 24টা ৰাজহচক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 লোক ক্ষতিৰ সন্মুখীন হৈছে। ৰাজ্যত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68লৈ বৃদ্ধি।

0: হৈছে। ৰাজ্যখনত এতিয়াও 37,724 জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহ পানী, বোকা আৰু পলসৰ তলত আছে। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে। ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী, 6,70,000 লিটাৰ খোৱাপানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীদ্বয়ে প্ৰকাশ কৰে। ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। উজনি অসমৰ 4 জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে অসম বিধানসভাৰ অধিৱেশন অন্ত পৰিব। আজি অনুষ্ঠিত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি 31 জুলাইৰ পৰিৱৰ্তে 29 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে কুমাৰ শিল্পৰ বাবে ৰাজ্যৰ মুঠ 1,900 জন শিল্পী পঞ্জীয়নভুক্ত হৈছে। ইয়াৰে 1,041 গৰাকী কুমাৰ শিল্পীয়ে প্ৰয়োজনীয় সা সঁজুলি লাভ কৰিছে আৰু 93 গৰাকীলৈ প্ৰায় 76,00,000 টকা ঋণ আগবঢ়োৱা হৈছে। মন্ত্ৰী বিমল বৰাই সদনত আজি এক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। পঞ্জীয়নভুক্ত শিল্পীসকলৰ ভিতৰত 1,131 গৰাকীয়ে প্ৰশিক্ষণ লাভ কৰিছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ জৰিয়তে উপযুক্ত থলুৱা পঞ্জীয়নভুক্ত হস্তশিল্প সমবায় সমিতিসমূহক কৰ্মশালা নিৰ্মাণৰ বাবে আৰু প্ৰয়োজনীয় সঁজুলিৰ বাবে সাহায্য আগবঢ়োৱা হয়। কাছাৰৰ উদাৰবন্দৰ পানগ্ৰামৰ হ্ৰদ নিৰ্মাণ কাৰখানাত সংঘটিত বিস্ফোৰণৰ ঘটনাত আৰক্ষীয়ে কাৰখানাটোৰ পৰিচালক আমিৰ খান জাহাংগীৰকে ধৰি মুঠ 5 জন লোকক আটক কৰিছে। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এই ঘটনা সন্দৰ্ভত 1,000 দাখিল কৰি আনুষ্ঠানিক তদন্ত আৰম্ভ কৰা বুলি আমাৰ কাছাৰৰ সংবাদদাতাই জনাইছে। ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ গুৱাহাটীৰ ফৰেনচিক বিজ্ঞান পৰীক্ষাগাৰৰ এটা দল জিলাখনলৈ ৰাওনা হ'ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে যোৱা দেওবাৰে কাৰখানাটোত সংঘটিত বিস্ফোৰণৰ ঘটনাত 4 গৰাকী শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। নিহত 4জন কিৰণ মুণ্ডা, আপু বৰাইন, শ্যামল গৌৰ আৰু সাগৰনাথ বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে এই বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে মন্ত্ৰী কৌশিক ৰায়ে মৃত শ্ৰমিকৰ পৰিয়াললৈ এককালীনভাৱে 5,00,000 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। বানপীড়িত ছাত্ৰ ছাত্ৰীৰ সহায়ৰ বাবে অসম বিজ্ঞান সমিতিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদ্দেশ্যে সমিতিয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ শিক্ষণ সামগ্ৰী বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ উপৰি অসম বিজ্ঞান সমিতিৰ সংশ্লিষ্ট জিলাসমূহত থকা শাখাবিলাকেও নিজ নিজ পৰ্যায়ত বান সাহাৰ্য আগবঢ়োৱাৰ কাম আৰম্ভ কৰিছে। উল্লেখযোগ্য যে গৌৰীসাগৰ দিশমুখ শাখাই বানত ক্ষতিগ্ৰস্ত খেতিয়কসকলৰ সহায়ৰ বাবে 4.4 বিঘা মাটিত ধানৰ কঠীয়া উৎপাদন কৰি পুনৰ ৰোপণৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰাৰ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তামোলপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আজি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰীকৰণৰ বাবে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁলোকৰ মূল দাবীসমূহৰ ভিতৰত বিটিআৰৰ সীমা সম্প্ৰসাৰণ, 2019 চনৰ 125 নম্বৰ সংবিধান সংশোধনী বিধেয়কৰ জৰিয়তে ষষ্ঠ অনুসূচীৰ সংশোধন আদি উল্লেখযোগ্য। এপছৰ তামোলপুৰ জিলা সমিতিয়ে আয়োজন কৰা এই গণতান্ত্ৰিক প্ৰতিবাদত সংগঠনটোৰ ভালেসংখ্যক সদস্যই অংশগ্ৰহণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত তেজৰ অবৈধ ব্যৱহাৰ কৰি থকা 5 জন লোকক আজি হাস্পতালখনৰ নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰে। পাছত নিৰাপত্তাৰক্ষীয়ে লোককেইজনক আটক কৰি ভঙাগড় আৰক্ষীক চমজাই দিয়ে। মঙলদৈত আজি সমনীয়াৰ সৈতে নৈত গা ধুবলৈ গৈ 2 কিশোৰ সন্ধানহীন হয়। মঙলদৈ চহৰৰ 5 নং ৱাৰ্ডৰ বাসিন্দা সঞ্জীৱ মণ্ডল আৰু ঋত্বিক মণ্ডল নামৰ 2 কিশোৰৰ সন্ধানত SDRFএ অনুসন্ধান চলাই আছে যদিও কিশোৰ দুজনৰ এতিয়ালৈকে কোনো সুংসূত্ৰ লাভ কৰিব পৰা হোৱা নাই। আমাৰ ৰেডিঅ'ৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন, ভাল দিন বেয়া দিন। ৰচনা কৌস্তুভমণি শইকীয়া।

0: প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ভাল দিন বেয়া দিন।
1: হাসতে গাতে যাহাঁ সে গুজর দুনিয়া কো ভি পরোয়া না কর, হাসতে যাহাঁ সে গুজর।
2: এরা এরা শুনিছানে, ৰামলালক ভাত দিবলৈ কোৱাচোন, মোৰ যাবৰ হৈছে। চে দেৰিয়েই হ'ল,
3: তুমি ড্ৰেছ কৰাচোন, ৰামলালে ভাত ৰেডি কৰিছে। ৰামলাল, ৰামলাল, এই চাহাবৰ ভাত দি দে।
4: জি মেম চাহাব।
3: হেৰা, এই প্ৰধানমন্ত্ৰী কেতিয়ানো পাবহি?
2: 10 বজাতে পোৱাহি কথা, স্পেচিয়েল ফ্লাইটত আহিব, আহিয়ে বাহিৰে বাহিৰে হেনো হেলিকপ্টাৰত বানপানী চাবলৈ যাব।
3: তুমিও যাবা নেকি প্ৰধানমন্ত্ৰীৰ লগত বানপানী চাবলৈ?
2: মই নাযাওঁ হে, মোৰ নিচিনা সাধাৰণ অফিচাৰ এজনক প্ৰধানমন্ত্ৰীৰ লগত কিয় নিব? স্বয়ং মুখ্যমন্ত্ৰী যাব, জনসংযোগ বিভাগৰ সঞ্চালকজন যাব, ৰেডিঅ' টিভিৰ মানুহ যাব। এই নিউজৰ সময় হৈছে হে, ৰেডিঅ'টো আনাচোন।
3: ৰ'বা ৰ'বা, মালতী, মালতী
5: বাইদেউ,
3: এই চাওঁ চাহাবৰ টেবুলতে ট্ৰানজিষ্টাৰটো আছে, লৈ আছো, লোৱা।
6: এইটো ৰেডিঅ' বাইদেউ, এতিয়া বাতৰি দিব নেকি?
3: কেলৈনো, বাতৰি শুনি তই দেশৰ খবৰ ল'ব নালাগে। যা যা, বাথৰুমত পৰি থকা চাহাবৰ কাপোৰকেইটা আওদালি মেলি দেগৈ, যা।
6: বাৰু বাইদেউ।
2: কি হ'ল, তই বাতৰি শুনিলেনো কি হ'ব?
3: কি হ'ব বুজা নাই, আজি কেইদিনমানৰ পৰা তাই মোৰ ওচৰত ঠেন ঠেনাই আছে। সিহঁতৰ গাঁৱতো বোলে পানী উঠে, পানী কেতিয়াবা বোলে একেবাৰে ছালৰ ওপৰেৰে বাগৰে। এইবাৰ পানী উঠা গম পাই তাই, হেৰা এই ভলিউমটো অলপ কমাই দিয়া না।
2: হ'ব হ'ব, তুমি অলপ মনে মনে থাকাচোন, নিউজটো শুনি লওঁ। চাওঁ, এই আচাৰ বটলটো এফালে দিয়াচোন।
3: এই
2: মাছ ক'ৰ পৰা আনিলা হে?
3: এই কালি আবেলি মানুহ এজনে দি থৈ গৈছে জানা, কৈছে মহন্ত দিয়া বুলি ক'লে বোলে ছাৰে গম পাব। জানো তোমাৰ কোনোবা?
2: বুজিছোঁ বুজিছোঁ, ৰ'বাচোন ৰ'বা, নিউজটো শুনিবলৈ দিয়া।
7: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, ৰাতিপুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ ইন্দ্ৰজিৎ দাসে। অসমত হোৱা প্ৰলয়ংকৰী বানপানী পৰ্যবেক্ষণৰ উদ্দেশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী আজি পুৱা 10 বজাত এখন বিশেষ বিমানেৰে আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ'বহি। প্ৰধানমন্ত্ৰী বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে এখন সেনাবাহিনীৰ হেলিকপ্টাৰেৰে বান বিধ্বস্ত ঠাই পৰিদৰ্শন কৰিবলৈ যাব। ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইয়াৰ উপনৈসমূহৰ বানপানীয়ে নিতৌ ন ন অঞ্চল বুৰাই পেলোৱাৰ বাতৰি আমালৈ আহি আছে। কাজিৰঙাত ক্ৰমান্বয়ে বৃদ্ধি পাই থকা গড় হত্যাৰ ঘটনাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় বন মন্ত্ৰী।
3: এইবাৰো গাখীৰৰ টিন কেইটামান বেছিকৈ আনিবা না।
2: ৰ'বাহে, ৰিলিফৰ কামত মই তাকুৰি ঘূৰাদি ঘূৰি আছো, তোমাৰ আকৌ সেইবোৰ চিন্তা?
3: চিন্তা কৰিব লাগিবতো, মই গৃহস্থনীজনীয়ে যদি চিন্তা নকৰোঁ এইবোৰ চিন্তানো কোনে কৰিব? তুমিতো অফিচ লৈয়ে ব্যস্ত, যোৱাবাৰো ৰিলিফৰ পৰা ৰাখি থোৱা বস্তুখিনিয়ে আমাৰ গোটেই বছৰৰ বাবে হৈ যোৱা নাই জানো।
2: হেৰা, এইবোৰ সাহায্যৰ বস্তু বুজিছা, বানপানীত সকলো উঠি ভাঙি যোৱা নিথৰুৱা মানুহক দিবলৈ চৰকাৰে দিছে। তোমাৰ মোৰ দৰে ওখ নিৰাপদ ঠাইত সজা চৰকাৰী বঙলাত আৰামত থকা মানুহৰ বাবে এইবোৰ নহয় নহয়।
3: হ'লেও দিয়াচোন, এনেকুৱা সুবিধা বছৰেকত এবাৰহে আহে।
8: দেউতা, তুমি অফিচলৈ যাবলৈ ওলালা নেকি?
2: ওলাইছোঁ পুনা, মই আকৌ আজি বাহিৰে বাহিৰে সাহায্য শিবিৰলৈ যাব লাগিব নহয়। মানুহবোৰে ঠিকমতে সাহায্য পাইছে নে নাই সেইবোৰ চাব লাগে। অলপ চকু নিদিলে তলৰ অফিচাৰবোৰে বৰ গা এৰা দিয়েও।
8: দেউতা, এইবাৰ কিন্তু আমাৰ বস্তুটো আনিবই লাগিব।
2: বস্তু কি বস্তু মাজনী?
8: সেইয়া কি বস্তু পাহৰিলাই হ'বলা, এইবাৰ কিন্তু আমাক লাগিবই। তোমাৰ তলত কাম কৰা মহন্ত খুৰাও আনিছে, তুমি কিয় নোৱাৰিবা?
2: অ' কম্পিউটাৰটো, সেইটো বহুত দামো মাজনী।
8: নহ'ব, আমাক লাগিবই।
9: সেইটো হ'লে আমি আৰু চিনেমা চাবলৈ চিনেমা হললৈ যাবই নালাগে। চিনেমা হলত গৈ চিনেমা চোৱাত কিমান যে অশান্তি, কম্পিউটাৰটো হ'লে ঘৰতে বহি বহি আৰামত চিনেমা চাব পাৰি।
2: আহ, তোমালোকৰ পৰা আৰু নোৱাৰি। বাৰু বাৰু কোৱাচোন, তোমালোকে পঢ়া সামৰিলাই হ'ব পাৰে।
3: বুজিছা, কথাটো জনা ময়ো ভাবিছোঁ, কম্পিউটাৰ এটা লাগে জানা, টিভিত চব সময়তো আৰু মন পচন্দৰ চিনেমা নিদিয়ে, সেইটো হ'লে মনৰ খুচিত চাব পাৰিম জানা। তুমিতো অফিচৰ কামত দিনটো ব্যস্ত থাকা, মইহে জানো দিনৰ দিনটো কিমান বোৰ লাগে।
2: তুমিও এতিয়া সিহঁতৰ ফলীয়া হ'লা যেতিয়া আৰু নোৱাৰি। বাৰু বাৰু বাৰু, মই এতিয়া আহোঁ।
9: দেউতা নাপাহৰিবা দেই।
8: বাই দেউতা, টাটা।

0: হেল্ল' অ মই ফুকনে কৈছোঁ। কোনে কৈছে? মিষ্টাৰ সুন্দৰলাল? আচ্ছা আচ্ছা আচ্ছা, ব্যস্ত জানেই নহয়, বানপানীৰ ডিউটি। কি ক'লে? মোৰ লগত কনফিডেঞ্চিয়েল কথা হয় নেকি? তেনেহ'লে সোনকালে আহক, অলপ পাছত মই ওলাই যাম। অঁ অঁ, বাৰু থৈছোঁ।
1: ছাৰ
0: ছুট চাহাবক মাতাচোন।
1: হয় ছাৰ।
2: ছাৰ মোক মাতিছিল।
0: অঁ মহন্ত, গুদামত থকা সাহায্যৰ বস্তু বাহিনীবোৰ চেক কৰিছেনে? কেনেকুৱা, মানে ভাল বস্তু আছেনে?
2: ভাল ছাৰ, চাউল দাইল গাখীৰৰ টিন বেবী ফুড এইবোৰ বেষ্ট কোৱালিটিৰ ছাৰ। কাপোৰ কানিবোৰ অৱশ্যে অলপ সস্তীয়া ধৰণৰ।
0: এটা কাম কৰকচোন, এই আটাইবোৰ বস্তুৰে আমাৰ কেইজনৰ বাবে বছৰটো যোৱাকৈ ছেপাৰেট কৰি ৰাখিব। কাপোৰ কানি বেছি ৰাখিব নালাগে, অৱশ্যে দুটামান ছেট মোক লাগিব ছাৰ্ভেণ্টৰ বাবে। অ'কে,
2: ভাল ছাৰ।
0: আপুনি এতিয়া যাওক।
1: ছাৰ ব্যৱসায়ী এজন আহিছে।
0: ব্যৱসায়ী? অঁ অঁ, আহিবলৈ দিয়া, আহিবলৈ দিয়া। আৰু শুনা, তেওঁ সোমোৱাৰ পাছত আন কাকো মোৰ ৰুমলৈ সোমাবলৈ নিদিবা।
1: ভাল বাৰু ছাৰ।
3: ৰাম ৰাম ৰাম, নমস্কাৰ ফুকন চাহাব।
0: অঁ নমস্কাৰ, বহক বহক বহক।
3: আপোনাক দুই লগ পাব বৰ মুস্কিলেই হৈছে।
0: জানেই নহয় ল এণ্ড অৰ্ডাৰৰ মানুহ, তাতে বানপানীৰ বাবে সাহায্য উদ্ধাৰ কাৰ্য কত যে কি কাম।
3: হ'বই হ'বই হ'বইতো লাগিব, ইমান দায়িত্ব আপোনাৰ।
0: আচ্ছা বাৰু কওকচোন, আপোনাৰনো মোৰ লগত কেনে কি কনফিডেঞ্চিয়েল কাম আছে?
3: ৰাম ৰাম, তেনে বিশেষ একো কনফিডেঞ্চিয়েল কথা নাই ফুকন চাহাব। এই বৰ ভয়ানক বানপানী হৈছে এইবাৰ, ৰাইজৰ বহুত দুখ হৈছে। ৰাম ৰাম ৰাম ৰাম ফুকন চাহাব, বানপানীৰ বাবে ৰাইজৰ যি ৰকম কষ্ট হৈছে মই বৰ দুখ পাইছে। মইতো এজন সাধাৰণ ব্যৱসায়ী আছোঁ, ৰাইজক সহায়তা কৰিবৰ বাবে আমাৰ বৰ ইচ্ছা যায়। আপুনি যদি অলপ দয়া কৰে, মানে যদি অনুমতি দিয়ে, মই ভি অলপ ৰাইজক সাহায্য কৰিব খোজোঁ।
0: আৰে সেইটোতো বৰ ভাল কথা দেখোন, বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজক আপুনি সহায় কৰিব খুজিছে, সেইটোতো ভাল কথা। তাততো মোৰ অনুমতিৰ প্ৰশ্ন নাই।
3: আছে ফুকন চাহাব, আছে। মানে ফুকন চাহাব, মই আপোনাৰ লগত এটা বন্দোবস্ত কৰিব আহিছোঁ।
0: বন্দোবস্ত? কি বন্দোবস্ত?
3: মানে ফুকন চাহাব, মোৰ গুদামত বহুত বস্তা চাউল দাইল মজুদ আছে। বানপানীত কষ্ট পোৱা ৰাইজক সহায় কৰিবলৈ সেই চাউল দাইলবোৰ মই দিব খুজিছোঁ ফুকন চাহাব।
0: অ' সেইটোতো বৰ ভাল কথা। আৰু আপোনাৰ দৰে দিব পৰা মানুহে যদি এইদৰে ৰাইজক বিপদৰ সময়ত সহায় নকৰে, কোনে কৰিব? মই আপোনাৰ এই সদভাৱৰ বাবে আপোনাক চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ।
3: লেকিন ফুকন চাহাব, মানে মোৰ মানে এটা মানে মই ক'ব খুজিছোঁ ফুকন চাহাব। এই লওকচোন চিগাৰেটটো, খাওকচোন।
0: নাই নাই নাই, মই চিগাৰেট এৰিছোঁ। আৰু আপুনি নাজানে জানো চিগাৰেট যে স্বাস্থ্যৰ বাবে হানিকাৰক? শুনক সুন্দৰলালজী, আপুনিও চিগাৰেট এৰক।
3: ঠিক কথা চাহাব, মইতো এৰিব চেষ্টা কৰিয়ে আছোঁ, কিন্তু।
0: বাৰু কওকচোন, কওক কি ক'ব খুজিছে
3: ফুকন চাহাব। মোৰ এটা চুক্তি আছে, আপুনি দয়া কৰি মানিব লাগে, মানে মানে মঞ্জুৰ কৰিব লাগে।
0: চুক্তি? কি চুক্তি?
3: বুঢ়া নাই মানিব ফুকন চাহাব, কহিছোঁ আৰু।
0: কওকচোন কওক।
3: মোৰ গুদামত বহুত দিনৰ পৰা চাউল দাইল অলপ মজুত কৰি ৰাখিছিলোঁ। পিছে ফুকন চাহাব, আজিকালি কাৰ ওপৰত ভৰসা কৰিব? গুদাম মহৰীয়া ভালদৰে নজৰেই নিদিলে, এতিয়া দেখিছোঁ চব চাউল দাইল বৰবাদ হৈ গৈছে, কোনোবা ফালে দি পানী ভি ঢুকিছে। ৰাম ৰাম ৰাম, দাইলবিলাক লডা বান্ধি গৈছে আৰু চাউলৰ বস্তাবিলাক ভি মলঙিছে।
0: অঁ তেনেহ'লে সেইবোৰতো বেয়া হৈ গৈছে।
3: সেইকাৰণেই মই কহিছোঁ ফুকন চাহাব, আপুনি মোক কিছু সহায়তা কৰিব লাগে।
0: মই আকৌ কি সহায় কৰিব লাগে?
3: পাৰিব পাৰিব ফুকন চাহাব, আপুনিহে মোক এই সহায়টো কৰিব পাৰিব।
0: মই বুজা নাই, ভালকে কওকচোন।
3: আপুনি দয়া কৰি মোৰ এই মালবোৰ খটুৱাই দিব লাগে।
0: ইছ ইছ, আপুনি এইবোৰ কি কথা কৈছে? সেই পচা মলঙা বস্তুবোৰ মই বান সাহাৰ্যৰ বস্তু হিচাপে কেনেকৈ বিতৰণ কৰিম?

0: বানপানীত মানুহৰ এনেই অৱস্থা কাহিল হৈছে। সেইবোৰ চাউল দাইল খালে মানুহ মৰিব দেখোন।
1: তেনেকে কিয় কৈছে ফুকন চাহাব? আপুনি আমিহে সেইবিলাক খাব নোৱাৰো, বহুতেতো সেইবিলাক খায়েই জীয়াই আছে। ৰাম ৰাম ৰাম ফুকন চাহাব, মই আপোনাৰ বাবে কিবা এটা আনিছো, মানে 45,000 টকাৰ বান্দল। এয়া লওক, ড্ৰয়াৰতে ভৰাই ৰাখক।
0: এইটো মানে?
1: নাই নাই ফুকন চাহাব, ৰাখক, আপোনাৰ কোনো অসুবিধা নহয়। কোনোভি নাজানিব কথাটো, চিৰিফ আপুনি আৰু মই জানিব।
0: নাই নাই মানে
2: সেইটো হলে আমি আৰু চিনেমা চাবলৈ চিনেমা হললৈ যাবই নালাগে, কম্পিউটাৰটো হলে ঘৰতে বহি বহি আৰামত চিনেমা চাব।
3: তুমিতো অফিচৰ কামত দিনটো ব্যস্ত থাকা, মইহে জানো দিনৰ দিনটো কিমান বোৰ লাগে।

0: কি হল ফুকন সাহাব, আমার কথার জবাব নিদিলে শুন।
1: আপুনি মোক বান্ধত পেলালে, বাৰু কওকচোন এতিয়া মই কি কৰিব লাগে?
0: কাম একদম উজু ফুকন সাহাব, মোৰ গুদামৰ পৰা মোৰ মালটো ট্ৰাক দি ৰিলিফ কেম্পত পঠাই দিম, তাৰ পৰা মালটো ৰিলিফ কেম্পত ডিষ্ট্ৰিবিউট হৈ যাব। আৰু
1: আৰু কি
0: ফুকন সাহাব, চৰকাৰী গুদামত ৰিলিফৰ বাবে অনা যিটো চাউল দাইল আছে সেইটো মোৰ গুদামত ভৰাই দিব, মানে এক্সপৰ্ট ইম্পৰ্ট।
1: কিন্তু
0: নাই নাই ফুকন সাহাব, কোনো কিন্তু নাই, আপুনি কিছু চিন্তা নকৰিব, চকীদাৰ আৰু গুদাম মহৰীক মই খুচি কৰি দিম, কোনো দিগদাৰ নহ'ব। আজিলৈ যাওঁ, কাইলৈ আৰু অলপ বক্সিছ আপোনাক দি যাম, আপোনাৰ কামত আহিব। এতিয়া যাওঁ ফুকন সাহাব, ৰাম।

0: অলক, দেউতাৰে কম্পিউটাৰৰ লগত চিনেমাৰ চি ডি কেইখনমান লৈ আহিছে হ'ব পায়।
1: অ মা, দহখনমান চি ডি লৈ আহিছে।
2: ঐ অলক, দবংখন লগাই দেচোন, কি মজা হ'ব। টেং টেনেন।
0: দেউতাৰ কলৈ গ'ল?
1: জানো কলৈ গ'ল, কম্পিউটাৰটো নমাই থৈ আকৌ গাড়ীত উঠি গুচি গ'ল। কলে বোলে কিবা জৰুৰী কাম আছে হেনো।
0: তহঁতনো কি ল'ৰা ছোৱালী অ, দেউতাৰক হাত মুখ ধুই কিবা এটা খাই যাবলৈতো ক'ব পাৰ।
1: দেউতা নৰলি, কম্পিউটাৰটোৰ ড্ৰাইভাৰে হতুৱাই গাড়ীৰ পৰা নমাই থৈ ক'লে বোলে তহঁতৰ বস্তু আনিছো, এতিয়া কিমান চাও চাই থাক।
2: অলক লগাচোন, কি চাই আছ?
0: মালতী, তোৰ কাম বন সামৰিলি জানো?
3: সামৰিলো বাইদেউ, ময়ো চাবলৈ বহুনে।
0: অঁ যা যা, মোৰ হাত আনি বহিল।
4: এই মই কাৰ্পেটতে বহু মাবুৱনি।
2: ৰামলাল গুচাচোন গুচা, মোৰ আৰ হৈছে, তুমি অলপ কাষলৈ যোৱা না।
0: অলক, তই এইটো চলাব জানো? জানো
1: জানোতো, মহন্ত খুৰাহঁতৰ ঘৰত দেখিছোঁ নহয়, ময়ো এদিন লগাই চাইছিলোঁ।
2: দেউতালৈ যে খঙে উঠে পাই, দেউতাৰ তলতীয়া চাকৰিয়াল হৈও মহন্ত খুৰাই কেতিয়াবাই কম্পিউটাৰ ল'লে।
0: এই এজনী কেপকেপাই নাথাকিবি, শান্তিৰে বহি থাকচোন। অলক লগাই দেচোন, লগাই দে।
1: লগাইছোঁ মা।
5: আমি আকে রবিন হুড, রবিন হুড পান্ডে।
2: দিসুম দিসুম বুড়িয়া।
1: হে জনি রসুন সাইথা,
5: পুলিশ वाले को ठोकने का अंजाम पता है क्या? 21 साल जेल और ठुकाई अलग से, और उसी पुलिस वाले ने अगर तुम्हें ठोका तो प्रमोशन अलग से और बहादुरी का मेडल भी।

0: এই বুৰ্চা অল্ডাইল খাই পেটৰ বেমাৰত মৰাতকৈ বানপানীত উটি যোৱাই ভাল আছিল।
1: চৰকাৰে এইবোৰ কি চাউল দাইল দিছে জানো? দাইলবোৰ লতা বন্ধা, চাউলবোৰ উখুমা উখুম গোন্ধোৱা।
2: এইবোৰ বস্তু গৰু ছাগলী হাঁহ কুকুৰাক দিবলৈ ওলায়ক। চৰকাৰে আমাক কি বুলি ভাবিছে?
0: ৰ'বাচোন ৰ'বা, কেইখনমান গাড়ী আহিছে দেখোন। কোনোবা মন্ত্ৰী অফিচাৰ আহিছে হ'বলা, ভালেই হ'ল। আহক ৰাইজ, আহক, আমি তেওঁলোকক এই চাউল দাইলবোৰ দেখুৱাম।
2: আহক ৰাইজ, আমাক তেওঁলোকে কি বুলি ভাবিছে?
0: এটা কাম কৰোঁ, আমি প্ৰত্যেকেই এই ৰিলিফত দিয়া চাউল দাইল একাজলি একাজলি লৈ লওঁ, তেওঁলোকক দেখুৱাব লাগিব তেওঁলোকে আমাক কি বুলি ভাবিছে।
3: আমি আপোনালোকক লগ পাবলৈ আহিছো।
0: আমাক আপোনালোকে মাৰিব খুজিছে নেকি? হে
3: ৰাইজ, ৰাইজ, আপোনালোকৰ কি অসুবিধা হৈছে আমাক কওক। আৰু এয়া চাওকচোন, এখেতসকল যে আহিছে, এই এখেতসকল হ'ল সৰ্বদলীয় প্ৰতিনিধি, আপোনালোকৰ অভাৱ অভিযোগৰ বুজ ল'বলৈ আহিছে।
4: শুনক ৰাইজ, ৰাইজ শুনক, আপোনালোকে হুলস্থুল নকৰিব,

0: হেৰা কি হ'ল? তুমি দেখোন কিবা মন মাৰি আছা? ভাত খোৱা গো, আজি মাছ মাংস দুয়োটাই ৰান্ধিছোঁ।
1: দেউতা, আজি কম্পিউটাৰ লোৱা খানা। অলকে ৰামলালক লৈ নিজেই বজাৰ কৰি আনিছে, মধু ভাণ্ডাৰৰ পৰা মিঠাইও লৈ আনিছে।
2: ভাত খাই উঠি আৰু এখন চিনেমা চাব লাগিব। দেউতা, তুমিও চাবা, এইখন বৰ মজাৰ। বাহুবলী একেবাৰে নতুন চিনেমা।
3: মোৰ গা মন ভাল নহয় আপোনাৰ, তহঁতি চাহ, মই নাচাওঁ। এই সৰ্বদলীয় পাৰ্টিটোৰ লগত ৰিলিফ কেম্পে কেম্পে ঘূৰি ঘূৰি মোৰ বৰ ভাগৰ লাগিছে।
0: বাৰু হ'ব হ'ব দিয়া, খাই উঠি শুই থাকিবা, বুজিছা? অ শুনিছা, কথা এটা ক'বলৈ পাহৰি আছোঁ জানা। এই অথনি ট্ৰাক এখনত আমি চাউল, দাইল, গাখীৰৰ টেন, বেবী ফুড, কাপোৰ, এই আটাইবোৰ নমাই থৈ গ'লহি। আমাৰ অহা বানপানীৰ সময়লৈ হৈয়েই যাব। পিছফালৰ ৰামলালৰ শোৱা কোঠাটোৰ কাষত যে সেই যে খালী ৰুমটো আছে, তাতে চাউল দাইলবোৰ থৈছোঁ, গাখীৰৰ টিন আৰু বেবী ফুডবোৰ ৰেকৰ ওপৰত থৈছোঁ। হেৰা কি হ'ল, তুমি ভাত নাখালা যে? গা বেছিকৈ বেয়া কৰিছে নেকি?
3: নাইহে, মোৰ কিবা ভাত খাবলৈ মন।

0: শুনা, চলিহা ডাক্তৰলৈ ফোন কৰ নেকি বাৰু।
1: নাই, নালাগে নালাগে, চলিহা ডাক্তৰে মোৰ বেমাৰ ভাল কৰিব নোৱাৰে।
0: চাওঁ চাওঁ চাওঁ কপালখন চাওঁ, টেম্পাৰেচাৰটো ঠিকেই আছে। ৰিলিফ কেম্পে কেম্পে ঘূৰি ঘূৰি ভাগৰ লাগিছে চাগে। শুই থাকা, ভাল পাবা।

0: হেরা হেরা নুঠা নেকি? 7:30 বাজিল।
1: উঠো ৰবা, এই পেপাৰখন দিছে নেকি? হে
0: অঁ দিছে,
1: চাওঁ দিয়াচোন পেপাৰখন।
0: এয়া লোৱা।
1: হেৰি, মদাৰ তলা গাঁও পানীৰ তলত গাঁৱৰ ৰাইজ আশ্ৰয় শিবিৰত, মা আৰু ভাইটি ভণ্টিহঁতো চাগে এতিয়া আশ্ৰয় শিবিৰত, আৰু আৰু মই ইয়াত মহা আৰামেৰে আছোঁ। নাই নাই নাই নাই, মই যাব লাগিব, আজিয়ে যাব লাগিব, মাহঁতক ইয়ালৈ লৈ আহিব লাগিব। হেৰা হেৰা, শুনিছানে?

0: কি হ'লনো?
1: আহচোন আহ শুনা, আমাৰ গাঁৱৰ ঘৰতো পানী উঠিছে। এচোন আচোন, এয়া পেপাৰত দিছে। মই অলপ পাছতে গাঁৱৰ ঘৰলৈ যাম। মাহঁতৰ কি হৈছে, কেনেকৈ আছে, বৰ চিন্তা লাগিছে।
0: চিন্তা কৰিবলৈ কিটো আছে? চৰকাৰে ৰিলিফ কেম্প পাতিছে যেতিয়া, আছে চাগে তাতে।
1: নহয় হে, মোৰ বৰ চিন্তা হৈছে ৰ'বা। মই যাওঁ বুইছানে, মানে মই যাবই লাগিব। ৰামলাল, ৰামলাল
2: হাজি ছাৰ,
1: তই বেগতে মধু ড্ৰাইভাৰ জীপখন উলিয়াবলৈ কচোন যা।
2: হ'ব ছাৰ,
1: মই এতিয়া গাঁৱলৈ যাম, যা দেৰি নকৰিবি।

0: তুমি কিন্তু যাবা আৰু আহিবা দেই। তাত যি টি খোৱা বোৱা নকৰিবা কিন্তু। টিফিনত খোৱা বস্তু দিছোঁ, ফ্লাস্কত চাহ আৰু ৱাটাৰ বটলত পানী দিছোঁ। শুনা, নিজৰ দেহালৈ চাবা কিন্তু।
1: বাৰু হ'ব দিয়া, হ'ব দিয়া, সেইবোৰ কথা হ'ব, মই আহিছোঁ।

0: মধু, চাওক গাড়ীখন এইখিনিতে অলপমান শ্ল' কৰাচোন।
1: ভাল ছাৰ।
0: ৰ'বাচোন ৰ'বা ৰ'বা। হেৰা মধু, এইখিনিতে এখন এল পি স্কুল আছিলহে, সেইখনতে মই পঢ়িছিলোঁ। অঁ, মই পঢ়িছিলোঁ বুইছা, কিন্তু এতিয়া ধৰিব পৰা নাই দেখোন। চব ঘৰৰ মুঠৰ চেতি পানী বাগৰিছে, একো চিনেই ধৰিব পৰা নাই।
1: সেই যে দীঘল ঘৰটো দেখিছে, সেইটো সেইটোৱে হ'ব চাগে আপুনি পঢ়া স্কুলখন ছাৰ।
0: অঁ হয় হয় হয়, অঁ ঠিকেই, সেইখনেই হ'ব মই পঢ়া স্কুলখন। ইচ ইচ ইচ ইচ ইচ, বেৰবোৰ পানীয়ে উটুৱাই নিলে। মধু
1: ছাৰ,
0: বহুত স্মৃতি লুকাই আছেহে মোৰ এই স্কুলখনৰ লগত। বুইছা, স্কুলৰ সন্মুখত থকা পথাৰখনত আমি আবেলি আবেলি টেঙা বল খেলিছিলোঁ। এই ৰবাব বা চকলা টেঙা যে থেতেলিয়াই লৈ খেলে, তোমালোকে খেলিছিলা নে বাৰু?
1: খেলিছিলোঁ ছাৰ, আমিও খেলিছিলোঁ টেঙা বল।
0: তোমাৰ ঘৰ ক'ত আছিল বুলিছিলা?
1: ইয়াৰ পৰা দক্ষিণে ছাৰ, দুঘণ্টামানৰ বাট।
0: অ', তেতিয়াহ'লে তোমালোকৰ গাঁৱতো চাগে পানী উঠিব পাৰে?
1: হয় ছাৰ, আমাৰ গাঁৱতো প্ৰতি বছৰেই পানী উঠে।
0: এই হয় নেকি? অ', তোমাৰ তিৰোতা ল'ৰা ছোৱালী গাঁৱতে আছে নেকি?
1: হয় ছাৰ, এই অৱস্থাত যে সিহঁত ক'ত আছে, কি খাবলৈ পাইছে, বৰ জানিবলৈ মন গৈছে ছাৰ। ইমাৰ্জেঞ্চি ডিউটি, এৰি যাওঁনো কেনেকৈ ছাৰ? আমি আহি পাইছোঁহে নেকি?
0: হয় নেকি? অঁ অঁ ঠিক আছে, ৰাখাচোন ৰাখা।
2: কোন চাহাব হে?
3: কেলে আমাৰ যমুনাবাই ল'ৰা পৰদেৱ ফুকন, নগৰত থাকে, ডাঙৰ অফিচাৰ।
2: অ', এই বানপানীৰ সাহায্যৰ বস্তু বাহানিবোৰ বোলে তেওঁই দিয়া মেলা কৰে, এইবোৰৰ মালিক বোলে তেওঁই।
4: হয়নে? পিছে যমুনাবাইৰ ল'ৰা হয়নো সিনো বাৰু আমাক এনে বস্তুহে দিব পাৰেনে? মুখত দিয়াৰ সাধ্য নাই, এইবোৰ বস্তু গৰু কুকুৰেও নাখাই বালক। ৰাম ৰাম, ঘূৰ কলিকাল হ'ল, দেখোন গুচিল।
3: তুমি বোপা পৰদীপ নহয়নে?
0: হয় মাহী। মাহী, আমাৰ মা আৰু ভাইটি ভণ্টিহঁত ক'ত আছে?
3: এই আছে আছে, ক'লৈ যাব, আমি আটায়ে আছোঁ গোট পিট খাই। আমি সকলো দুখৰ দিনৰ লগ বোপাই।
0: মাহী, মাৰ গা মোৰ কেনে আছে, মোৰ বৰ চিন্তা লাগি আছে।
3: ব'লা ব'লা, তেওঁলোক সেইটো কোঠালিতে আছে। অঁ সেইফালে ব'লা, চাবা চাবা, বস্তুৱে বেহানীয়ে তেনে মানুহটো সৰকিবলৈ বাটেই নোহোৱা কৰিছে। আই যমুনা বাই, আই চোৱাচোন, এয়া কোন আহিছে?
5: মোৰ সোণটো আহিছে, মোৰ মনে কৈ আছে, মই জানো নহয় তই আহিবি বুলি।
0: মা, মাটো বৰ কষ্ট হৈছে নহয়নে?
5: হে, মোৰনো কি কষ্ট অ' বোপাই, ৰাইজখনৰে এলাই আঠানি হৈছে, তইনো কেনেকৈ আহিলি অ'?
0: আহিলোঁ মা, মানে অফিচৰ গাড়ীলৈ আহিলোঁ। মা, আমাৰ ঘৰতো পানী সোমালনে?
5: সোমাল বুইছনে, চোতাল ঘৰ তেনেই চেদ ভেদ নোহোৱা হ'লো, চালেদি পানী কাটিছে, বস্তু বাহানি চব ভচম উঠিল, ভনীয়েৰে তাতে জুতি লগাইছিল চকঠীয়া চেলেং চাদৰ, ভায়েৰে বাৰীত জিকা ভেন্দি আৰু পাণপুলি কেইটামান লগাইছিল, চব পানীয়ে সামৰিলেও বোপায়।

0: মা, এই আৰু ভঁৰালটো ধানবোৰ উলিয়াব পাৰিলি নেকি?
1: হে, ক'ত উলিয়াব পাৰিলোঁ, ৰাতি চোৰ অহাৰ দৰে পানী আহিল, কোনোমতে জীৱকেইটা ৰক্ষা পালোঁ। চাঙৰ তলেদি পানী আহি পিঠিত লাগিলতহে গম পালোঁ বৰপানী আহিছে বুলি। ৰ' ভায়েৰৰ কলেজৰ কিতাপ কাগজ সোপাকে তিতি নষ্ট পালে। ভঁৰালৰ ধানবোৰলৈ আমি কন্দা নাই অ' বোপাই। চৰকাৰৰ ঘৰৰ পৰা ভালে বেয়াই পেটত পেলাবলৈ চাউল দাইল অলপ অলপ দিছে। কিতাপ কাগজবোৰ তিতি নষ্ট পোৱাৰ বাবে ভায়েৰৰ মনটো বৰ বেজাৰ অ'। হৈ চাচোন হৌতো কেনেকৈ চুকত মোজোৰা মাৰি বহি আছে। বোপাই অ' অদলিপ, এই ককায়ে আহিছে, আহচোন ওচৰলৈ উঠিয়া।
2: চাওঁ দিলীপ, এইফালে আহচোন।
0: দিলীপ, তোৰ কিতাপ পত্ৰ চব তিতিলে নেকি?
3: অঁ ককাইদেউ।
0: হ'ব দে, চিন্তা কৰিব নালাগে, মই তোক পইচা দিম, তই কিতাপ পত্ৰবোৰ আকৌ কিনি ল'বি।
3: কিতাপবোৰ কিনি ল'ব পাৰিম, ইমান কষ্ট কৰি পৰীক্ষালৈ নোট লিখিলোঁ, চব পানীত তিতি উলি গ'ল।
0: কি কৰিবি আৰু, আকৌ লিখিব লাগিব নোট, অলপ কষ্ট হ'ব দে।
3: বাৰু ককাইদেউ, আমাৰ মথাউৰি বন্ধোৱা ঠিকাদাৰবোৰ তেওঁলোকে বাৰু শাস্তি পাবনে?
0: কিয়, কি হ'লনো?
3: চোৱা ককাইদেউ, বানপানী অত্যাচাৰ আমি কিমান দিনৰ পৰা পাই আহিছোঁ। মথাউৰি নথকা অৱস্থাত বানপানীয়ে আপাক জুলুকা জুলুকে শিকালে, এতিয়া মথাউৰি হ'ল, পিছে নামতহে।
1: অঁ বোপাই, এই বাৰিষা পানী উঠিলেই ধূলিৰে বন্ধা ভেটিৰ দৰে মথাউৰিটো এবৰখলাই ৰুৱাই নিয়ে পানীয়ে, তাৰ পাছত জল স্থল চব একাকাৰ।
0: কি কৰিবি, এইবোৰ চবতে আজিকালি দুৰ্নীতি সোমাইছে। মা, ভনী ক'লৈ গ'ল?
1: ক'ত যাব আৰু, হৈ উজনী তাতে গায়ে মূৰে কম্বলখন লৈ মোচা বান্ধি বহি আছে।
0: কি হৈছে তাই, গা বেয়া নেকি?
1: অঁ, তাই গাটো বেয়া, পেটটো ফন্দি আছে, কিবা আভোক আভোক লাগে বোলে। ঐ চাচোন, এয়া কোন আহিছে?
4: অঁ,
1: তাই উঠিবকে নোৱাৰে, বৰ দুৰ্বল, দুদিন একোকে মুখত দিয়া নাই অ'।
0: আই ভনী, ভনী চা চা চা, ইচ্ছা, এই গাটো দেখোন গৰম, ডাক্তৰ চাক্তৰ আনিব লাগিছিল নেকি?
1: ইয়াতনো ক'ত ডাক্তৰ চাক্তৰ আছে হেৰো, এই চহৰৰ পৰা ডাক্তৰ পাৰ্টি এটা আহিব বুলি শুনি আছোঁ, কেতিয়াকৈ আহেবা। হেৰি নহয়, অ তই দেখোন থিয় থিয় ৰলি, এই স্কুলৰ বেঞ্চি এখনতে বহ, ৰহ।
0: হ'ব মা, হ'ব হ'ব হ'ব, মই বেছি দেৰি নবহোঁ,
1: বহ।
0: মোৰ বৰ জৰুৰী ডিউটি চলি আছে নহয়, বানপানীৰে ডিউটি চলি আছে, এই সাহায্য দিয়া, খবৰ খাতি কৰা, মন্ত্ৰী এম এল এৰ লগত তাকুৰি ঘূৰা দি ঘূৰি থাকিব লগা হৈছে নহয়, মানে বৰ বিজি।
1: কি ক'লি বোপাই, বৰ বেজি? অ নাই, এই পানী উঠিলত বেজি ক'ত বেৰত গোজা মাৰি থোৱাতেই থাকিল, সামৰি খুতৰি আনিবলৈকে নহ'ল। তোৰ কিবা ফাটিল নে কিয় বোপাই?
3: হেই তেজনী, ককাইদেউৱে বেজি বিচৰা নাই নহয়,
1: তেনে
3: ককাইদেউ যে ব্যস্ত হ'ব লগা হৈছে, খাবলৈ শুবলৈ যে সময় নোহোৱা হৈছে, তাকেহে কৈছে।
1: অ' হয় নেকি, মই বোলো তাৰ এই চোৱা, গাড়ীৰ পৰা নামি বোকা পানী ফেনেকি ফেনেকি আহোঁতে হয় পটলুংটোৰ ক'ৰবাত ফাটিল নেকি।
0: মা মা, মই এতিয়া যাওঁ, পানী শুকালে তহঁত যাবিগৈ।
1: কি ক'লি বোপাই, তই যাৱই নে? এ নোৱাৰ নোৱাৰ হেৰ, ইমান দিনৰ মূৰত আহিছ, ভাত এগাজ খাই যাও।
0: নালাগে নালাগে মা, তোৰ বোৱাৰীয়েৰে টিফিন কেৰিয়াৰত কিবা কিবি ভৰাই দি পঠিয়াইছে, পানী বটলো দিছে, মই আইবিত সোমাই খাই যাম।
1: থ থ হেৰ, সেইবোৰ টিফিন কেৰিয়াৰত ভৰাই অনা চেঁচা বস্তুবোৰ খাব নালাগে, মোৰ ভাত হ'লেই। ভাতনো কি, সেই ৰিলিফৰ চাউলৰ ভাত আৰু দালি, লগত তেল আৰু নিমখ, ভাজি চাজি একো নাই। ইমান দিনৰ মূৰত আহিছ, ঘৰত হোৱা হ'লেতো তই যে ভাল পাৱ, সেই ঢেকীয়া শাক আৰু কচুথুৰ বিচাৰি আনিলোহেঁতেন, হে খোৱালোহেঁতেন। ইয়াতো ৰিলিফ কেম্পত সেইবোৰ বিচাৰি আনি খোৱাব নোৱাৰোঁ, চব পানীৰ তলত। অ' দিলীপ, দিলীপ, এ আন কাঁহী কেইখন ল।

0: ঐয়া অ ভনীয়েৰকো উঠাই দেচোন, ককায়ে ইমান দিনৰ মূৰত আহিছে, সুদাই নিকাই হ'লেও খুৱাই নপঠিয়ালে কেনেকৈ হ'ব হে? এ বোৱাৰীয়ে মোকেহে দুখিব। আহ আহ আহ, তহঁতকেইটাও কাষ চাপি আহ, ময়ো আজি একেলগে বাঢ়ি লওঁ ভাতকেইটা, একেলগে ঘৰৰ মানুহ আটাইকেইটা লগ নেখাওঁৱেই, একেলগে খাওঁ আজি এসাঁজ।
1: মা, কিবা এটা গুণ পাইছোঁ, কিহৰ গুণ জানো?
0: কিহৰ হ'ব আৰু বোপাই, এইবোৰ ৰিলিফৰ চাউলৰ পৰা ওলোৱা গুণ। ৰিলিফত কি চাউল দাইল দিছে জানো, এইবোৰ একেবাৰে সহ্য কৰিব নোৱাৰা গুণ। কিন্তু কি কৰিবি, পেটৰ পুৰণিতকৈ গুণ ভাৱটোতো ডাঙৰ নহয়, তাকে খাইছো আৰু।
2: অঁ, এইবোৰ খায়ে ভনী পেটৰ অসুখ, মোৰো পেটটো চিকুট মাৰি আছে।
0: হেৰ দিলীপ, ইমান দিনৰ মূৰত ককায়ে আহিছে, ভাত এসাঁজ খুৱাব খুজিছোঁ, তইনো কিয় আপদীয়া কথাবোৰ কৈছ বোপাই, খা খা বোপাই খা, ভাত চেঁচাই হ'ব এতিয়া। অ কি হ'লো বোপাই, তোৰ গা বেয়া কৰিছে নেকি, উকালি আহিব খুজিছে যে, আই ঐ দেহি, ভোকত চাকে বহু সময় আছ, পুৱাতে ঘৰৰ পৰা ওলাই আহিলি, খাই দে খাই দে, সুদাই নিকাই ভাতকেইটা খাই দে অ বোপাই।
1: মা, মই এইবোৰ ভাত খাব নোৱাৰো।
2: মা, তই ককাইদেউক খাবলৈ জোৰ কৰিছ কেলৈ, সি এই গোন্ধোৱা পচা চাউলৰ ভাত কেনেকৈ খাব, ককাইদেউহঁতৰ সদায় ভাল চাউলৰ ভাত খাই থকা অভ্যাস নহয়, তই জানো নেজান?
0: হেৰা, হয়তো সিনো কেনেকৈ খাব, কিন্তু ইমান দিনৰ মূৰত তাক লগ পাইছো, মাকজনী হৈ মোৰ জানো পেটৰ পোৱালীক এসাঁজ খোৱাবলৈ মন নেযায়, কম অথনো তাক এইসাঁজ ভাত যাচিব লগা হৈছেনে, মোৰে দুৰ্ভাগ্য, মোৰে দুৰ্ভাগ্য।
1: মা, তহঁতে যে আজি এনেকুৱা পচা গোন্ধোৱা চাউলৰ ভাত খাব লগা হৈছে, পোক লগা দাইল খাব লগা হৈছে, এইবোৰ মোৰ কাৰণে হৈছে।
0: তোৰ কাৰণে? তই কি কৈছ মই বুজা নাই বোপাই।
2: অ' ককাইদেউ, তই কি কৈছ ময়ো বুজা নাই।
1: অঁ, মোৰ কাৰণে এই যে ৰিলিফৰ চাউল দাইলবোৰ তহঁতে খাইছ, হাজাৰ হাজাৰ বান বিধ্বস্ত ৰাইজে খাইছে, পেটৰ অসুখ হৈছে, বহুতৰ প্ৰাণহানি হৈছে, এইবোৰ এইবোৰ সব মোৰ কাৰণে হৈছে।
0: হে বোপাই, তোৰ কি হৈছে হে, এইবোৰ কি বলকিছ, মনে মনে থাক বোপাই, মনে মনে থাক, তোৰ গা বেয়া লাগিছে নেকি হে, তই দেখোন ভ্ৰম বকিছ।
1: নাই নাই, মই ভ্ৰম বকা নাই মা, মই সঁচা কথা কৈছোঁ, বান সাহায্যৰ বাবে চৰকাৰৰ ঘৰৰ পৰা যিবোৰ চাউল দাইল দিছিল, সেইবোৰ আচলতে ভাল চাউল দাইল আছিল, কিন্তু মইহে মোৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি টকাৰ লোভত সুন্দৰ লালৰ গুদামত পচি থকা চাউল দাইলবোৰ বান সাহায্যৰ বাবে পঠাই দিলোঁ, আৰু আৰু চৰকাৰৰ ঘৰৰ ভাল চাউল দাইলবোৰ সুন্দৰ লালৰ গুদামলৈ পঠালোঁ, বিনিময়ত সুন্দৰ লালে দিয়া টকাৰে আজি মোৰ ঘৰত চিনেমা চলি আছে, বজাৰৰ পৰা ইপদৰ পিছত সিপদ নতুন বস্তু আহিছে, ডাইনিং টেবুলত বিধে বিধে খোৱা বস্তু ভৰি পৰিছে, কিন্তু তই মোৰ জন্মদাত্ৰী মাতৃ হয়, তই মোৰ সহুদৰ ভাই হৈ, সহুদৰা ভনী হৈ গুৰ ওলোৱা পচা চাউল দাইল খাব লগা হৈছে।
2: অকল আমিয়ে নহয় ককাইদেউ, সকলোৱে খাব লগা হৈছে, বান বিধ্বস্ত সকলোৱে খাব লগা হৈছে, তই তই কিয় এনে কৰিলি ককাইদেউ,
0: তই কিয় এনে কৰিলি বোপাই, এইবোৰ পচা চাউল দাইল খায়ে কিজানি ভনীয়েৰ পেটৰ অসুখ হৈছে, তইতো এনেকুৱা ল'ৰা নাছিলি বোপাই, মোৰ পেটৰ পোৱালি হৈ তই এনেকুৱা কাম কৰিলি নে,
1: মই তোৰ ল'ৰা নহয় মা, তোৰ ল'ৰা নহয়, মই কিজানি পশু হৈ গৈছোঁ, বহুতকৈ অধম হৈ গৈছো, ক্ষমতাৰ বলত বলিয়ান হৈ টকাৰ লোভত অন্ধ হৈ মই তহঁতক ৰাইজখনক অখাদ্য খুৱাইছো,
0: অখাদ্য নহয়।

0: ভাল দিন বেয়া দিন কৌস্তুভমণি শইকীয়া ৰচিত নাটকখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ফুকন প্ৰাণকৃষ্ণ মহন্ত, ফুকননী ৰীতা বৰবৰা, যমুনাবাই চেতনা দাস, ৰামলাল কৌস্তুভমণি শইকীয়া, অলক বৰ্ণিল মেধি, অজন্তা বেৰী শৰ্মা, সুন্দৰলাল দীনেশ দাস, মহন্ত সীমান্ত বাৰ্মা, দিলীপ বিশ্বজিৎ কাকতি, মধু ড্ৰাইভাৰ বলিন চৌধুৰী, প্ৰমীলা মীনা ইংতি, ৰাজনৈতিক দলৰ প্ৰতিনিধি অৱনী বৰা আৰু নয়ন প্ৰসাদ, মালতী পৰিণীতা শইকীয়া আৰু অন্যান্য চৰিত্ৰত ঋতুপৰ্ণ দাস, প্ৰবাল কুমাৰ শৰ্মা, তপন দত্ত আৰু নীলাক্ষী ডেকা। নাটখনি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত।
4: 1950 চনৰ ফাগুন মাহত পাৰ্বতী প্ৰসাদে সেউজী পাৰৰ নিৰলা ঘৰত বিদায় পৰৰ কোনোবা মুহূৰ্তৰ উচুপনিক গীতেৰে বান্ধি চিৰযুগমীয়া কৰিলে।

শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত।

0: তরে পূর্ব দিহর সূর্য উঠা দে অসমী আই রূপহী গুণর নাইকে ভারতরে পূর্ব দিহর সূর্য উঠা দে।
1: শ্রোতাসকলে শুনিছে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত। অনুষ্ঠানত এবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত।
2: এতিয়াও পৃথিৱীত কিছু শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ'ব খোজে। তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আয়।

0: শ্ৰোতাসকলে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো শিল্পীৰ কণ্ঠৰ আন এটি গীত।
1: বাৰিষাৰ কেঁচা বানে আৰু যুগৰ বতৰাই মানুহক কেতিয়াবা ৰোমেণ্টিক কৰি উতলে, তেতিয়া গায় মোৰ মৰমে মৰম বিচাৰি যায়, মোৰ মৰমে মৰম বিচাৰি যায়।

শ্ৰোতাসকলে ইমান পৰে ভূপেন হাজৰিকাৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুকধাৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।